আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত পোৱা 5:55 হৈছে। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰিছোঁ। আজি বৃহস্পতিবাৰ 1948 জেঠ মাহৰ 6 আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 21। আজিৰ অনুষ্ঠান প্ৰচাৰত মোৰ সৈতে নিয়ন্ত্ৰণ কক্ষত আছে ৰোহিত দাস আৰু প্ৰচাৰণ কক্ষত আছে তৃষ্ণা ভৰদ্বাজ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই কুলদীপ শইকীয়া। অনুষ্ঠান প্ৰচাৰ হৈছে FM বেণ্ডৰ 102.7 MHz-ত।

আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ হৈছে FM ৰ 102.7 মেগাহৰ্জত। এতিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

আকাশবাণী নগাঁও, এতিয়া শুনক আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান পৰিচিতি। খন্তেক পিছতেই 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শুনিবলৈ পাব শাস্ত্ৰীয় বাদ্য সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব পণ্ডিত ৰামনাৰায়ণৰ চাৰেংগীত ৰাগ গুজৰী তৰি। তাৰপিছতেই শুনিবলৈ পাব বৰগীত। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সুপ্ৰভাত শুনিবলৈ পাব 7:15, 7:30 মূৰ্ছনা, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 8:30 গীতিমালিকা আৰু 9:00 পুৱাৰ আঞ্চলিক বাতৰি, আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। পুৱা 9:20 সোৱৰণীৰ বালিচৰ অনুষ্ঠানত লক্ষ্যৰ হীৰা দাসৰ সৈতে হোৱা কথা বতৰাৰ ষষ্ঠ খণ্ড শুনিবলৈ পাব। পুৱা 9:50 আধুনিক গীতৰ অনুষ্ঠান, ৰঞ্জিত গগৈ ৰচিত ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পমখেদিৰ দ্বাদশ খণ্ড শুনিবলৈ পাব পুৱা 10:00। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াত প্ৰচাৰ হোৱা বাতৰি শুনিবলৈ পাব ক্ৰমে পুৱা 11:00, 1:40, 4:00, 5:15, 6:00, 6:45, 7:10, 8:00 আৰু নিশা 9:25। বিবিধ ভাৰতী অনুষ্ঠানসমূহ প্ৰচাৰ কৰা হয় পুৱা 11:05, 12:15, 1:50, 2:30, 3:05, 4:02 আৰু 5:05। দিনৰ 12:00 হিন্দীত বাতৰি, 2:00 মিড ডে নিউজ ইন ইংলিছ, 2:15 মিড ডে নিউজ ইন হিন্দী, বিয়লি 5:00 হিন্দীত বাতৰি, নিশা 8:45 সমাচাৰ সন্ধ্যা, আৰু 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিয়লি 4:30 যুৱ তৰংগ, আমৈ অনুষ্ঠানটি শুনিবলৈ পাব 5:25, 5:45 শিক্ষকৰ অনুষ্ঠান শুনিবলৈ পাব, কৃষকবাণী শুনিবলৈ পাব 6:10, এটি বৃন্দগান শুনিবলৈ পাব 7:05, ৰূপম কাকতিৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 7:20, 7:30 সুৰ লহৰী, নিশা 8:02 শুনিবলৈ পাব যুৱৰাগিনী, 8:32 অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান, নিশা 9:15 অসমীয়া গীতৰ অনুষ্ঠান, নিশা 9:30 শুনিবলৈ পাব সপনজ্যোতি ঠাকুৰৰ ৰচিত নাটক হাতীৰ কথা। এয়া আছিল আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান পৰিচিতি।

শ্ৰোতাসকলে ইমান পৰে উপাসনা শুনিলে। আজিৰ উপাসনাত নলিনী মহন্ত আৰু সংগীসকলৰ কণ্ঠত নাম, ৰাজেশ্বৰ বৰদলৈ আৰু সংগীসকলৰ কণ্ঠত শবাদ, আৰু শেষত ভজন শুনিলে পণ্ডিত যশৰাজৰ কণ্ঠত। এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় বাদ্য সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ পণ্ডিত ৰামনাৰায়ণৰ সাৰেংগীত ৰাগ গুজৰি তৰী।

শ্ৰোতাসকলে ইমান পৰে শাস্ত্ৰীয় বাদ্য সংগীতৰ অনুষ্ঠানত পণ্ডিত ৰামনাৰায়ণৰ চাৰেংগীত ৰাগ গুজৰী তৰী শুনিলে। তবলা সংগত কৰিলে শশী বেল্লাৰীয়ে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক নন্দিতা দাসৰ কণ্ঠত বৰগীত। প্ৰথমেই শুনক শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত এই বৰগীতটি।

0: বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে' দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মে'ৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো, পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালী ভ্ৰমণ সফলতাৰে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ উভতি আহিছে। ৰোমত থকা খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগ্ৰিকোলা পদকেৰে সন্মানিত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক এখন শক্তিশালী, আত্মবিশ্বাসী আৰু সমৰ্থ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ সাক্ষী বুলি অভিহিত কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালী ভ্ৰমণ সফলতাৰে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ উভতি আহিছে। ভাৰত আৰু ইটালীয়ে কালি দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দুয়ো দেশৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। দেশ দুখনে কালি কৃষি, জটিল খনিজ পদাৰ্থ, বিজ্ঞান আৰু প্ৰযুক্তি, আয়ুৰ্বেদ আৰু ভাৰতীয় নাৰ্ছসকলৰ চিকিৎসাজনিত প্ৰয়োজন সাপেক্ষে ইটালীলৈ আহ যাহ সুচল কৰাৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰে। তদুপৰি কৰজনিত অপৰাধ ৰোধ কৰা, ধনৰ অবৈধ সৰবৰাহকে ধৰি বিভিন্ন বিত্তীয় জালিয়াতি ধৰা পেলাবৰ বাবেও দেশ দুখনে চুক্তিত স্বাক্ষৰ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে ৰোমত যুটীয়াকৈ সংবাদমেল সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে ইটালী নিখুঁত ৰূপত বিভিন্ন নক্সা বা শৈলী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্ববিখ্যাত হোৱাৰ লগতে ভাৰতে ব্যয়সাধ্য, উদ্ভাৱন আৰু প্ৰতিভাৰ ক্ষেত্ৰত বৃহৎ শক্তি হিচাপে বিশ্বত পৰিগণিত হৈছে। ভাৰত আৰু ইটালীৰ প্ৰতিৰক্ষা ঔদ্যোগিক ক্ষেত্ৰৰ পৰিকল্পনাই সহ উন্নয়ন আৰু সহ উৎপাদনৰ পথ প্ৰশস্ত কৰিছে। শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশে সামুদ্ৰিক অৰ্থনীতি, জাহাজ চলাচল, বন্দৰ আধুনিকীকৰণ, পৰিবহণকে ধৰি কেইবাটাও ক্ষেত্ৰত একেলগে কাম কৰিব। সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগানৰ বিৰুদ্ধে অংশীদাৰীভাৱে ভাৰত আৰু ইটালীয়ে গ্ৰহণ কৰা শক্তিশালী স্থিতি বিশ্বৰ সন্মুখত নিদৰ্শন হিচাপে পৰিগণিত হৈছে বুলি শ্ৰীমোদীয়ে কয়। ইউক্ৰেইন, পশ্চিম এছিয়া আৰু বিশ্বৰ অন্যান্য সংঘাতময় পৰিস্থিতিৰ সন্দৰ্ভত দুয়ো দেশে যোগাযোগ ৰক্ষা কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। ইটালীৰ

0: মন্ত্ৰী জৰ্জিয়া মেলনিয়ে কয় যে দুয়ো দেশে উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত পৰিপূৰক হিচাপে কাম কৰি যাব। উন্নত আন্তঃগাঁথনি, নিৰ্মাণ খণ্ড, ইন্ধন, মহাকাশ অৰ্থনীতি আৰু প্ৰতিৰক্ষা খণ্ডত উন্নয়নৰ বাবে দেশ দুখনে একেলগে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মেলনিয়ে কয়। শ্ৰীমেলনিয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত জাহাজ চলাচল সুচল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইটালীৰ ৰোমত থকা খাদ্যৰ কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানীয় এগ্ৰিকোলা পদকেৰে সন্মানিত কৰা হয়। এই সন্মান গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশৰ লক্ষ লক্ষ কৃষক, পশুপালক, মীনপালক, কৃষি বিজ্ঞানী আৰু কৰ্মীসকলৰ প্ৰতি এই সন্মান উচৰ্গা কৰে। সংস্থাটোৰ সঞ্চালক প্ৰধান কিউ ডংগিউৱে এই সন্মান প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। সন্মান গ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে এই সন্মানে খাদ্য সুৰক্ষা, বহনক্ষম উন্নয়ন আৰু মানৱ কল্যাণৰ প্ৰতি ভাৰতৰ অবিৰত দায়বদ্ধতাকে প্ৰতীয়মান কৰিছে। খাদ্য সুৰক্ষা কেৱল নীতি নিৰ্ধাৰণৰ বিষয় নহয়, বৰং মানৱতাৰ প্ৰতি এয়া এক দায়িত্ব বুলি শ্ৰীমোদীয়ে কয়। ভাৰতে বহনক্ষম, পৰিৱেশ সহনশীল আৰু ভৱিষ্যমুখী পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। সম্প্ৰতি দেশৰ কৃষিৰ ক্ষেত্ৰত প্ৰযুক্তি এটা অন্যতম শক্তিশালী আহিলা হিচাপে পৰিগণিত হৈছে বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে এগ্ৰিকোলা পদক হৈছে ইটালীৰ খাদ্যৰ কৃষি সংস্থাৰ সঞ্চালক প্ৰধানে অৰ্পণ কৰা সৰ্বশ্ৰেষ্ঠ সন্মান। খাদ্য সুৰক্ষা, বহনক্ষম কৃষি, দৰিদ্ৰতা হ্ৰাস আৰু পৰিপুষ্টি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ আগশাৰীৰ নেতালৈ এই সন্মান আগবঢ়োৱা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীক এগ্ৰিকোলা পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীশ্বাহে কয় যে এই সন্মান লক্ষ লক্ষ কৃষক আৰু কৃষিখণ্ডৰ সৈতে জড়িত লোকলৈ অনবদ্য স্বীকৃতিস্বৰূপ। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে খাদ্যৰ কৃষি সংস্থাৰ এগ্ৰিকোলা পদকেৰে সন্মানিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীগোৱেলে এই পদকক ভাৰতৰ কৃষক, মাছমৰীয়া, বিজ্ঞানী আৰু কৃষিখণ্ডৰ অন্যান্য শ্ৰমিকসকলৰ অপৰিসীম অৱদানৰ স্বীকৃতি হিচাপে অভিহিত কৰে। তেওঁ কয় যে এই পদকৰ জৰিয়তে খাদ্য সুৰক্ষা, মানৱ কল্যাণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দেশৰ অটল দায়বদ্ধতাক স্বীকৃতি দিয়া হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই পদক প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহৰ বৃদ্ধিৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে বুলি শ্ৰীমতী সীতাৰমণে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। এই পদক্ষেপসমূহৰ ভিতৰত শস্য বীমা আঁচনি, মেগা ফুড পাৰ্ক, কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আদি অন্যতম বুলি তেওঁ উল্লেখ কৰে। ভাৰত আৰু ইটালীয়ে 2027 বৰ্ষটো সংস্কৃতি আৰু পৰ্যটনৰ বৰ্ষ হিচাপে উদযাপন কৰি দুয়ো দেশৰ প্ৰাচীন সভ্যতা আৰু সাংস্কৃতিক বিনিময় কৰিব। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়ে কয় যে এই পদক্ষেপে পাৰস্পৰিক বুজাবুজি গভীৰ কৰাৰ লগতে দেশ দুখনৰ সাংস্কৃতিক কূটনৈতিক ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব। তেওঁ কয় যে বিভিন্ন দেশৰ মাজত সম্পৰ্ক উন্নীত কৰাৰ বাবে ৰাজনৈতিক আৰু অৰ্থনৈতিক বান্ধোন শক্তিশালী কৰাটোৱে যথেষ্ট নহয়, বৰং জনসাধাৰণ আৰু সমাজৰ সংযোগ সাধন কৰাটো গুৰুত্বপূৰ্ণ কথা। ভাৰত আৰু ইটালীয়ে ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ বিকশাই তোলাৰ বাবে কাম কৰিব বুলি মেলনিয়ে কয়। এই কৰিডৰে বাণিজ্য, বিনিয়োগ আৰু যোগান শৃংখলা স্থিতিস্থাপক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। দুয়ো দেশে আন্তঃৰাষ্ট্ৰীয় সুস্থিৰতা, অৰ্থনৈতিক সুৰক্ষা, শান্তি আৰু সৰ্বাত্মক উন্নয়নকে ধৰি কেইবাটাও বিষয়ত উমৈহতীয়া মত পোষণ কৰে বুলি ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক এখন শক্তিশালী, আত্মবিশ্বাসী আৰু সমৰ্থ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ সাক্ষী বুলি অভিহিত কৰিছে। কোৰিয়াত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰি দিয়া ভাষণত শ্ৰীসিঙে কয় যে এই অভিযানে প্ৰমাণ কৰে যে ভাৰতে কোনোধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক সহ্য নকৰে। ভাৰতে কেতিয়াও প্ৰথমে আক্ৰমণৰ নীতিক বিশ্বাস নকৰে যদিও পাৰমাণৱিক আক্ৰমণৰ ভয় ভাবুকিও সহ্য নকৰে। শ্ৰীসিঙে প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি দায়বদ্ধতাৰ কথা উল্লেখ কৰে। অহা 1-2 বছৰৰ ভিতৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি 50,000 কোটি টকালৈ বৃদ্ধি পোৱাৰ লগতে পৰৱৰ্তী 2 মাহৰ ভিতৰত প্ৰতিৰক্ষা উৎপাদন 1,75,000 কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি শ্ৰীসিঙে জানিবলৈ দিয়ে। ভাৰত সম্প্ৰতি বিশ্বক সমাধান দিব পৰাকৈ এটা গোলকীয় শক্তিলৈ পৰিণত হৈছে আৰু বিগত 1 দশকত দেশখনে বিভিন্ন ক্ষেত্ৰত ব্যাপক ৰূপান্তৰ সাধন কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসিঙে ছিউলত কালি ভাৰত কোৰিয়া প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্ৰ তথা ব্যৱসায়িক খণ্ডৰ ঘূৰণীয়া মেজমেলত অংশ লয়। নিজৰ ভাষণত শ্ৰীসিঙে ভাৰত আৰু কোৰিয়াৰ ঔদ্যোগিক আৰু বাণিজ্যিক সহযোগিতাই দেশ দুখনৰ দীৰ্ঘকালীন আস্থাপূৰ্ণ অংশীদাৰিত্বৰ ইংগিত বহন কৰিছে বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত দুয়ো দেশৰ মাজত প্ৰতিৰক্ষা উদ্ভাৱন আৰু প্ৰযুক্তি সম্পৰ্কীয় 2খন চুক্তি স্বাক্ষৰ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। খেলখনত বিজয়ী হোৱাৰ ফলত কলকাতা নাইট ৰাইডাৰ্ছে প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ আশা সজীৱ কৰি ৰাখিবলৈ সক্ষম হৈছে। বৰষুণৰ বাবে কিছু সময় বন্ধ কৰি ৰাখিবলগীয়া খেলখনত মুম্বাই নিৰ্ধাৰণ কৰি দিয়া 148 ৰানৰ লক্ষ্য কলকাতা নাইট ৰাইডাৰ্ছে হাতত 4টা উইকেট আৰু 7টা বল বাকী থকা অৱস্থাত অতিক্ৰম কৰে। কলকাতাৰ মনীষ পাণ্ডে সৰ্বাধিক 45 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰোহমন পাৱেলে 40 ৰাণৰ অৰিহণা আগবঢ়ায়। মনীষ পাণ্ডেক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। মুম্বাই ইণ্ডিয়ানছৰ কৰবিন বছে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 147 ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ কৰবিন বছে সৰ্বাধিক 32 ৰাণ সংগ্ৰহ কৰে। আনহাতে কলকাতাৰ সৌৰভ ডুবে, কেমেৰুন গ্ৰীণ আৰু কাৰ্তিক ত্যাগীয়ে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। বাংলাদেশ আই চি চিৰ চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৰেংকিঙৰ পঞ্চম স্থানলৈ উন্নীত হৈছে। দলটোৱে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেট শৃংখলাটো 2-0 ব্যৱধানেৰে হস্তগত কৰাৰ লগে লগে ৰেংকিঙত এই স্থান লাভ কৰিবলৈ সমৰ্থ হয়। বাংলাদেশে ছিলেটত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন খেলত কালি পাকিস্তানক 78 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত বাংলাদেশৰ হৈ তাইজুল ইছলামে মুঠ 9টা উইকেট দখল কৰে। এয়া হ'ল ঘৰুৱা খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ প্ৰথম শৃংখলা বিজয়। 2024 চনত পাকিস্তানৰ মাটিতে পাকিস্তানৰ বিৰুদ্ধে 2-0 ফলাফলত জয়লাভ কৰাৰ পাছত এয়া হ'ল দলটোৰ বিৰুদ্ধে বাংলাদেশৰ ক্ৰমাগতভাৱে দ্বিতীয়টো শৃংখলা বিজয়। এই পৰাজয়ৰ পাছত পাকিস্তান সম্প্ৰতি আই চি চিৰ চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৰেংকিঙৰ অষ্টম স্থানত আছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত উদ্ধৱ দাস মেহতা ভাইজি চেণ্ট্ৰেল চেণ্টাৰত ভাৰতৰ 18 বছৰ অনুৰ্ধৰ পুৰুষৰ হকী দল আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত শৃংখলাৰ চতুৰ্থ আৰু অন্তিমখন খেল কালি 3-3 গ'লত ড্ৰ হয়। শৃংখলাটোৰ এখনকৈ খেলত ভাৰতে জয়ী আৰু পৰাজিত হোৱাৰ বিপৰীতে আন দুখন খেল ড্ৰৰে সমাপ্ত হয়। কালিৰ খেলখনত ভাৰতৰ হৈ অধিনায়ক কেতন কুশৱাহা, কৰুণ গৌতম আৰু বেন সিদ্ধাৰ্থে গ'ল দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালী ভ্ৰমণ সফলতাৰে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ উভতি আহিছে। ৰোমত থকা খাদ্যৰ কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগ্ৰিকলা পদকেৰে সন্মানিত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক এখন শক্তিশালী, আত্মবিশ্বাসী আৰু সমৰ্থ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ সাক্ষী বুলি অভিহিত কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী নগাঁও আৰম্ভ কৰিছো, সুপ্ৰভাত।

ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক। প্ৰিয় শ্ৰোতা, লক্ষ্মীনাথ বেজবৰুৱাৰ এই বাণীৰে আৰম্ভ কৰিছোঁ আজিৰ সুপ্ৰভাত। আজি বৃহস্পতিবাৰ, 1948 জেঠ মাহৰ 6 তাৰিখ আৰু 2026 চনৰ মে মাহৰ 21 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:37:30 আৰু সূৰ্যাস্তৰ সময় বিয়লি 5:59:04। আজি শুক্লা পঞ্চমী। আজি সন্ত্ৰাস বিৰোধী দিৱস। প্ৰতি বছৰে 21 মে তাৰিখে সন্ত্ৰাস বিৰোধী দিৱস পালন কৰা হয়। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুৰ দিৱসটি সমগ্ৰ ভাৰতবৰ্ষতে সন্ত্ৰাস বিৰোধী দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসত সন্ত্ৰাসবাদৰ ভয়াৱহতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। লোকনায়ক অমিয় কুমাৰ দাস, তেখেত আছিল এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী। তেওঁ মহাত্মা গান্ধীৰ আত্মজীৱনী অসমীয়ালৈ মোৰ সত্য অন্বেষণৰ কাহিনী নামেৰে অনুবাদ কৰিছিল। 1895 চনত নগাঁৱত জন্মগ্ৰহণ কৰা অমিয় কুমাৰ দাসে কলিকতাৰ চিটি কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে আৰু স্বাধীনতা সংগ্ৰামী গোপাল কৃষ্ণ গোখলে আৰু বাল গংগাধৰ তিলকৰ প্ৰতি আকৰ্ষিত হয়।

0: ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰে। 1930 চনৰ অসহযোগ আন্দোলনৰ তেখেত আছিল অন্যতম নেতা আৰু পৰৱৰ্তী পৰ্যায়ত তেখেত অসম চৰকাৰৰ কেইবাটাও বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিল। অমিয় কুমাৰ দাস এজন সুসাহিত্যিকো আছিল। গান্ধীজীৰ জীৱনী, মহাত্মা গান্ধীক আমি কিদৰে বুজিলোঁ, অসমত মহাত্মা ইত্যাদি আছিল তেখেতৰ প্ৰকাশিত গ্ৰন্থ। অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে অমিয় কুমাৰ দাসক ভাৰত চৰকাৰে 1963 চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। ইয়াৰ উপৰি ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ অন্তৰ্গত অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান 1995 চনত তেওঁৰ জন্মৰ শতবৰ্ষৰ উপলক্ষে তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। ভাৰতীয় ডাক বিভাগে তেওঁৰ সন্মানাৰ্থে 1998 চনত এলানি ডাক টিকটো প্ৰৱৰ্তন কৰিছিল। 1975 চনত মৃত্যুবৰণ কৰা এইগৰাকী ভাৰতীয় সমাজ সংস্কাৰক অমিয় কুমাৰ দাসৰ জন্ম হৈছিল 1895 চনৰ আজিৰ তাৰিখতেই। আজি বিশ্ব চাহ দিৱস, এই সম্পৰ্কে আজি আমাক কিছু কথা অৱগত কৰিছে নগাঁও জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক মিলন বৰাই।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি ইংৰাজী 21 মে, আজিৰ এই দিনটোতে আন্তৰ্জাতিক চাহ দিৱস পালন কৰা হয়। 2005 চনত এছিয়া আৰু আফ্ৰিকাৰ ট্ৰেড ইউনিয়নে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু নাগৰিক সমাজ সাংগঠনিক সমূহে শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মজুৰি আৰু ক্ষুদ্ৰ চাহ উদযাপনৰ ন্যায্যপ্ৰাপ্তিৰ বাবে আন্তৰ্জাতিক সংস্থা নিৰ্মাণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম 2019 চনত আন্তৰ্জাতিক চাহ দিৱস পালন কৰিছিল। সমগ্ৰ বিশ্বই 21 মে'ত চাহ দিৱস পালন কৰা হয় আৰু ইয়াৰ উপকাৰিতা সম্পৰ্কে বহুখিনি কথা আমি তথ্যগত পোৱা যায়। আৰু যিখিনি সময়ত আজি ক্ষুদ্ৰ চাহ খেতিয়কসকল অসমতেই বিভিন্ন সময়ত নিবনুৱাৰ ভয়াৱহতা ৰূপ ধৰিছে আৰু এই সময়তে অসমৰ বিভিন্ন নতুন প্ৰজন্মৰ নতুন যুৱক যুৱতী ওলাই আহিছে আৰু ক্ষুদ্ৰ চাহ খেতি সম্পৰ্কে তেওঁলোকে জ্ঞাত হৈছে আৰু আমাৰ যথেষ্টখিনি আবাদী মাটি পাহাৰীয়া অঞ্চলত যথেষ্টখিনি আবাদী মাটি আছে আৰু তাতেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজেই সংস্থাপিত হোৱাৰ লগতেও আৰু আনক 10 জন বা 15 জন মানুহক তাক সংস্থাপন কৰি পেলাই আত্মনিৰ্ভৰশীল হ'ব পাৰিছে। আৰু আমাৰ অসমৰ চাহ বৰ্তমান অৱস্থাত বাহিৰত যথেষ্ট সমাদৰ আছে আৰু যথেষ্ট উৎকৃষ্ট মানদণ্ডৰ। আমি জিকাপ সাধাৰণতে ঘৰত ৰাতিপুৱা জিকাপ চাহ খাওঁ, ৰঙা চাহ, তাত বিনা চেনি দি পেলাই জিকাপ চাহ খোৱা হয়। কমেও আমি দৈনিক 8-10 কাপমান চাহ খাব লাগে। চাহে বিভিন্ন ৰোগ নিৰাময়ত সহায় কৰে কিন্তু, আৰু প্ৰতিৰোধ ক্ষমতা চাহৰ যথেষ্ট প্ৰবল। আৰু ইয়াৰ উপৰি বিভিন্ন চাহৰ বিভিন্ন কোৱালিটি আছে, চবতকৈ গ্ৰীণ টিটো আৰু ভাল। সেই চাহটো খালে ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পায় আৰু সেই চাহটো কিন্তু অৰ্গেনিক চাহ, জৈৱিকভাৱে সেই চাহ তৈয়াৰ কৰা হয়। তাত যিমানখিনি সাৰ, এই গোটেই বস্তুবিলাক আৰ্টিফিচিয়েল নহয়, সেইখিনি সম্পূৰ্ণ জৈৱিক পদ্ধতিত আমি কৰা হয়, কৰি পেলাই সেইখিনি চাহ আমি নিৰ্মাণ কৰা হয় আৰু সেই চাহপাতখিনি গ্ৰীণ টি বুলি কোৱা হয়। আৰু সেইটো চাহটোৱে ৰাতিপুৱা যদি আপুনি একাপ চাহ খায় যথেষ্ট সতেজ পোৱা যায়, কিন্তু যে শক্তি পাইছে তেনেকুৱা নিচিনা লাগে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট আছে। আজি আমাৰ অসমৰ বিশেষকৈ গোলাঘাট, তাতে যথেষ্টখিনি চাহ খেতি হৈছে, চাহৰ প্ৰভাৱ বেছি। ডিব্ৰুগড় চাইডতো চাহৰ খেতি বেছি হৈছে আৰু এতিয়া আহি আহি আমাৰ নগাঁও জিলাত যথেষ্ট পৰিমাণে আমাৰ ক্ষুদ্ৰ চাহ খেতি বাঢ়ি গৈ আছে। আৰু ইতিমধ্যে আমাৰ যিটো সংস্থা গ্ৰীণ গ'ল্ড ছ'চাইটি, সেই ছ'চাইটিৰ মাধ্যমেৰে আমি বিভিন্ন সময়ত চাহ উৎপাদন কৰিবলৈ আমি এইবছৰ বদ্ধপৰিকৰ হৈছোঁ। আৰু আমাৰ ভাল খবৰ এটা হৈছে কি, চাপানালাত আমাৰ নিজাকৈ এটা গ্ৰীণ গ'ল্ড ছ'চাইটি, এটা নিজা ফেক্টৰী ইতিমধ্যে আৰম্ভ হৈছে। 9 নৱেম্বৰৰ মানত আমাৰ কমপ্লিটলি ফেক্টৰীটো ষ্টাৰ্ট হৈ যাব। সেইদিনাখনৰ পৰা আমাৰ কিজনে 1 নৱেম্বৰ মানে আমাৰ ট্ৰায়েল ল'ব মেচিনে, আৰু তাৰপিছৰ পৰা নিজা প্ৰডাকশ্যন নিজে আমি কৰিব পাৰিম। অনাগত সময়ত 2027 চনত ফুল্লি প্ৰডাকশ্যন আমাৰ চাহপাতৰ হ'ব আৰু নিজে আমি বজাৰ ল'ব পাৰিম। গতিকে শ্ৰোতা দৰ্শকক এইখিনি সময়তে মই আৰু কিছু কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকো এই বিষয়টোত যথেষ্টভাৱে আগবাঢ়ি আহক আৰু অসমৰ যিমান নিবনুৱা সমস্যা আছে, এই সমস্যাখিনি ইয়াতেই আচলতে শেষ কৰিব পৰা যাব। আৰু যি জেগাত চাহ হয় সেই মাটিখিনি আচলতে পৰীক্ষা নিৰীক্ষা কৰিব লাগে, মাটি চইলটো টেষ্ট কৰিব লাগে। চইল টেষ্ট কৰাৰ পিছত তাৰ গুণাগুণ সম্পৰ্কে তথ্য দিব চইল কনজাৰ্ভেশ্যন সেই বিভাগটোৱে, আৰু তেতিয়া আপোনালোকে সেই তাতে খেতি কৰা কি কি মাধ্যম আছে গোটেইখিনি আপোনালোকে গম পাব। আৰু ইয়াতে আৰু কিছুমান কথা আমি মন কৰিব লাগে কি, চাহ আচলতে আমি যেতিয়া চাহ বজাৰৰ পৰা কিনো, আমি ক্ৰেতা হিচাপে যে চাহ কিনো, এটা কথা খুব লক্ষ্য কৰিব লাগে, সেই চাহখিনি আচলতে চৰকাৰীভাৱে অনুজ্ঞাপত্ৰ আছেনে নাই সেই কম, যিসকল ফেক্টৰী বা যিসকলে চাহ উৎপাদন কৰিছে তেওঁলোকৰ চৰকাৰ অনুজ্ঞাপত্ৰ আছেনে নাই সেই কথাটো খুব লক্ষ্য কৰি চাব লাগে। আজিকালি বিভিন্ন সময়ত কাৰোবাৰ বেণ্ড কোনোবাই দি পেলাই ডুপ্লিকেটি কামবিলাক কৰিছে আৰু তাৰপৰা কিন্তু মানুহৰ কিছু ক্ষতি হৈছে। গতিকে আপোনালোকে যেতিয়া চাহপাত চাহ কিনিব বজাৰৰ পৰা তেতিয়া সম্পূৰ্ণভাৱে তাৰ ট্ৰেডমাৰ্কবিলাক সম্পূৰ্ণভাৱে চাব, চৰকাৰীভাৱে তেওঁলোকৰ অনুজ্ঞাপত্ৰ আছেনে নাই বা অনুমতি দিছেনে নাই সেই কথাখিনি লক্ষ্য ৰাখিব।
0: বিশ্ব চাহ দিৱস উপলক্ষে আমাক আজি কিছু কথা অৱগত কৰিলে নগাঁও জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক মিলন বৰাই। প্ৰিয় শ্ৰোতা, আহক এইখিনিতে দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কথাৰে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত শুনি লওঁ।

সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱা। এওঁ আছিল প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া, প্ৰথম গ্ৰেজুৱেট আৰু অধিবক্তা। তেখেত পাশ্চাত্য সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত আছিল যদিও ভাৰতীয় ইতিহাসৰ প্ৰতিও শ্ৰদ্ধাশীল আছিল। 1872 চনত তেখেত ভাৰতলৈ উভতি আহে আৰু শিৱসাগৰ জিলাত সহকাৰী কমিশ্যনাৰ পদত যোগদান কৰে। চাকৰিকালতো বৰুৱাই পঢ়া শুনা কৰিবলৈ এৰা নাছিল। তেখেতে হেনো কামৰ ফাঁকে ফাঁকে কাৰ্যালয়তো কিতাপ পঢ়িছিল। 1877ৰ পৰা 1880 চনৰ ভিতৰত আনন্দৰাম বৰুৱাই 3টা খণ্ডত ইংলিছ সংস্কৃত ডিক্সনেৰী প্ৰণয়ন কৰে। ইয়াৰ উপৰিও তেখেতে সংস্কৃত ভাষাত আন কেইবাখনো মূল্যৱান গ্ৰন্থ ৰচনা কৰে। 1889 চনত মৃত্যুবৰণ কৰা এইগৰাকী বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল 1850 চনৰ আজিৰ তাৰিখতেই। ছৈয়দ সাদুল্লাহ অসমৰ প্ৰথম নাইটহুড সন্মান পোৱা প্ৰথমজন তেতিয়াৰ প্ৰধানমন্ত্ৰী সাদুল্লাৰ জন্ম হৈছিল গোলাঘাটৰ ওচৰৰ কছাৰীঘাটত। কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত MSc ডিগ্ৰী লাভ কৰা সাদুল্লাই আইনৰো স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। কটন কলেজত ৰসায়ন বিজ্ঞানৰ ডেমনষ্ট্ৰেটৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা সাদুল্লাই 1920 চনৰ পৰা কলকাতা উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। সেই সময়ছোৱাতেই তেওঁ ৰাজনীতিত ভালদৰে সোমাই পৰে আৰু সফল কংগ্ৰেছ বিৰোধী ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা লাভ কৰে। 1924 চনত অসম ব্যৱস্থাপক সভাৰ সদস্য হিচাপে মনোনীত হৈ শিক্ষাৰ লগতে বিভিন্ন বিভাগৰ মন্ত্ৰী হয়। আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী এইজন ৰাজনীতিবিদ ছৈয়দ মহম্মদ সাদুল্লাৰ জন্ম হৈছিল 1885 চনৰ আজিৰ তাৰিখতেই। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো মংগলময় হোৱাৰ কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠানটি ইমানতে সামৰি মই নিবেদিতা গায়নে আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

সুপ্রভাত শুনিলে, যুগুতাই আগবঢ়ালে নিবেদিতা গায়নে। আকাশবাণী নগাঁও আৰম্ভ কৰিছো মূৰ্ছনা। অনুষ্ঠানৰ প্ৰথমেই শুনক দিৱানা বোলছবিৰ গীতটি গাইছে মুকেশে।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা শিল্পীৰ নিজা।

ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে। নিত্যদত্তৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী মৃদুলা দাস, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: নিত্যা দত্তৰ গীতৰ কথাৰে সেয়া আছিল মৃদুলা দাস।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: जन जन का रखे ध्यान, टीबी मुक्त भारत अभियान। जन जन का रखे ध्यान, टीबी मुक्त भारत अभियान।
6: निक्षय मित्र, तो हम सब

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানটিত এইবাৰ এয়া তৰুলতা দেৱীৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা অৰূপ বৰঠাকুৰৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: অৰূপ বৰঠাকুৰৰ গীতৰ কথা আৰু অসীম হাজৰিকাৰ প্ৰযোজনাৰে সেয়া আছিল তৰুলতা দেৱী।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT। 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথাৰে ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে মোহনলাল ব্ৰহ্মই।

দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথা আৰু মোহনলাল ব্ৰহ্মৰ প্ৰযোজনাৰে ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দিছপুৰত আজিৰে পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, ৰাজ্যিক মন্ত্ৰীসভাৰ অসম ৰাজ্যিক তথ্যনীতি 2026 অনুমোদন, মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনাৰ বাবে মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক, টাইৱানৰ ইয়াং চুৱাংজি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 4 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে কালি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। NDAৰ নেতৃবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে। কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176(1) অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰে আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব।
2: ইতিমধ্যে মই দিল্লীত আমাৰ AICC নেতৃত্বৰ লগত কথাখিনি পাতি আহিছোঁ আৰু খুব সম্ভৱ তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে, AICC আমাৰ দলীয় প্ৰক্ৰিয়া যি আছে, তাৰ মতে আমাৰ বিধায়িনী দলৰ কেনেদৰে আমি আগবাঢ়ি যামগৈ, কোনকেইটা বিষয়লৈ আমি আগবাঢ়ি যামগৈ, গোটেইখিনি কথাবোৰ তেওঁলোকে আমাৰ বিধায়কসকলৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব। আৰু মই তেওঁলোকক অৱগত কৰাইছোঁ যে যিহেতু আমাৰ অধিৱেশন হ'বগৈ, তেওঁলোকে যি সিদ্ধান্ত লয় সিদ্ধান্ত আমি মানি ল'ম আৰু সিদ্ধান্ত তেওঁলোকে সোনকালে ল'লে আমি আৰু ভালদৰে বিধানসভাত ৰাইজৰ কথাখিনি আমি উত্থাপন কৰিব পাৰিম। CLP আমাৰ বিধায়কসকলে একগোট নিশ্চয় হ'ব, অহা কাইলৈ তেওঁলোকে একগোট হৈ বিধানসভালৈ যাব আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া ভাগত আমি বিধায়কখিনি মাতিছোঁ আৰু আমি সকলোৰে লগত লৈ কেনেদৰে ৰাইজৰ কথাখিনি উত্থাপন কৰিব পাৰোঁ আৰু কেনেদৰে আমাৰ প্ৰস্তুতি থাকিব লাগে সেইখিনি লৈ আগতেও চৰ্চা হৈছে আৰু পুনৰবাৰ কাইলৈ সন্ধিয়া ভাগত চৰ্চা হ'ব।
1: ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে কালি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাই অসম ৰাজ্যিক তথ্যনীতি 2026 অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে। এই তথ্যনীতি অনুসৰি তথ্য ব্যৱস্থাপনা কেন্দ্ৰ নামেৰে সমন্বয়কাৰী সংস্থা গঠন কৰি বিশ্লেষণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰাজ্যজুৰি সংহত তথ্য ভঁৰাল গঢ়ি তোলা হ'ব। এই সন্দৰ্ভত সকলো বিভাগৰ বাবে নিয়মিত আৰু সুসংগঠিত তথ্যৰ ভাগ বাটোৱাৰা বাধ্যতামূলক হ'ব। এই নীতিয়ে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন 2023ৰ নীতি নিৰ্দেশনা মানি কাম কৰাৰ লগতে

0: তথ্য প্ৰশাসনৰ সুস্পষ্ট পৰিকাঠামো নিৰ্ধাৰণ কৰিব। কালি বৈঠকত ষোড়শ অসম বিধানসভাৰ আজি প্ৰথম অধিৱেশনৰ বাবে ৰাজ্যপালৰ ভাষণৰ খচৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
1: অহা কালিলৈৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। মহামান্য ৰাজ্যপালে তেখেতৰ ভাষণ দাঙি ধৰিব 22 তাৰিখে অৰ্থাৎ পৰহিলৈ। তেখেতৰ ভাষণৰ যি ড্ৰাফ্ট আজি কেবিনেট বৈঠকে এপ্ৰুভ কৰিছে। আৰু অন্য এটা বিষয় আছিল, সেইটো হৈছে কেবিনেটে আসাম ষ্টেট ডাটা পলিচি 2026 এইখনত অনুমোদন জনাইছে ফৰ ইম্প্ৰুভ গভৰ্ণেন্স এণ্ড ছাৰ্ভিছ ডেলিভাৰীৰ বাবে। মূলত এই দুটাই, দ্য ষ্টেট কেবিনেট হেজ এপ্ৰুভ দ্য নটিফিকেশ্যন এণ্ড ইমপ্লিমেণ্টেশ্যন অব আসাম ষ্টেট ডাটা পলিচি ASDP 2026 এণ্ড ছুপাৰচিশ্যন অব দ্য আসাম ষ্টেট ডাটা পলিচি ASDP 2022। এই দুটাই মূলত, বাকী প্ৰথম যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, আপোনালোকে ইতিমধ্যে গম পাইছে, মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে UCC আহিব।
0: ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাই মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে বজাৰ ব্যৱস্থাৰ সুস্থিৰতা ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে দিয়া নিৰ্দেশ অনুসৰি এই বৈঠকৰ আয়োজন কৰা হৈছিল। বৈঠকত বিভিন্ন জিলাত খুচুৰা আৰু পাইকাৰী মূল্য নিয়ন্ত্ৰণ, মজুত সামগ্ৰী, যোগান শৃংখলা, বিধি বলবৎকাৰী বিভাগৰ প্ৰস্তুতি আৰু আন্তঃবিভাগীয় সমন্বয় সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্য সচিবগৰাকীয়ে ততালিকে জিলা পৰ্যায়ৰ কৰ্মবাহিনী সক্ৰিয় কৰি বজাৰত বিভিন্ন সামগ্ৰীৰ মূল্য যাতে অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ'ব নোৱাৰে তাৰ বাবে নিয়মীয়াকৈ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি জিলা, সমজিলা, ৰাজহচক্ৰ আৰু উন্নয়ন খণ্ড পৰ্যায়তো কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মে'ৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসম শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা, লাখ লাখ শ্ৰমিকৰ অক্লান্ত শ্ৰম আৰু 2টা শতিকাজোৰা ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য স্বাদ আৰু সন্মান দিছে। মুখ্যমন্ত্ৰীয়ে এই দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। নলবাৰী জিলাৰ টিহুৰ পৰা মাধপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ অংশ জৰুৰীকালীন বিমান অৱতৰণৰ বাবে সাজু কৰি তোলা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নলবাৰী জিলা প্ৰশাসনলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাজনিত কাৰণত এই পদক্ষেপ লোৱাৰ কথা বিবেচনা কৰা হৈছে। প্ৰাধিকৰণে এই পথছোৱাৰ সমীপত বৃহৎ নিৰ্মাণ কাৰ্য কৰাৰ পৰা বিৰত থাকিব পাৰি নে নাই সেই বিষয়ে চালি জাৰি চাবলৈ পত্ৰখনত পৰামৰ্শ দিছে। জিলা প্ৰশাসনে এই বিষয়ে সমীক্ষা চলাই প্ৰতিবেদন সাজু কৰিব বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি জিলা উন্নয়ন সমিতিৰ এখন সভাত প্ৰকাশ কৰে।
2: নেশ্যনেল হাইৱে অথৰিটিজ অব ইণ্ডিয়া, তেওঁলোকৰ পৰা আমি এখন চিঠি পালো যে আমাৰ পাটাচাৰ কৈছে পৰা বৰমাৰ সেই ষ্টেজৰ 5 কিলোমিটাৰত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এটা তেওঁলোকে কৰাৰ কথা ভাবিছে। এইটো ছিকিউৰিটি ৰিজনছ আৰু এট দ্য টাইম অফ ডিজাষ্টাৰ যেতিয়া হয় সেইটো সময়ত যাতে ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব পৰা ব্যৱস্থা এটা নলবাৰীৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 27 তাত নেশ্যনেল হাইৱে অথৰিটি অব ইণ্ডিয়াই ভাবিছে আৰু এইটো এটা প্লেনিং তেওঁলোকে কৰিছে আৰু এইটো ক্ষেত্ৰত তেওঁলোকে DPR বনাব আৰু আমাক ৰিকুৱেষ্ট কৰিছে যে সেই ঠাইখিনিত সেই 5 কিলোমিটাৰত নন কনষ্ট্ৰাকশ্যন চাইট জোন ডিক্লেয়াৰ কৰিব পাৰিনি। তেওঁলোকে জানে যে এখন যদি ফ্লাইট লেণ্ড কৰিবলৈ হয় তেতিয়া তাত ওচৰত হাই ৰাইজ বিল্ডিং ওখ বিল্ডিং থাকিব নোৱাৰিব, সেইকাৰণে আমাক তেনেকুৱা এখন চিঠি দিছে। গতিকে আমি যিটো তেওঁলোকৰ ইউনিট আছে বঙাইগাঁৱত অহা সপ্তাহত তেওঁলোকৰ লগত আমি সভা পাতিম, তেতিয়াহে গোটেই কথাটো বিস্তৃতভাৱে জনা যাব আচলতে যে প্ৰপজেলটো কেনেকুৱা ধৰণে আছে বা কেনেকুৱা ধৰণে এই প্ৰপজেলটোত আমি আগবাঢ়িম।
0: টাইৱানৰ ইয়াং চুৱাংজি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। ইয়াং চুৱাংজিৰ টাইৱান ট্ৰেভেলগ নামৰ উপন্যাসখনৰ ইংৰাজী অনুবাদে এই বঁটা লাভ কৰে। সেয়েহে নিয়ম অনুসৰি মূল মাণ্ডাৰিন চীনা ভাষাৰ উপন্যাসিক ইয়াং চুৱাংজি আৰু ইংৰাজী অনুবাদক লিন কিং দুয়ো এই বঁটা লাভ কৰিব। উল্লেখযোগ্য যে টাইৱান ট্ৰেভেলক হৈছে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা মাণ্ডাৰিন চীনা ভাষাৰ পৰা অনুদিত প্ৰথমখন উপন্যাস। কালি লণ্ডনৰ টেট মডাৰ্ণত অনুষ্ঠিত চলিত বছৰৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰখ্যাত লেখক নাটাছা ব্ৰাউনে বিজয়ী নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিশ্বৰ যিকোনো ভাষাত লিখা গল্প উপন্যাসৰ ইংৰাজী অনুবাদৰ ইংলেণ্ড আয়াৰলেণ্ডৰ পৰা প্ৰকাশিত গ্ৰন্থক এই বঁটাৰ বাবে বাছনি কৰা হয়। £50,000 অৰ্থমূল্যৰ এই বঁটা মূল লেখক আৰু অনুবাদক দুয়োৰে মাজত ভগাই দিয়া হয়। এইবেলি বুকাৰ বঁটা লাভ কৰা উপন্যাসখন জাপানৰ অধীনত থকা টাইৱানৰ পটভূমিত ৰচিত। উপন্যাসখন 2020 চনৰ প্ৰথমে মাণ্ডাৰিন চীনা ভাষাত প্ৰকাশ পাইছিল। এই উপন্যাসখন ইয়াঙৰ ইংৰাজীলৈ অনুবাদ হোৱা প্ৰথমখন গ্ৰন্থ। গ্ৰন্থখনে 2024 চনত অনুবাদ শাখাত আমেৰিকান নেশ্যনেল বুক এৱাৰ্ডো লাভ কৰিছিল। ওদালগুৰি জিলাত চলিত বছৰত 91 গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈছে। ইয়াৰে 5 গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনৰ দলনি বস্তিত সৰ্বাধিক 51 জন লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ বিপৰীতে বান্দৰগুৰিত 20 আৰু মাছখুটিত 10 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ জিলাখনত 108 জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। আনহাতে 2024 বৰ্ষত 83 জন, 2023ত 34 আৰু 2022 চনত 15 জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। স্বাস্থ্য বিভাগে জিলাখনৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত দৰৱ ছটিওৱাৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ আজি 176 সংখ্যক জয়ন্তী। এই উপলক্ষে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম আবিলেকৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জয়ন্তী পালন কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত আবিলেকৰ কাৰ্যালয়ত স্থানীয় মহিলাৰ দ্বাৰা আয়তীৰ নাম পৰিৱেশন কৰা হ'ব। আবেলি 4 বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত হ'বলগীয়া আনন্দৰাম বৰুৱা স্মৃতিচাৰণ সভাত আবিলেকৰ পৰিচালনা পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে সভাপতিত্ব কৰিব। এই অনুষ্ঠানতে 2025 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক ৰাজেন্দ্ৰনাথ শৰ্মাক প্ৰদান কৰা হ'ব। যাত্ৰীবাহী ৰেলৰ সুৰক্ষা আৰু অধিক নিশ্চিত কৰাৰ লগতে পৰিচালনাৰ গতি খৰতকীয়া কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱে তিনিচুকীয়া ৰেল সংমণ্ডলৰ অধীনত ট্ৰেক নৱীকৰণৰ বৃহৎ কাৰ্যসূচী লৈছে। ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনৰ পৰা চাউলখোৱা পৰ্যন্ত সমগ্ৰ ৰেলপথছোৱাত ভাৰতীয় ৰেলৱে পুৰণি শ্লিপাৰ আৰু ৰেললাইনসমূহ ক্ষিপ্ৰতাৰে সলনি কৰাৰ কাম আৰম্ভ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। খেলখনত বিজয়ী হোৱাৰ ফলত কলকাতা নাইট ৰাইডাৰ্ছে প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ আশা সজীৱ কৰি ৰাখিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ চেষ্টা চলাব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালী ভ্ৰমণ, জুবিন ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধিৱেশন, জুনৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদিকে ধৰি বিভিন্ন বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে হৰমুজ প্ৰণালীত জাহাজৰ পৰিবহণ বাধাপ্ৰাপ্ত হোৱাৰ ফলত দেশৰ কৃষিখণ্ডত সাৰৰ নাটনি হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। কালিৰ দিনটো ৰাজ্যৰ বিভিন্ন স্থানত গ্ৰীষ্ম প্ৰবাহে জীৱন যাত্ৰা বিঘ্নিত কৰা খবৰটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত বিশেষ বাতৰিৰূপে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন চহৰত তাপমাত্ৰা চকুত লগা ধৰণে বৃদ্ধি পোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে নিয়মীয়া বাৰ্তা কাকতে গুৱাহাটীৰ বান সমস্যা সমাধানৰ লক্ষ্যৰে দীৰ্ঘম্যাদী পদক্ষেপ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো বান নিয়ন্ত্ৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰা বিভিন্ন তথ্য উল্লেখ কৰা হৈছে। দৈনিক জনভূমি কাকতে বিশিষ্ট গৱেষক তথা ৰাজ্যৰ অৱসৰী গৃহ আয়ুক্ত ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁই দেহাৱসানৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ক্লায়েণ্ট এছ'চিয়েটছ নামৰ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি অসম আৰু মেঘালয় বিগত 5টা বছৰত ভাৰতৰ দ্ৰুততম অৰ্থনীতিসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতেও মুখ্য বাতৰিত স্থান দিছে। ইপিনে ৰাজ্যত অব্যাহত থকা মূল্যবৃদ্ধিৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ে ব্যাপক হাৰত পুনৰ মাচুল বৃদ্ধি কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নীট UG পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ আগে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যিক তথ্য নীতিত অনুমোদন জনোৱাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ নিবাসী সমাজকৰ্মী ধৰ্মপ্ৰাণা মহিলা ৰেখা তালুকদাৰৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৰাইদলনী নিবাসী মুক্তিযোদ্ধা তথা অৱসৰী শিক্ষক মদন ভূঞাৰ কালি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 102 বছৰ। বতৰ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। দিছপুৰত আজিৰে পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। ৰাজ্যিক মন্ত্ৰীসভাৰ অসম ৰাজ্যিক তথ্যনীতি 2026ত অনুমোদন। মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনাৰ বাবে মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক। টাইৱানৰ ইয়াং চুৱাং জি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বোকাৰ বঁটা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 4 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরূপত আজি আমি লৈ আহিছো শিবসাগর জিলার রেহরূপ। আজি আমার হৈতে আছে শিবসাগর জিলার সংবাদদাতা মুজাহিদ আলী। সদ্যসমাপ্ত বিধানসভা নির্বাচনত শিবসাগর জিলার দুটা সমষ্টিত ভারতীয় জনতা পার্টির প্রার্থী জয়ী হওয়ার বিপরীতে শিবসাগরত পুনৰ জয়ী রাইজর দলের প্রার্থী অখিল গগৈ। এই সন্দর্ভত এতিয়া বিস্তৃতভাবে জানাব আমার শিবসাগরের সাংবাদিক মুজাহিদ আলিয়ে।
2: সদ্যসমাপ্ত বিধানসভা নির্বাচনের ভোট গণনাত শিবসাগর জিলার তিনটা বিধানসভা সমষ্টির ভিতর দুটা জয়লাভ করে ভারতীয় জনতা পার্টির প্রার্থী। জিলাখনের ডিমৌ সমষ্টিত বিজেপির প্রার্থী সুকান্ত বৰগোহাঁয়ে 98,681 ভোট লাভ করে জয়ী হয়। কংগ্রেসের প্রার্থী অজয় গগৈ 33,582 ভোটের ব্যবধানত পরাজিত করে। আনহাতে নাজিরা সমষ্টির বিজেপির প্রার্থী ময়ূর বৰগোহাঁয়ে 98,198 ভোট লাভ করে জয়লাভ করে। কংগ্রেসের প্রার্থী দেবব্রত শইকীয়াক 44,701 ভোটত পরাজিত করে। ইফালে শিবসাগর বিধানসভা সমষ্টিত রাইজর দলের সভাপতি অখিল গগৈয়ে 86,521 ভোট লাভ করে দ্বিতীয়বারের বাবে শিবসাগর সমষ্টির বিধায়ক রূপে নির্বাচিত হয়। বিজেপির প্রার্থী কুশল দরিক 17,272 ভোটের ব্যবধানত পরাজিত করে।
1: অসমৰ বাবে এটা ভাল খবৰ, সর্প দংশন চিকিৎসাৰ ক্ষেত্ৰত বিৰল সাফল্য লাভ কৰা বিশেষজ্ঞ চিকিৎসক ডক্টৰ সুৰজিৎ গিৰি নিৰ্বাচিত হৈছে সর্প দংশন প্ৰতিৰোধ আৰু চিকিৎসাৰ ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা সমিতিৰ সদস্য হিচাপে। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: সর্প দংশন প্ৰতিৰোধ আৰু সর্প দংশনত মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিৱসাগৰৰ বিশিষ্ট সংজ্ঞাহাৰক চিকিৎসক ডক্টৰ সুৰজিৎ গিৰি সর্প দংশন প্ৰতিৰোধ আৰু চিকিৎসাৰ ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা সমিতিৰ সদস্যৰূপে নিৰ্বাচিত হৈছে। ডাক্তৰ গিৰিৰ এই সাফল্যই শিৱসাগৰ জিলাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই ভাল খবৰে শিৱসাগৰ জিলাবাসীৰ মাজত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। সর্প দংশন সম্পৰ্কীয় সচেতনতা বৃদ্ধি আৰু চিকিৎসা ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত ডাক্তৰ গিৰিৰ এক বিশেষ ভূমিকা আছে। অসমত সর্প দংশনৰ চিকিৎসাৰ বাটকটীয়া ডাক্তৰ গিৰিয়ে ৰাজ্যত সর্প দংশনত শূন্য মৃত্যুৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বিশেষভাৱে কাম কাজ কৰি আছে। উল্লেখযোগ্য যে বৰ্তমান ডাক্তৰ সুৰজিৎ গিৰি শিৱসাগৰ জিলাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত হৈ আছে। তেওঁৰ এই ৰাষ্ট্ৰীয় স্বীকৃতিয়ে চিকিৎসা জগতৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে।
1: নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বিতাৰ পথত সূৰ্যমুখী আত্মসহায়ক গোট। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: শিৱসাগৰ জিলাৰ কালুগাঁও অঞ্চলৰ খৰাগৰ দাধৰা গাঁৱৰ সূৰ্যমুখী আত্মসহায়ক গোটৰ মহিলাসকলে নাৰ্জী ফুলৰ বাণিজ্যিক খেতিৰে স্বাৱলম্বিতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। 20 গৰাকী মহিলাৰে গঠিত গোটটোৱে 1,000ৰো অধিক নাৰ্জী ফুলৰ পুলি ৰোপণ কৰি সফলতাৰে ফুল উৎপাদন কৰি আহিছে। বৰ্তমান ফুলেৰে ভৰি পৰা ফুলনিখনে অঞ্চলটোৰ ৰাইজৰ মাজত বিশেষ আকৰ্ষণ সৃষ্টি কৰিছে। উৎপাদিত ফুলে শিৱসাগৰ নগৰৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাহিদা পূৰণ কৰাৰ লগতে গোটটোৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিছে। গ্ৰাহকৰ চাহিদা অনুসৰি ফুল যোগান ধৰিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে গোটটোৰ সদস্যসকল। উল্লেখযোগ্য যে কৃষি বিভাগৰ প্ৰত্যক্ষ সহযোগিতাত মহিলাসকলে ফুলৰ খেতি কৰি স্থানীয় বজাৰ দখল কৰাৰ লগতে এক অনন্য দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হৈছে।
1: শিৱসাগৰ জিলাৰ ডিমৌত সেনাবাহিনী চিকিৎসা শিবিৰ। এই শিবিৰ সম্পৰ্কত আমাৰ সাংবাদিক মুজাহিদ আলীৰ এক প্ৰতিবেদন।
2: শিৱসাগৰ জিলাৰ প্ৰাক্তন সৈনিক মঞ্চ ডিমৌ আঞ্চলিকৰ সহযোগত ৰাইচাই গ্ৰামীণ ক্ৰীড়া প্ৰকল্পত যোৱা 18 মেত সেনাবাহিনীয়ে এক চিকিৎসা শিবিৰৰ আয়োজন কৰে। প্ৰাক্তন সৈনিক মঞ্চ ডিমৌ আঞ্চলিক সমিতিৰ সহযোগত ভাৰতীয় সেনাবাহিনীৰ 80 নম্বৰ ফিল্ড ৰেজিমেণ্ট আৰু 164 নম্বৰ বেটেলিয়নে ডিমৌ ৰাইচাই গ্ৰামীণ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত কৰা এই শিবিৰত ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিকৰ পৰিয়ালক চিকিৎসা সেৱাৰ সুবিধা দিয়া হয়। শিবিৰটোত প্ৰাক্তন সৈনিক পৰিয়ালৰ সদস্যসকলৰ লগতে সাধাৰণ লোকসকলেও চিকিৎসা সেৱা গ্ৰহণ কৰে। 80 নম্বৰ ফিল্ড ৰেজিমেণ্ট আৰু 164 নম্বৰ বেটেলিয়নৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল টি ৰেকছনে শুভাৰম্ভ কৰা চিকিৎসা শিবিৰটোত মেজৰ জয়াচকে ধৰি কেইবাজনো সেনা বিষয়াই তদাৰক কৰে। শিবিৰটোত সেনাবাহিনীৰ 4গৰাকী চিকিৎসা বিষয়াই 2 শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা, সজাগতাৰ পৰামৰ্শ আৰু প্ৰাথমিক ৰোগ নিৰ্ণয় সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়াকৈ ঔষধৰ যোগান ধৰে।
1: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ সৈতে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।

0: আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত। এতিয়া শুনক ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ। আজিৰ অনুষ্ঠানত শুনক লক্ষ্যহীৰা দাসৰ সৈতে হোৱা কথা বতৰাৰ 6ষ্ঠ খণ্ড।
1: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানত আজি এয়া শিক্ষাবিদ, কবি, গীতিকাৰ, গায়িকা ডক্টৰ লক্ষ্যহীৰা দাসৰ অনাতাঁৰ আত্মকথা। তেখেতৰ সৈতে কথা পাতিছে ডক্টৰ নমিতা ডেকাই। আজি শুনক 6ষ্ঠ তথা শেষৰ খণ্ড।
2: নমস্কাৰ বাইদেউ।
3: নমস্কাৰ
2: বাইদেউ। আপোনাৰ কাব্য কেছেটো প্ৰকাশ পোৱা নাই জানো?
3: পাইছে।
2: হয়, আৰু এইচ এম ভিয়ে আপোনাৰ গানৰ ৰেকৰ্ডো উলিয়াইছে, আপুনি নিজেও কৰিছে হয়তো। কওকচোন এই বিষয়ে।
3: মোৰ মানে কবিতাৰ এখন কেছেট আৰু চিডি
2: হয়
3: প্ৰকাশ পাইছে। সেইখনৰ নাম পোহৰৰ শিপাৰ ঠিকনা।
2: হয়।
3: আৰু মানে সুখৰ বিষয়, ইয়াত ডক্টৰ অমৰজ্যোতি চৌধুৰী, নিপন গোস্বামী,
2: হয়,
3: প্ৰাঞ্জল শইকীয়া,
2: হয়,
3: অৱনী বৰা প্ৰমুখ্যে আবৃত্তিকাৰসকলে
2: হয়
3: মোৰ সেই কবিতাত তেওঁলোকে আবৃত্তি কৰিছে আৰু লগতে ময়ো কৰিছোঁ।
2: আৰু এইচ এম ভিয়ে যে গানৰ ৰেকৰ্ড উলিয়াইছে আপোনাৰ?
3: এইচ এম ভিয়ে এতিয়ালৈকে মোৰ 22টা গীত তেওঁলোকে বাণীবদ্ধ কৰিছে। এই 22টা গীতৰ ভিতৰত আছে বৰগীত,
2: হয়,
3: লোকগীত, বিহুগীত,
2: হয়,
3: নিচুকনি গীত,
2: হয়,
3: আৰু বাকীবিলাক আধুনিক গীত। আৰু এইচ এম ভিয়ে তেওঁলোকে মানে বিভিন্ন আকাৰৰ ৰেকৰ্ড উলিয়াইতো, এছ পিৰ পৰা আৰম্ভ কৰি ই পি এনেকৈ তেওঁলোকে কৰিছে। আৰু পৰৱৰ্তী সময়ত যিবিলাক গীত হেৰি বাণীবদ্ধ হৈছিল সেইবিলাকৰ 3খন চিডি ওলাইছে। প্ৰথমখনৰ নাম অন্তৰা, দ্বিতীয়খনৰ নাম নিৰৱধি গান, আৰু শেহতীয়া 2015 চনত যিখন ওলাইছে সেইখন হ'ল প্ৰহৰে প্ৰহৰে। এইখিনি গীত
2: ভাল লাগিলে বাইদেউ এই কথাখিনি জানি। বাইদেউ, আপোনাৰ অনুদিত কবিতাৰ কথা আমি শুনিলোঁ, অনুদিত গ্ৰন্থ, গল্প, প্ৰবন্ধ, উপন্যাস আদি এইবিলাকৰো এক বিশেষ প্ৰমূল্য আছে। আৰু এই গ্ৰন্থ, অনুদিত গ্ৰন্থবিলাক আপুনি কি পৰ্যায়ত কেনেদৰে কৰিলে সেই সম্পৰ্কে অলপ কওকচোন।
3: মই মানে মৌলিক গ্ৰন্থবিলাকৰ লগে লগে
2: হয়
3: অনুবাদো কিছুমান কৰিছিলোঁ।
2: হয়।
3: তাৰ ভিতৰত 6খন গ্ৰন্থ প্ৰকাশ পাইছে। এখন গ্ৰন্থ কৰিছিলোঁ তোমাৰ জীৱনী,
2: হয়,
3: ৰামানুজাচাৰ্যৰ, সেইটো এন বি টিয়ে মোৰ হতুৱাই কৰাইছিলে।
2: হয়।
3: আৰু দ্বিতীয়খন হ'ল ডৰিয়ান গ্ৰেৰ ছবি,
2: হয় হয়,
3: সেইখন অস্কাৰ ৱাইল্ডৰ,
2: হয়,
3: সেই উপন্যাসখন মই
2: মণিদীপত প্ৰকাশ পাইছিলে,
3: মণিদীপত ধাৰাবাহিকভাৱে
2: ভাৱে
3: তেখেত তেতিয়া সম্পাদক আছিল মহেন্দ্ৰ বৰা,
2: হয়,
3: তেখেতৰ হেৰিতে ডৰিয়ান গ্ৰে ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। তাৰপিছত গ্ৰন্থ আকাৰত ভৱানী পাব্লিছাৰ্ছে তেওঁলোকে ছপাইছিলে। তাৰপিছত আৰু এখন অনুদিত গ্ৰন্থ হ'ল অপৰিচিতাৰ প্ৰেম, তাৰপিছত শিল্পীৰ পৃথিৱী আৰু সংশয়ৰ নিশা, এনে সৰু সৰু উপন্যাস। তাৰপিছত মই কিছুমান মানে বিভিন্ন দেশৰ লিখকৰ গল্প কিছুমান অনুবাদ কৰিছিলোঁ। সেই অনুবাদ গ্ৰন্থখনৰ নাম দিছিলোঁ সূৰ্য স্নান। আৰু শেহতীয়াভাৱে মানে তুমি অলপ আগতে মোক সুধিছিলা দেশ বিদেশৰ কবিতা,
2: হয়,
3: সেইখন প্ৰকাশ পাইছে।
2: হয়।
3: আৰু তাত মই বিভিন্ন দেশৰ কবিতা প্ৰকাশ কৰিছোঁ।
2: আপুনি বাইদেউ দেশ বিদেশৰ কবিতাৰ অনুবাদৰ কথা আমাক ক'লে, কিন্তু অনুদিত কবিতা এটা যদি নুশুনো কথাখিনি যেন কিবা আধৰুৱা হৈ ৰ'ব তেনেকুৱা।
3: ঠিক আছে, মই বাৰু এটা অনুদিত কবিতা গাই দিছোঁ। এইটো লেবাননৰ কবি খলিল জিব্ৰান,
2: হয়,
3: তেখেতৰ মই কেইবাটাও কৰিছোঁ, তাৰ ভিতৰত এটা মই পঢ়ি দিছোঁ। কবিতাটোৰ শিৰোনামা হ'ল আহা আমি এটা বীজ ৰোপণ কৰোঁ, আহা আমি এটা বীজ ৰোপণ কৰোঁ, তেতিয়াহে মাটিয়ে আমাক উপহাৰ দিব ফুল, আহা আমি এক নিৰ্মল আকাশৰ স্বপ্ন দেখোঁ, তেতিয়াহে আকাশে আমাক ঘূৰাই দিব আমাৰ হেৰুৱা প্ৰিয়তমাসকলক। সেইটো সৰু কবিতা
2: হয়, কিন্তু বৰ তাৰ তাৎপৰ্যটো, তাৰ যিটো গুণাৰ্থ অতি সুন্দৰ বাইদেউ। খুব ভাল লাগিলে আপোনাৰ অনুদিত কবিতাটো শুনি। বাইদেউ, আপুনি শিশু সাহিত্য ৰচনা কৰিছে, আপুনি দেশ বিদেশৰ কবিতা গল্প অনুবাদ কৰিছে, আৰু আটাইবিলাক আপোনাৰ ৰচনাই, গীতেই হওক কবিতাই হওক, আটাইবিলাক কিন্তু অলপ ডাঙৰ মানুহৰ কাৰণে, তেনেকুৱা ধৰণৰ ডাঙৰৰ কাৰণে,
3: সেইবিলাক ডাঙৰৰ
2: হয় ডাঙৰৰ কাৰণে। কিন্তু আপুনি শিশু সাহিত্য ৰচনা কৰিছে, আপুনি শিশু সাহিত্য ৰচনা কৰোঁতে কিবা অসুবিধা পাইছে নেকি? কাৰণ কোৱা হয় যে শিশু সাহিত্য ৰচনা কৰিবলৈ হ'লে নিজৰ মনটো শিশুৰ নিচিনা হ'ব লাগে, আৰু বিশেষকৈ মাতৃসকলৰ কাৰণে শিশু সাহিত্য ৰচনা কৰাটো এটা সুবিধাৰ কথা বুলি কয়, কাৰণ যিহেতু মাতৃসকল শিশুৰ সৈতে অতি ঘনিষ্ঠ হৈ থাকে। এই সম্পৰ্কত আপোনাৰ মতামত কি?
3: তুমি ঠিকেই কৈছা, শিশু সাহিত্য ৰচনা কৰাৰ এটা সময়ত মোৰ খুব প্ৰবল ইচ্ছা হৈছিলে।
2: হয়,
3: শিকাৰ মোৰ তেতিয়া ল'ৰাকেইটাও সৰু আছিলে,
2: হয়,
3: গতিকে সিহঁতক মই কেনেকৈ গল্প, কবিতা, সৰু সৰু কবিতা, সৰু সৰু গীত, তেনেকৈ তাহাঁতৰ মানে মানসিক বিকাশত সহায় কৰিব পাৰোঁ, সেইকাৰণে মই কিছু মৌলিক আৰু কিছু অনুদিত ৰূপত সেই শিশু সাহিত্য ৰচনা কৰিছিলোঁ। তাৰ ভিতৰত প্ৰথমখন আছিলে অস্কাৰ ৱাইল্ডৰ গল্প। এই অস্কাৰ ৱাইল্ডৰ গল্পৰ সংকলনটোৰ পিছতেই মই এখন, কিন্তু হেৰি মানে শিশুৰ কাৰণে নহয়, শিশুৰ মনৰ কথা সম্ভেদ দিবলৈ মাতৃসকলক এখন কিতাপ ৰচনা কৰিছিলোঁ, শিশু মনৰ পথেদি। তাত মানে মই শিশু মনস্তত্বমূলক কিছুমান কথা আমাৰ মাতৃসকলৰ কাৰণে সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিছিলোঁ। সেইখন হ'ল শিশু মনৰ পথেদি। তাৰপিছতে মই শিশুৰ কাৰণে সৰু সৰু কিছুমান কাহিনী গল্প, সেইখনৰ নাম দিছিলোঁ অকণিৰ সাধু। সেইখন ওলাইছিলে বহুদিন আগতে। তাৰপিছত যিখন ৰচনা কৰিছিলোঁ সেইখনৰ নাম হ'ল কাজিৰঙাত সাত বিহু। আমাৰ এই যে সাত বিহু, ৰঙালী বিহুটো, সেই কাজিৰঙাৰ জীৱ জন্তুসকলে কেনেকৈ পালন কৰিছে, এনেকুৱা ধৰণৰ এটা দীঘলীয়া কবিতাৰ মাজেদি সেইখন লিখিছিলোঁ। তাৰপিছত যিখন মোৰ শিশু গ্ৰন্থ প্ৰকাশ হ'ল সেইখন অনুদিত, সেইখনৰ নাম হ'ল আকাশী কোঁৱৰৰ সাধু। সেইখন অস্কাৰ ৱাইল্ডৰ। তাৰপিছত এখন মোৰ মৌলিক শিশু গ্ৰন্থ, সেইখন হ'ল মৌ মিঠা মাত, সৰু সৰু কবিতাৰ মাজেদি শিশুসকলৰ কাৰণে লিখিছিলোঁ। তাৰপিছত আন এখন শিশুৰ গল্প, সেইখনো অনুদিত, নাম হ'ল দেশ বিদেশৰ শিশু গল্প সংগ্ৰহ। তাতো মই কেইবাটাও বিদেশী লিখকৰ গল্প কেইটামান অনুবাদ কৰিছিলোঁ। আৰু যিখন 9 নম্বৰ কিতাপ, সেইখন কিন্তু মোৰ মৌলিক গ্ৰন্থ, উমলা ঘৰৰ পদ্য। এই সৰু সৰু কবিতাৰ মাজেদি ল'ৰা ছোৱালীবিলাকেনে উমলোৱা আৰু তাহাঁতি বুজিব পৰাকৈ, গোটেই যাতে প্ৰকৃতিৰ যিবিলাক বস্তু সিহঁতে দেখা পায় সদায়, সেইবিলাক মানে মই কবিতাৰ আকাৰত তাহাঁতক বুজাবলৈ সেই সৰু সৰু কিছুমান পদ্য লিখিছিলে, সেইকাৰণে পদ্য বুলিয়েই দিছোঁ আৰু। আৰু তাৰপিছত মই এটা কাম কৰিছিলোঁ, যে আমাৰ যিসকল মানে প্ৰখ্যাত ভাৰতীয় মহিলা আছে, সেই মহিলাসকলৰ জীৱনী মানে সৰুবিলাকে বুজিব পৰাকৈ সহজ সৰল ভাষাত এখন মুকুতা মালা বুলি পেলাই দিছিলোঁ তাত। তাত মানে ভাৰতবৰ্ষৰ, আমাৰ অসমৰ যিসকলে মানে ইতিহাসত স্থান পাইছে, সেই তেনেকুৱা চৰিত্ৰবিলাকৰ জীৱন কাহিনী একেবাৰে সৰু সৰুকৈ সহজ সৰল ভাষাৰে মুকুতামালা লিখিছিলোঁ। হয়, এইখিনি আৰু।
2: হয়, আপোনাৰ এই অস্কাৰ ৱাইল্ডৰ যি কিতাপৰ কথা ক'লে, সেয়া পঢ়া মোৰ এতিয়াও মনত পৰে বাইদেউ। আমি আগ্ৰহেৰে পঢ়িছিলোঁ। আৰু আপুনি যিখন কিতাপৰ কথা ক'লে, শিশু মনৰ পথেদি, সেই কিতাপখন ৰচনা কৰোঁতে আপুনি মাতৃসকলৰ কাৰণে কিছু কথা তাৰ মাজেদি ব্যক্ত কৰিছে।
3: তাৰমানে মোৰ মানে হেৰি স্নাতকোত্তৰ ডিগ্ৰীত,
2: মই সেইটোৱে ক'ব খুজিছোঁ, আপুনি যিহেতু শিক্ষা বিষয়টো আপোনাৰ প্ৰধান বিষয় আছিলে, সেই বিষয়টোৰে আপুনি এগৰাকী অধ্যাপিকা।
3: মই কৈছিলোঁ ছাৰৰ কথা, ভৱানন্দ দত্ত ছাৰ, তেখেতসকলে আমাক শিশু মনস্তত্ব, চাইল্ড চাইকলজি, সেই তেখেতে পঢ়াইছিল না, পঢ়াত মই ইমান বেছি মানে ইমপ্ৰেছড হৈ গৈছিলোঁ আৰু মোৰ কিবা শিশুৰ কাৰণে আৰু শিশুৰ বিষয়ে জানিবলৈ এটা খুব আগ্ৰহ হৈছিল আৰু এই শিশু গ্ৰন্থবিলাক ৰচনা কৰোঁতে মই খুব বেছি অসুবিধা এটা পোৱা নাছিলোঁ কাৰণ শিশুৰ মনোজগতৰ লগত একাত্ম হৈ সিহঁতৰ বাবে সাহিত্য সৃষ্টি কৰিবলৈ এটা খুব আগ্ৰহ এটা আছে। কিমান দূৰ সফল হৈছোঁ মই নাজানো, কিন্তু
2: নাই মই তাকেই ভাবিছোঁ যে সেইকাৰণে আপোনাৰ শিশু মনৰ পথেদি গ্ৰন্থখন নিশ্চয় এখন ভাল গ্ৰন্থ হৈছিলে তাত। সেইখন মই
3: নাজানো ঠিক সেই সময়ৰ যিবিলাক বাতৰি কাকত
2: হয়
3: যে নতুন অসমীয়া অসমবাণী এই দৈনিক অসম এইবিলাকত ধাৰাবাহিকভাৱে ওলাইছিল, ওলোৱাত মই বাতৰি কাকতৰ তৰফৰ পৰা জানিব পাৰিছিলোঁ যে মানে মোক খুব বিচাৰিছিল যে আৰু লাগে আৰু লাগে, তেনেকৈ কিছু সংগ্ৰহ কৰি পেলাই মই মাতৃসকলৰ কাৰণে, কাৰণ মই ধৰা সেই উচ্চ শিক্ষা লাভ কৰাৰ কাৰণে মই শিশুৰ মনোজগতৰ বহুত কথা জানিবলৈ সক্ষম হ'লোঁ, কিন্তু আমাৰ বহুত এনেকুৱা মাতৃ আছে যিসকলে হয়তো শিক্ষা দীক্ষাৰ পৰা বহুত আঁতৰত বা যিসকলৰ সামাজিক পৰিস্থিতি খুব এটা হেৰি নহয় সন্তোষজনক নহয়, তেওঁলোকে যাতে এইখিনি পঢ়ি অন্ততঃ কিছু শিশু পৰিচালনাৰ ক্ষেত্ৰত কিছু এটা মানে সহায়ক হ'ব, গতিকে এই সামাজিক এটা দায়িত্ববোধৰ কাৰণে মই সেইখন লিখিছিলোঁ।
2: আপুনিতো শিশুৰ কাৰণে গীতো গাইছে বাইদেউ, লোকসাহিত্যৰ পৰা বুটলি আনি আপুনি গাইছে ডালি মৈ ডালি আগুৰ গুৰ মাগুৰ জালি, এইবিলাক গীত বৰ জনপ্ৰিয়, এতিয়াও আমাৰ ভাল লাগে এইবিলাক গান। সঁচাকৈয়ে বাইদেউ আপোনাৰ এইবিলাক অপূৰ্ব সৃষ্টি,
3: আপোনাৰ ভাল পাইছা।
2: হয় আচ্ছা বাইদেউ আপুনি সাংবাদিকতাও কৰিছিল নেকি?
3: এই নক'ব আৰু, মই ক্লাছ ফাইভত থাকোঁতে তেজপুৰত আমি এখন হাতে লিখা আলোচনী উলিয়াইছিলোঁ জাগৰণ, সেইটোৰে মোৰ আৰম্ভ হৈছিল সাংবাদিকতা।
2: হয়
3: আৰু ইয়াৰ পিছত প্ৰায় 60ৰ দশকত আমি মানে মই আৰু মোৰ স্বামী লগ লাগি পেলাই এখন আলোচনী উলিয়াইছিলোঁ, সেইখনৰ নাম আছিল সমাজ। তাত মানে চব সামাজিক যিবিলাক সমস্যা সেইবিলাকৰ আলোচনা বিলোচনা তেনেকুৱা ধৰণৰ প্ৰবন্ধ পাতি গল্প কবিতা আছিলে, সেইখনৰ মই সহ সম্পাদিকা আছিলোঁ আৰু সেইখনো আমি কিছুদিন চলালোঁ। ইয়াৰ পিছত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন শিক্ষা বিভাগৰ জাৰ্নেল সেইখন জাৰ্নেলো মই এবছৰৰ কাৰণে অৱশ্যে এডিট কৰিছিলোঁ। তাৰপিছত আৰু একেবাৰে শেহতীয়াভাৱে নহয় আজি বহুত দিন ধৰি ধৰা 30-35 বছৰ ধৰি মই বহুত অসমীয়া আলোচনীৰ লগত মানে জড়িত, আৰু সম্পাদনা কৰা নাই কিন্তু মই শেহতীয়া মানে যিখন অসমীয়া দ্বিভাষিক আলোচনী লুইটৰ পৰা টেমছলৈ সেইখনৰ মই 8 বছৰ কাল মুখ্য সম্পাদিকা আছিলোঁ আৰু এইখনৰ যোগেদি আমি মানে পূব আৰু পশ্চিমৰ লগত এটা যোগসূত্ৰ স্থাপন কৰাৰ উদ্দেশ্য লৈয়ে মই এইখন পৰিচালনা কৰিছিলোঁ আৰু আমাৰ অন্য মানে সম্পাদনাৰ ক্ষেত্ৰত অন্যসকলেও সহায় কৰিছিলে। তেনেদৰে মই সাংবাদিকতা সোমাইছিলোঁ।
2: বাইদেউ আপোনাৰ PhDৰ বিষয় আছিলে ডেভেলপমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন আসাম

0: 1974 to 1947. এইখন আপোনাৰ গ্ৰন্থ আকাৰে প্ৰকাশ পাইছে নেকি?
1: এই থিচিছখন গ্ৰন্থ আকাৰে প্ৰকাশ পাইছে,
0: হয়,
1: এই গুৱাহাটীৰ যে অমছনছ পাব্লিকেশ্যনছ,
0: হয়,
1: তেওঁলোকে এইখন ছপা
0: কৰিছে। আৰু ইয়াৰ লগতে বাইদেউ আপোনাৰ শিক্ষা বিভাগৰ সৈতে সংগতি থকা ভালেমান গ্ৰন্থও আপুনি ৰচনা কৰিছে, সেই সম্পৰ্কে অলপমান কওকচোন।
1: শিক্ষামূলক গ্ৰন্থ মই কেইবাখনো কৰিছোঁ, হৈছে তাৰ ভিতৰত ইংৰাজীও আছে, অসমীয়া আছে, আৰু এই পাঠ্যপুথি প্ৰণয়ন কৰাৰ ক্ষেত্ৰতো, কিন্তু প্ৰথম তাৰ প্ৰেৰণাটো আহিছিল সামাজিক প্ৰয়োজনৰ কাৰণে। মোৰ শিক্ষাৰ্থীসকলৰ কিছু সমস্যা হৈছিল পাঠ্যপুথিৰ অভাৱ, যিবিলাক পাঠ্যপুথি তাহাঁতক মানে প্ৰেছক্ৰাইব কৰিছিল সেইবিলাক চব মানে হয় ফৰেন ৰাইটাৰ্ছ, নহ'লে কোনোবা ভাৰতীয় লিখকে লিখিলেও সেইবিলাক অসমত সহজলভ্য নাছিল। গতিকে মই সেই যেতিয়া মই অধ্যাপনা কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মই শিক্ষাৰ্থীসকলৰ সেই যিবিলাক তেওঁলোকৰ সমস্যা হ'ল, প্ৰকৃতপক্ষে সেয়ে মোৰ আৰম্ভণি, যে ইহঁতৰ সমস্যা এজন শিক্ষাদাতা হিচাপে মই কি কৰিব পাৰোঁ, আৰু সেইকাৰণে হাতত কলম তুলি লৈছিলোঁ। তাৰপিছত আৰু মই আৰু উভতি চোৱা নাই, আৰু এই ইংৰাজী গ্ৰন্থ এইকেইখন ৰচনা কৰিছিলোঁ মানে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে, আৰু আগতে যে হেৰি আছিলে প্ৰি ইউনিভাৰ্চিটি, তাৰ কাৰণে লিখিছিলোঁ প্ৰায় 7খনমান গ্ৰন্থ ইংৰাজী বিষয়ৰ, এলিমেণ্টছ অফ এডুকেশ্যন, তাৰ দুটা পাৰ্ট আছে,
0: আমিও পঢ়িছিলোঁ বাইদেউ ৰচনা কৰা গ্ৰন্থ,
1: বহুতেই পঢ়িছে। তাৰপিছত এই টেক্সট বুক অফ এডুকেশ্যন, সেইখন আকৌ ডাঙৰ স্নাতক মহলাৰ কাৰণে। তাৰপিছত আকৌ সেই সামাজিক দায়িত্ব, মই যেতিয়া ইউনিভাৰ্চিটিত জইন কৰিলোঁ তেতিয়া মোৰ বিষয় আছিলে কণ্টিনিউইং এডুকেশ্যন আৰু এডুকেশ্যনেল ছ'চিয়লজি, এইকেইটা। তাতো দেখিলোঁ যে পাঠ্য পুথিৰ অভাৱ, অভাৱ মানে কি, কিছু আছে কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰে খুব টান পায়, সহজ সৰল লাগে তাহাঁতক। গতিকে মই এডুকেশ্যনেল ছ'চিয়লজি বুলি এখন কিতাপ লিখি উলিয়ালোঁ আৰু প্ৰকাশকে তাক প্ৰকাশ কৰিলে। তাৰপিছত যিটো আমাৰ অসমীয়াত অবিৰত শিক্ষা বুলি কয়, কণ্টিনিউইং এডুকেশ্যন, সেই কণ্টিনিউইং এডুকেশ্যনৰ এখন মই কিতাপ লিখি পেলালোঁ, যিটো মানে পষ্ট গ্ৰেজুৱেট লেভেলত চলে মানে। তাৰপিছত আকৌ এটা প্ৰয়োজন আহিল যে অসমৰ শিক্ষা সম্পৰ্কে মানে ঠিক তথ্য পাতি পোৱা নাযায়, মানে ল'ৰা ছোৱালীবিলাকক যুগুটাবলৈ হ'লে বহুত তাহাঁতি মানে কষ্ট কৰিব লাগে, আৰু কষ্ট কৰিবলৈ হ'লেও তেনেকৈ তেওঁলোকে হেৰি নাপায় কিতাপ পত্ৰ। তেতিয়া মই নিজে পঢ়া শুনা কৰি এডুকেশ্যন ইন আসাম বুলি পেলাই এখন ইংৰাজীত গ্ৰন্থ তৈয়াৰী কৰিলোঁ, য'ত মানে তোমাৰ প্ৰাইমেৰী এডুকেশ্যন, ছেকেণ্ডেৰী এডুকেশ্যন, হায়াৰ এডুকেশ্যন, টেকনিকেল এডুকেশ্যন ইত্যাদি, ফিমেল এডুকেশ্যন, এইবিলাক চব মানে মই সন্নিৱিষ্ট
0: কৰিছে। সঁচাকৈয়ে বাইদেউ খুব ভাল লাগিল আপুনি শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি ইমানবোৰ গ্ৰন্থ ৰচনা কৰিছে, আপোনাৰ এই দায়িত্ববোধ সঁচাকৈ প্ৰশংসনীয়। সৰ্বভাৰতীয় তথা আন্তৰ্জাতিক শিক্ষা সন্মিলনত ভাৰত তথা বিদেশতো আপুনি প্ৰতিনিধিত্ব কৰিছে, নহয় জানো বাইদেউ?
1: কৰিছোঁ, বহুত ঠাইলৈ যাবলগীয়া আছে, মানে ভাৰতীয় শিক্ষা, বয়স্ক শিক্ষা, অল ইণ্ডিয়া এডাল্ট এডুকেশ্যন এছ'চিয়েশ্যন, তাৰ মই মেম্বাৰ, লাইফ মেম্বাৰ। তাৰপিছত তেওঁলোকে যিবিলাক তেওঁলোকৰ বাৰ্ষিক অধিৱেশন হয় বা বিশেষ ধৰণৰ অধিৱেশন হয়, তাত মই প্ৰায়ে গৈছিলোঁ মানে, তেতিয়া মই কটন কলেজত আছিলোঁ। আৰু তাৰপিছত যেতিয়া মই ইউনিভাৰ্চিটিত জইন কৰিলোঁ, তাৰপিছত কিছুমান ইণ্টাৰনেশ্যনেল কনফাৰেন্সত তাতো মই গৈছোঁ, আৰু তাত প্ৰবন্ধ পাতি পঢ়িছোঁ, বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে।
0: আপুনি গীত গোৱা বুলিও
1: তাৰমানে কনফাৰেন্সবিলাকৰ শেষত
0: আপোনাৰ লগতে গাইছে উল্লেখ কৰিছে, হয়। আপুনি ইতিমধ্যে বহুতো সন্মানীয় বঁটাও লাভ কৰিছে বাইদেউ, সেই সম্পৰ্কত আপোনাৰ অনুভৱ কেনেকুৱা?
1: মোৰ অনুভৱ মানে কি, ভালেই লাগে বঁটা পালে, নহয় জানো?
0: হয়,
1: ৰাইজে ইমান মৰম কৰিছে যে,
0: আৰু বঁটা নিশ্চয় এটা অনুপ্ৰেৰণাদায়ক বস্তু,
1: খুবেই অনুপ্ৰেৰণাদায়ক, কাৰণ তুমি লিখি গৈছা, গান গাই গৈছা, কিবা কিবি সামাজিক কাম কৰিছা, কিন্তু তাৰ যদি একো মানে স্বীকৃতি নাথাকে তেতিয়াহ'লে মানে হয়তো অনুপ্ৰেৰণা পোৱা নাযায়। কিন্তু ৰাইজে যেতিয়া এইবিলাকক স্বীকৃতি দিছে, মৰমেৰে চাইছে, চাই পেলাই কিবা কিবি দিছে আৰু বঁটা, তেতিয়া খুব ভাল লাগে। অৱশ্যে বঁটা পোৱাৰ লগে লগে এটা দায়িত্ব আহি যায়।
0: এনেও সদায় প্ৰশংসাই মানুহৰ দায়িত্ব বঢ়াই হয়, গতিকে আপোনাৰো নিশ্চয় দায়িত্ব বাঢ়িছিলে। দুটামান বঁটাৰ কথা কৈ দিব নেকি বাইদেউ? আপুনি বোধহয় কিমানমান পাইছে বঁটা আন্দাজ এটা? গোটেইখিনি মানে 21টামান হ'বনে বাইদেউ?
1: অঁ, তেনেকুৱাই তেনেকুৱাই বঁটা। কিন্তু হেৰি, মই মানে ধৰা সংগীত শিল্পী হিচাপে,
0: হয়
1: তোমাৰ নেপথ্য কণ্ঠশিল্পী হিচাপে এবাৰ এটা মানে বেষ্ট ছিংগাৰ পাইছিলোঁ, অসম অসমীয়া বোলছবি সন্থাৰ সোণালী জয়ন্তী উৎসৱত নেপথ্য শিল্পী হিচাপে পাইছোঁ, আৰু এটা নেপথ্য কণ্ঠশিল্পী হিচাপে আৰু এবাৰ পাইছোঁ। তাৰপিছতে সাহিত্যৰ ক্ষেত্ৰত অসম সাহিত্য সভাই মোক শ্ৰেষ্ঠ অসমীয়া মহিলা সাহিত্যিক হিচাপে বাসন্তী বৰদলৈ বঁটা দিছে। তাৰপিছত সংগীত শিল্পী হিচাপে অসম চৰকাৰে মোক সংগীত শিল্পীৰ পেঞ্চনো দিছে আৰু শিল্পী পুৰস্কাৰো দিছে। আৰু লিখিকা সমাৰোহে তেওঁলোকেও মোক কিবাকিবি বহুত দিছে, যেনেকৈ শ্ৰেষ্ঠ শিশু সাহিত্যিকৰ বঁটা দিছে। তাৰপিছত এবাৰ মই হেৰি পাইছিলোঁ, কলা সংগম বুলি এটা অনুষ্ঠানৰ পৰা পূব ভাৰতৰ, উত্তৰ পূব ভাৰতৰ শ্ৰেষ্ঠ গীতিকাৰ, সেই হিচাপে পাইছিলোঁ। তাৰপিছত আৰু এইবিলাক
0: অসম লেখিকা সংস্থায়ো বঁটা দিছে,
1: অসম লেখিকা সংস্থাই বঁটা দিছে, এটা বঁটা আছে
0: বাসন্তী দেৱী,
1: নহয় সেইটো
0: কৈছোঁ,
1: প্ৰবীণা শইকীয়া বঁটা দিছে। আৰু 2015 চনত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে নলিনী বালা দেৱী সাহিত্য বঁটাটো দিছে। আৰু তাৰপিছত আৰু এটা মানে মোৰ ভাল লাগে ভাবি, যে মেঘালয়ৰ যিটো ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকন'লজি 2014 চনত এটা জীৱনজোৰা বঁটা দিছে। আৰু 1915 চনত অসম উন্নয়ন পৰিষদে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত যিটো গণশিল্পীৰ বঁটা দিয়ে সেইটো 2015ত মই পাইছোঁ। গতিকে এইখিনি
0: লগতে আপুনি ৰাস মহোৎসৱৰ সময়তো বঁটা এটা পাইছে নহয়নে বাইদেউ?
1: অঁ পাইছোঁ পাইছোঁ, ৰাস মহোৎসৱতো সেইটো তেওঁলোকে এটা বঁটা, হাউলী মহোৎসৱত হয়।
0: ভাল লাগিলে বাইদেউ, ইমানবোৰ বঁটাৰ আপোনাৰ যিটো স্বীকৃতি আনিছে সেইটো লৈ আমি সঁচাকৈ আটাইয়ে গৌৰৱান্বিত। আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ কথা শুনা যায়, এই সম্পৰ্কত অলপ ক'ব নেকি বাইদেউ?
1: অনুষ্ঠান প্ৰতিষ্ঠান বহুতৰ লগতে মই জড়িত।
0: হয়,
1: ধৰা সাহিত্য একাডেমীৰ
0: হয়
1: মই 5 বছৰৰ কাৰণে মানে জেনেৰেল কাউন্সিলৰ মেম্বাৰ আছিলোঁ।
0: হয়,
1: তাৰপিছত অসম সাহিত্য সভাৰ লগতো মই জড়িত।
0: হয়,
1: আৰু তুমি জানা বোধ কৰোঁ যে অসমীয়া সাহিত্য সন্মিলনীৰ মই সভানেত্ৰী হৈ আছোঁ। ইয়াৰ বাহিৰেও ধৰা অথৰ্ছ গিল্ড অৱ ইণ্ডিয়া, সেইটো এটা সাহিত্যৰ অনুষ্ঠান। তাৰপিছত পোৱেট্ৰি ছ'চাইটি অৱ ইণ্ডিয়া, তাৰপিছত এছ'চিয়েশ্যন অৱ উইমেন ষ্টাডি ৰিচাৰ্চ চেণ্টাৰ, তাৰপিছত এন চি আৰ টিৰ লগতো মই জড়িত। আৰু অল ইণ্ডিয়া এডাল্ট এডুকেশ্যন এছ'চিয়েশ্যনৰ কথা মই কৈছোঁৱে নহয়, তাৰ বাহিৰেও ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কমিউনিটি এডুকেশ্যন, এইটোৰ লগতো মই জড়িত। আৰু তেওঁলোকৰ তৰফৰ পৰা যিবিলাক মানে হেৰি হৈছিলে, অনুষ্ঠান হৈছিলে বাহিৰত বিদেশত, তালৈকো মই গৈছোঁ। তাৰপিছত ইষ্টাৰ্ণ ইণ্ডিয়া উইমেন্স এছ'চিয়েশ্যন, তাৰ লগতো মই জড়িত। আৰু এটা কথা কি জানা, শিক্ষাৰ ক্ষেত্ৰত মই মানে শিক্ষাদানৰ পৰাতো অৱসৰ ল'লোঁ, এতিয়া কিছুমান শিক্ষানুষ্ঠানৰ লগত, উচ্চ শিক্ষা অনুষ্ঠানৰ লগত পৰিচালনা কমিটিত আছোঁ, যেনেকৈ সন্দিকৈ মহাবিদ্যালয়, জে বি ল কলেজ, কমাৰ্চ কলেজ, গুৱাহাটী কলেজ, প্ৰাগজ্যোতিষ কলেজ, এছ বি দেউৰা কলেজ, এইবিলাকৰ লগত বিভিন্ন সময়ত,
0: প্ৰায়বিলাক
1: কলেজৰ লগত মই জি বি মেম্বাৰ হিচাপে,
0: এইটো এটা বৰ গুৰুত্বপূৰ্ণ দায়িত্ব
1: আৰু মই নিজেও শিকিছোঁ।
0: হয়,
1: কাৰণ মই প্ৰশাসনীয় হেৰিটো জনা নাছিলোঁ, গতিকে মোৰো কিছু

0: অভিজ্ঞতা হৈছে।
1: ভাল লাগিলে বাইদেউ এই আপোনাৰ কথাখিনি জানি। প্ৰিয় পৃথিৱীখনৰ বাবে জীয়াই থকা আপুনি ঘৰুৱা জীৱনটোকো মমতাৰ মসৃণ আঁচলেৰে আৱৰি ৰাখিছে। বাইদেউ এইখিনিতে আপোনাৰ ঘৰুৱা জীৱন সম্পৰ্কে কিছু কথা জানিবৰ বৰ মন গৈছে, জনাব নেকি?
0: ঠিক আছে বাৰু, মই বাৰু তোমাৰ মোৰ সৰু সংসাৰখনৰ বিষয়ে অলপ কওঁ।
1: হয়,
0: সকলো নাৰীৰ দৰেই ধৰাচোন ময়ো জীয়াৰী, বোৱাৰী, গৃহিণী, মাতৃ আৰু শেহতীয়াভাৱে এই শাহুৰ ভূমিকা পালন কৰিছোঁ।
1: হয়,
0: গতিকে তুমিতো জানাই যে প্ৰতিটো ভূমিকা পালন কৰোঁতে বহু সংঘাত, বহু সমস্যা আৰু প্ৰত্যাহ্বানৰ আমি সন্মুখীন হওঁ নাৰী হিচাপে।
1: কোনটো ভূমিকা আটাইতকৈ কঠিন বুলি ভাবে?
0: প্ৰতিটোৰে নিজস্ব একোটা হেৰি আছে, প্ৰত্যাহ্বান আছে, নহয় জানো? গতিকে মই ক'ব খুজিছোঁ যে এক নীৰৱ সংগ্ৰামৰ মাজেদি এই নিৰন্তৰ ভূমিকাবোৰ মই পালন কৰোঁতে মই এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিছিলোঁ, যিহেতু সময় সচেতনতা, সমাজ সচেতনতা আৰু জীৱন সচেতনতা, এই ত্ৰিশক্তি
1: আপোনাৰ গীত আৰু কবিতাৰ মাজতো প্ৰতিফলিত হৈছে।
0: হৈছে নিশ্চয়। গতিকে এই তিনিওটাৰ প্ৰতি সময়, সমাজ, জীৱন কৰি পেলাই মই নিজকে, নিজৰ সংসাৰখন পৰিচালনা কৰিবলৈ চেষ্টা কৰি আহিছোঁ।
1: হয়,
0: এগৰাকী কৰ্মৰত মহিলা হিচাপে তুমিতো জানাই যে অধ্যাপনা, গৱেষণা, সংগীত, সাহিত্য, শিক্ষা আৰু সংসাৰ পৰিচালনা কৰিবলগা হোৱাত মই খুব কমেই জিৰণি পাইছিলোঁ, জিৰণি প্ৰায় নাছিলেই। কিন্তু কি জানা, এই কৰ্মবহুলতাই মোক কিন্তু বিচলিত বা বিৰক্ত কৰা নাছিল, সদায় মই ইয়াৰ পৰা অনাবিল আনন্দই পাইছিলোঁ। পঢ়ুৱাই আনন্দ পাইছোঁ, সন্তানক লালন পালন কৰি আনন্দ পাইছোঁ, বোৱাৰী মানে ল'ৰাৰ বোৱাৰী আনিও ভাল পাইছোঁ, নাতি নাতিনীকেইটা, ঠিক তেনেদৰে আৰু জীৱনৰ বাটত মই আগবাঢ়ি গৈ আছোঁ। আৰু তোমাক আৰু এটা কথা কওঁ যে ঈশ্বৰৰ দান হিচাপে আমাৰ তিনিটি পুত্ৰ সন্তান আমি লাভ কৰিছোঁ। প্ৰথম পুত্ৰ ডাক্তৰ অভিনন্দন দাস, তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ শিশু চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক। তদুপৰি তেওঁ এগৰাকী পাৰ্গত ক্ৰিকেটাৰ আৰু গীটাৰৰ শিল্পী। দ্বিতীয় পুত্ৰ অম্লানদীপ দাস কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক, লগতে পশ্চিমীয়া সংগীতৰ এগৰাকী নিপুণ শিল্পী আৰু টেনিছ খেলুৱৈ। মোৰ কনিষ্ঠ পুত্ৰ অনিৰ্বাণ দাসে এগৰাকী কেমিকেল ইঞ্জিনিয়াৰ হিচাপে বৰ্তমান কৰ্মৰত, তদুপৰি তেওঁ গজলৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী আৰু তেওঁ লন টেনিছৰো স্বীকৃত খেলুৱৈ আৰু চেম্পিয়ন।
1: ভাল লাগিল বাইদেউ আপোনাৰ ঘৰুৱা জীৱনৰ কথা জানি, আপোনাৰ লগত বহুত কথা পাতিলোঁ আৰু হয়তো বহুত কথা আমাৰ জানিবলৈ বাকী থাকিল। বাইদেউ আপোনাৰ জীৱনৰ সংকল্প আজি ফলৱতী হৈছে, কবিতাৰ মাজত, আপোনাৰ গীতৰ মাজত আমি আজি তাৰ জয়ধ্বনি শুনিবলৈ পাইছোঁ। সুদীৰ্ঘ 50 বছৰৰ অধিক কাল জুৰি মানুহৰ সমাজত সততা প্ৰতিষ্ঠা কৰিবৰ বাবে আপুনি গীত আৰু কবিতাকে মাধ্যম হিচাপে গ্ৰহণ কৰিছে। সেই গীত কেতিয়াবা নিজৰ কণ্ঠেৰে আৰু কেতিয়াবা ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, দীপালী বৰঠাকুৰ, মান্না দে, উষা মংগেশকাৰ, অনুপ ঘোষাল, চিন্ময় লাহিৰী, পাৰ্বিন চুলতানা, মিহিৰ বৰদলৈ আদিৰ কণ্ঠেৰে নিগৰি জনসমাজক মোহাচ্ছন্ন কৰি ৰাখিছে। আপোনাৰ মন মাটিৰ উম আৰু মাটিৰ স্নেহেৰে গঢ় লোৱা, সেয়ে মাটিৰ সুৰভিৰে মনৰ কৰণি আপুনি ভৰাই লৈছে। কবিতাটো আপুনি কৈছে, মাটিৰ প্ৰতিবে গৃহ উজ্বলাই শান্তি প্ৰলেপ সানিলে, মাটিতেই পালোঁ মনৰ মানুহ সেয়েহে জীৱনে হাঁহিলে, সুখৰ দুখৰ পোৱাল বাখৰ মাটিতেই মই বুটলিলোঁ। সঁচাকৈয়ে বাইদেউ আপুনি স্বনামধন্যা গীতিকাৰ, কবি, শিক্ষাবিদ, আদৰ্শ নাৰীৰ প্ৰতিভা মাটিৰ সুবাসৰ দৰে চিৰদিন চিৰন্তন অম্লান হৈ থাকিব আপোনাৰ এই সকলো কীৰ্তি। আপোনাৰ জনহিতকৰ কামেৰে, আপোনাৰ সৃষ্টিশীল কামেৰে সৈতে আপুনি 100 বছৰৰ আয়ুষ্মতী হ'বলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বাইদেউ।

0: ধন্যবাদ, তুমি মোৰ বিষয়ে ইমান বেছি কৈছা,
1: নাই
0: এইখিনিয়ে মই যোগ্য হয়নে মই নাজানো,
1: হয় বাইদেউ
0: কিন্তু খুব ভাল লাগে,
1: অধিক যোগ্য। আমি অসম মাতৃ আপোনাক লৈ গৌৰৱান্বিতা, আমি সমগ্ৰ জনসাধাৰণ অসমবাসী আপোনাক লৈ গৌৰৱান্বিতা, আৰু আজি আপোনাৰ লগত

এই আকাশবাণী নগাঁও, এতিয়া শুনক অনিমা চৌধুৰীৰ কণ্ঠত আধুনিক গীত। প্ৰথম গীতৰ কথা প্ৰফুল্ল পাঠকৰ।

0: শ্ৰোতাসকলে ইমান পঢ়ে অনিমা চৌধুৰীৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী নগাঁও, আৰম্ভ কৰিছোঁ আমাৰ ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পমখেদি, ৰচনা ৰঞ্জিত গগৈৰ। আজি শুনক আলেখ্যখনিৰ দ্বাদশ খণ্ড।
1: আগবঢ়োৱা হৈছে এখনি ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদি। আলেখ্যখনি ৰচনা ৰঞ্জিত গগৈ, প্ৰযোজনা কৰিছে যোৰহাটৰ শব্দ প্ৰকাশে। এয়া শুনক ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদি।

ঐতিহাসিক হাবুং অঞ্চলৰ মাজেৰে বৈ থকা দুখন উপনৈৰ নাম কঢ়া আৰু চাৰিকৰীয়া। আহোমৰ ৰাজত্বকালত চাৰিটা কৰি দি ঘাট পাৰ হ'ব লগা হোৱাৰ বাবে এই নৈখনৰ নাম চাৰিকৰীয়া। আনহাতে কঢ়া নৈৰে উজাই আহি পাৰত থকা মানুহৰ পৰা কৰ নাপালে বয় বস্তু চাওদাঙে কাঢ়ি আনিছিল বাবে এই নৈখনৰ নাম কঢ়া। দুয়োখন নদীক সংলগ্ন কৰি আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনত এটা খাল খন্দা হৈছিল আৰু সেই খাল খান্দোতে তামোলৰ ঢকুৱা ব্যৱহাৰ কৰাৰ বাবে কালক্ৰমত এই অঞ্চলটোৰ নামেই হৈ পৰিল ঢকুৱাখানা। চাৰিকৰীয়াৰ পাৰতে বহাগে খেলিছে যৌৱনৰ পিৰিতি খেলা, মহ খুলিলৈ আহিবা ফাট বিহুত নাচিবা, পাতিবা সম্প্ৰীতিৰে মেলা। ঢকুৱাখানাৰ ফাট বিহুৰ গীত এয়া। চাৰিকৰীয়াৰ কাষত মোহনীয়া প্ৰাকৃতিক পৰিৱেশত মৌঘুলি চাপৰিৰ জুৰীয়া জামুৰ তলত, আহঁতৰ তলত, নৈৰ বালিৰ ওপৰত এতিয়াও সিঁচৰিত হৈ আছে ফাট বিহুৰ ঐতিহ্য বৰ্তমান আৰু ভৱিষ্যতৰ বাবে।

0: আহোম ৰজাসকলৰ দিনৰে পৰা চলি অহা ইতিহাস প্ৰসিদ্ধ ফাট বিহুক কেন্দ্ৰ কৰি ঢকুৱাখানা অঞ্চলত প্ৰচলিত টকা আৰু টকা বিহুৱে কেৱল ঢকুৱাখানাৰে নহয় অসমৰ বিহুৰ ঐতিহ্যকে চহকী আৰু মহিমামণ্ডিত কৰি আহিছে। মহ খুলি চাপৰিত টকাৰ মাত শুনি কোনোবাই বঢ়া ভাত কাঁহীতে এৰি বিহুতলিলৈ দৌৰ মাৰে। যেন মহ খুলি চাপৰিৰ নাচনীবোৰে প্ৰিয়জনৰ হাতৰ আঙুলিত জেতুকাৰ বোল সানি দিয়ে। মহ খুলি চাপৰিত বিহু মাৰি থাকোঁতে কাৰোবাৰ চেংচুলি মুকলি হয়। মহ খুলি চাপৰিত ধান নিৰাই থাকোঁতে কোনো নাচনীয়ে ঢোল পেপাৰ মাত শুনি ঢপলিয়াই অহা দেখি কোনোবা চেনাই ধনে একেবাতে ৰাওনা হয়। ঢোল পেপাৰ মাতত হাতৰ খন্তি পথাৰতে এৰি বিহুতলিলৈ দৌৰ মাৰে। আহোম ৰজাসকলৰ দিনৰ পৰা বিহুতলিলৈ আহোম, চুতীয়া, মিচিং, কৈৱৰ্ত, কোচ, কলিতা আদিৰ লগতে দেউৰী জনগোষ্ঠীৰ লোকসকলো আহে। দূৰ দূৰণিৰ পৰা মুছলমান, সোণোৱাল, নেপালী, চাহ জনগোষ্ঠীৰ দুই চাৰিজন লোকো ফাট বিহুত গোট খায়।
1: ফাট বিহু সম্পৰ্কে এতিয়ালৈকে সুসাহিত্যিক হোমেন বৰগোহাঁই, ইন্দিবৰ বৰগোহাঁই, ইছমাইল হুছেইন, শিৱপ্ৰসাদ গগৈ, জগদীশ গগৈ, ডক্টৰ জিতৰাম কলিতা, ডিম্বেশ্বৰ গগৈ আদিয়ে বিভিন্ন কাকত আলোচনীত লিখিছে। সকলোৱে একেমুখে স্বীকাৰ কৰিছে সুদূৰ নলবাৰীৰ কয়াকুচিৰ সুসাহিত্যিক ইছমাইল হুছেইনে ফাট বিহুক অসমৰ ৰাইজৰ মাজত জনপ্ৰিয় কৰাত যথেষ্ট অৱদান আগবঢ়াইছে। শিৱ গগৈ আৰু ইছমাইল হুছেইনৰ দ্বাৰা সম্পাদিত ঢকুৱাখনাৰ ফাট বিহু এখন প্ৰামাণ্য আৰু তথ্যভিত্তিক দলিল। ইয়াৰোপৰি ফাট বিহুৰ ইতিহাস আৰু ঐতিহ্য বিচাৰ ইছমাইল হুছেইনদেৱৰ অন্য এখনি সম্পাদিত গ্ৰন্থ। তেওঁৰ ভাষাৰে,
2: মই ঢকুৱাখনা সম্পৰ্কে বিভিন্ন লেখাত তাৰে প্ৰকৃতি তাৰে সংস্কৃতি সম্পৰ্কে কিছু কথা মই হাইস্কুলীয়া জীৱনতে জানিছিলোঁ। তাৰপিছত 1999 চনত যেতিয়া ফাট বিহু স্থায়ী সমিতিৰ সভাপতি বিশিষ্ট কবি শিৱপ্ৰসাদ গগৈয়ে মোক আমন্ত্ৰণ জনালে ফাট বিহুলৈ, তেতিয়া মই তেখেতক সুধিছিলোঁ ফাট বিহুত গৈ কি কৰিব লাগিব। মই নাজানো কি কৰিব লাগিব, কাৰণ তেতিয়া মই বিহুৰ লগত ইমান জড়িত নহয়। তাৰপিছত মই গ'লোঁ, গৈ পেলাই মই এটা বেলেগ দৃশ্য দেখা পালোঁ। নদীৰ পাৰত চাপৰিত শিহু গছৰ তলে তলে হাবিয়নীৰ দাঁতিত হাজাৰ হাজাৰ ল'ৰা ছোৱালী নাচি থকা দৃশ্য, হাজাৰ হাজাৰ মানুহৰ সমাৱেশ। তাৰপিছত ফাট বিহুতলিৰ যি স্থায়ী যি বাকৰি, সেই বাকৰিত বিভিন্ন গাঁৱৰ পৰা অহা বিভিন্ন জনগোষ্ঠীৰ ডেকা গাভৰু যি বিহু নাচ, ঐনিতম, গুমৰাগ চামান বিহু, টকা বিহু, দেউৰী বিহু, এই বিভিন্ন সাংস্কৃতিক প্ৰদৰ্শন দেখি ফাট বিহু কি জানিবলৈ মোৰ মন গ'ল। তাত মই 20 মিনিট ভাষণ দিছিলোঁ বিহু সম্পৰ্কে, কিন্তু ফাট বিহু সম্পৰ্কে মই সিমান ভাষণ দিয়া নাছিলোঁ। তাৰপিছত মই গুৱাহাটীলৈ আহি মই এটা প্ৰবন্ধ লিখিছিলোঁ, ফাট বিহু চাই আহিলোঁ। এই প্ৰবন্ধটো লিখাৰ পিছৰ পৰাই সমগ্ৰ অসমজুৰি ফাট বিহুৰ বিষয়ে এটা প্ৰচাৰ হ'ল। বিভিন্নজনে মোক প্ৰশ্ন কৰিছে, তাৰপিছত সেই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে মই এক নতুন অভিযান আৰম্ভ কৰিলোঁ। সেই অভিযানৰ অংগস্বৰূপে মই বছৰত 4-5টাকৈ অনুষ্ঠান ঢকুৱাখানাত মোক মাতিছিলে, মই তাত অংশগ্ৰহণ কৰিলোঁ। তাৰপিছত গাঁৱে গাঁৱে গৈ পুৰণা মানুহৰ পৰা ফাট সম্পৰ্কে অনেক বিহু নাম, ফাট বিহুৰ নাচ, ঢোলৰ মাত, ঢোলৰ চেউ, টকা বিহু, পুৰণি হুঁচৰি, মিচিং ঐনিতম, ফাট বিহুৰ ঐতিহ্য সম্পৰ্কীয় বিহু নাম, এইবোৰ মই সংগ্ৰহ কৰিবলৈ ধৰিলোঁ। মই বিভিন্ন গাঁৱৰ চোতালে চোতালেও গ'লোঁ, তাত বহুতৰ লগত বিহু নাচ নাচিলোঁ, বিহু নাম গালোঁ। তেনেকৈ গৈ গৈ মই প্ৰায় 2 বছৰ লাগিল ফাট বিহুৰ মজ্জাৰ ভিতৰত সোমাই যাবলৈ। 3য় বছৰত মই লিখা আৰম্ভ কৰিলোঁ, বিশেষকৈ মই এখন কিতাপ সম্পাদনাৰ কাম আৰম্ভ কৰিলোঁ। শিৱপ্ৰসাদ গগৈৰ লগত ঢকুৱাখানাৰ ফাটু বিহু। সেই কামটো মোৰ 2002 চনত শেষ হোৱাৰ পিছত 2003 মই আৰম্ভ কৰিলোঁ নিজাকৈ এখন কিতাপ ঢকুৱাখানাৰ ফাটু বিহু। তাৰে আগতে মই এই ঢকুৱাখানাৰ ফাটু বিহুৰ যি দৃশ্য, সেই দৃশ্যক ভিজুৱেলাইজেশ্যন কৰাৰ কাৰণে অতুল বৈশ্যৰ উদ্যোগত মই এটা কেমেৰা টীম লৈ গ'লোঁ। তাৰ পৰা আহি তথ্যচিত্ৰ এখন তৈয়াৰ কৰা হ'ল আৰু সেইটোৰ জৰিয়তে মই ফাটু বিহুক কেৱল অসম নহয়, ভাৰত নহয়, পৃথিৱীৰ বিভিন্ন ঠাইত এক উৎকৃষ্ট সাংস্কৃতিক নিদৰ্শন হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে মই কিছু উদ্যোগ লৈছিলোঁ।

0: কুঁৱলী কণিওৱা এটা কোমল পুৱা আমি লগ পালোঁ বিহাৰী যুৱক ধীৰাজ সিনহাক। গাঁৱৰ ইজন সিজনৰ লগত কথা পাতোঁতে সকলোৱে একেমুখে ফাট বিহুৰ সম্পৰ্কে কিবা জানিবলৈ হ'লে ধীৰাজৰ নামটোকে আগত লৈছিল। ধীৰাজ সিনহা যদিও বিহাৰী যুৱক, তথাপিও ধীৰাজৰ নেতৃত্বতে ডাং ধৰা মিচিং বিহু দলটিয়ে একেলেথাৰিয়ে ফাট বিহুত যোগদান কৰি আহিছে। ধীৰাজ সিনহা ফাট বিহুৰ স্থায়ী সমিতিৰ প্ৰচাৰ সম্পাদকো হৈ আছে বহু বছৰ ধৰি।
1: উজনি আলিমৰ ডাং ধৰা কৃষ্টি পাৰ্টিৰ লগত, ইয়াত যিটো কৃষ্টি পাৰ্টি আছে, মিচিং কৃষ্টি পাৰ্টি, তাৰ লগত জড়িত সম্পাদক হিচাপে।
2: আপুনি ফাট বিহুৰ লগত কি ধৰণে জড়িত হৈ আছে বুলি?
1: ফাট বিহুৰ লগত গোটেই দেহাটোৱেই জড়িত হৈ আছে। এক কথাত ক'বলৈ গ'লে মোৰ বুকুৰ আমঠু, আমাৰ ৰাইজৰ বুকুৰ আমঠু, আমাৰ তেজৰ হীৰা হীৰাই ফাটৰ বিহু আছে। এতিয়া ধৰক আমি বিহুৰ সময়ত যদি আপুনি কাৰোবাক লগ পায়, ঢকুৱাখানাৰ কাৰোবাক লগ পায় আৰু তেওঁলোকক যদি সোধে, তেওঁলোকে যদি বিহুত ঘৰলৈও নাযায়, বহাগ বিহুত যদি ঘৰলৈও নাযায়, তথাপিতো ফাটৰ বিহুৰ দিনাখন তেওঁলোকে আহিবই। ধৰক বহাগৰ লাষ্টৰ মানে 23-24 সেইকেইটা তাৰিখতে পৰে ফাটৰ বিহু বিশেষকৈ। আৰু ফাটৰ বিহুত এটা বেলেগ হেৰি আছে, ধৰক তাত ঢোল ফাটে, গাঁৱতে গাঁৱতে মাত ফাটে, নাচোতে নাচোতে গুৰুহা ফাটে। এইকাৰণে সম্ভৱতঃ ফাট বিহু আহিল। আৰু ফাট বিহুত মানে আমাৰ অনুভৱ মানে সেইটো, এতিয়া ধৰক ফাটৰ বিহুৰ লগত আজি প্ৰায় 11-12 বছৰ জড়িত। আপোনালোকে যদি ফাটৰ বিহুলৈ আহে তেতিয়া গম পাব ফাটৰ বিহু কি আছে। এতিয়া ধৰক যেতিয়া একেলগতে 100টা ঢোল বাজি উঠিব, মহকুলি চাপৰিত যেতিয়া 100টা ঢোল বাজি উঠে, তেতিয়া গাত এটা বৰ বেলেগ হেৰি আহে, জোৱাৰ এটা আহে। আৰু সেইটো সময়ত এনেকুৱা হয়, নাচনী হাৰিব নে ঢুলীয়া হাৰিব, নাচনী হাৰিব নে ঢুলীয়া হাৰিব। আৰু এনেকুৱা হয় যেতিয়া গুমগুমনি উঠি যায়, বিহুখন নিজে উঠি যায়, যেতিয়া 100টা ঢোল বাজে প্ৰত্যেকৰে বিহু উঠে। তাক ধৰক আমাৰ মিচিং হওক, নিপাক হওক, গোটেইখিনি আমি অসমীয়া, অসমীয়া হিচাপে আমি যেতিয়া তাত বিহুখন মাৰিছোঁ আৰু বিহু কৰিবলৈ গৈছোঁ, আৰু তাত চবেই যাব।
3: 1959 চনৰ 11 মে'ত নতুন অসমীয়া কাকতত প্ৰকাশিত এটা বাতৰিৰ পৰা জানিব পৰা গৈছে, ফাট বিহু উৎসৱ নাম দি 1959 চনত ঢকুৱাখানাত ফাট বিহু উৎসৱ উদযাপন কৰা হয়। 80ৰ দশকৰ আৰম্ভণিত 1976 চনত আধুনিক ফাট বিহুৰ সূচনা হয়। ফাট বিহুৰ প্ৰথম আলোচনী সম্পাদক আছিল ছবিলাল জৈন, এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ লোক হৈও তেওঁ ফাট বিহুৰ লগত একাত্ম হৈ পৰিছিল। ইতিমধ্যে ফাট বিহু সম্পৰ্কে বিভিন্ন লেখা মেলা আৰম্ভ হৈছে। 1976 চনৰে পৰা একোখন সৰ্বাংগ সুন্দৰ স্মৃতিগ্ৰন্থ প্ৰকাশ হৈ আছে।

0: ধাৰাবাহিক আলেখ্য ফাটবিহুৰ পুংখে দি শুনিলে। আলেখ্যখনিৰ ৰচনা আছিল ৰঞ্জিৎ গগৈৰ, প্ৰযোজনা যোৰহাটৰ শব্দ প্ৰকাশৰ, সহযোগ কৰিলে পাৰভিজ হুছেইনে। আলেখ্যখনিৰ আঁত ধৰিলে পৰেশ বৰা আৰু শেৱালী দাসে। ফাটবিহুৰ পুংখেদি
1: এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান বনগীত। অনুষ্ঠানৰ প্ৰথমে এয়া পদ্মদাস, গীতিকাৰ হেম বুঢ়াগোহাঁইৰ।

শ্ৰোতাসকলে ইমান পঢ়ে বনগীত শুনিলে। বনগীতসমূহ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা সংগৃহীত। এই আকাশবাণী নগাঁও। এতিয়া 11 বজাত আঞ্চলিক বাতৰি আৰু 11:05 বিবিধ ভাৰতীয় অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হৈছে। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিধায়কসকলে জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ কৰিছে।
1: মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু ইচ্ছা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম।
0: কিছু সময়ৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। অধ্যক্ষ পদৰ বাবে কেৱল শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ ৰঞ্জিত কুমাৰ দাসে মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰীদাস বিধানসভাৰ অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ সংবিধানৰ 171 অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰেই আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব। ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে কালি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মে'ৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসমৰ শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা, লাখ লাখ শ্ৰমিকৰ অক্লান্ত শ্ৰম আৰু 2টা শতিকাজোৰা ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য স্বাদ আৰু সন্মান দিছে। মুখ্যমন্ত্ৰীয়ে এই দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। নলবাৰী জিলাৰ টিহুৰ পৰা মাধপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ অংশ জৰুৰীকালীন বিমান অৱতৰণৰ বাবে সাজু কৰি তোলা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নলবাৰী জিলা প্ৰশাসনলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাজনিত কাৰণত এই পদক্ষেপ লোৱাৰ কথা বিবেচনা কৰা হৈছে। প্ৰাধিকৰণে এই পথছোৱাৰ সমীপত বৃহৎ নিৰ্মাণ কাৰ্য কৰাৰ পৰা বিৰত থাকিব পাৰিনে নাই সেই বিষয়ে চালি জাৰি চাবলৈ পত্ৰখনত পৰামৰ্শ দিছে। জিলা প্ৰশাসনে এই বিষয়ে সমীক্ষা চলাৰ প্ৰতিবেদন সাজু কৰিব বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি জিলা উন্নয়ন সমিতিৰ এখন সভাত প্ৰকাশ কৰে। চুবুৰীয়া ৰাজ্য মেঘালয়ত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল গাৰো পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে। কুছনিমাৰাত 4,000+ কৃষকৰ খেতি পানীৰ তলত আছে। ফলস্বৰূপে কৃষকসকল বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে। ক্ষতিগ্ৰস্ত কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰ তথা কৃষি বিভাগৰ ওচৰত স্থানীয় ৰাইজে দাবী জনাইছে। নাগালেণ্ডত আটক হোৱা আলফা স্বাধীনৰ স্বয়ম্ভূ লেফটেনেণ্ট গজেন অসম ওৰফে সুমন বনিয়া কালি বিশ্বনাথ জিলাৰ হেলেম আৰক্ষীয়ে শিৱসাগৰৰ পৰা আটক কৰে। হেলেম থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত লোকজনক আটক কৰি গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত 10 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে

পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজি খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।

0: अनोखा प्यार फिल्म का गाना आपने सुना, कितनी खूबसूरती के साथ लता जी ने इस गाने को गाया है। और एक साथी हमारे लिख रहे हैं कि आज के अनुपम सुंदर इबारत देखकर दिल के झरोके से प्रकृति के सानिध्य में अपने साजन
1: स्वीकृति लाभ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীৰ ইটালী ভ্ৰমণকালত ৰোমত থকা খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি তেওঁ সন্মানীয় এগ্ৰিকোলা পদকেৰে সন্মানিত কৰা হয়। এই সন্মান গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশৰ লক্ষ লক্ষ কৃষক, পশুপালক, মীনপালক, কৃষি বিজ্ঞানী আৰু কৰ্মীসকলৰ প্ৰতি এই সন্মান উৎসৰ্গা কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰ্যৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰ পৰা দিছপুৰত অনুষ্ঠিত হৈছে। বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত আৰু অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অধিৱেশনৰ কাম কাজ আৰম্ভ হয়। ইয়াৰ পাছতে অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে অধ্যক্ষৰ আসন গ্ৰহণ কৰি নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভা

বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। ৰঞ্জিত কুমাৰ দাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ সংবিধানৰ 176 অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰেই আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দক্ষিণ কোৰিয়া পৰিক্ৰমা মন্ত্ৰী কুহন উ ইউলে আজি যুটীয়াভাৱে ছিউলৰ ইমজিঙাং পাৰ্কত ভাৰতীয় যুদ্ধ স্মাৰক উদ্বোধন কৰে। কোৰিয়ান যুদ্ধৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে স্মাৰক অনুষ্ঠানৰ অংশ হিচাপে এই স্মাৰকটো যুদ্ধৰ সময়ত ভাৰতীয় সেনা আৰু ভাৰতৰ প্ৰতিৰক্ষা বাহিনী 60 পেৰাফিল্ড এম্বুলেন্সৰ দ্বাৰা প্ৰদান কৰা সাহস, ত্যাগ আৰু মানৱীয় সেৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে নিৰ্মাণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কোৰিয়ান উপদ্বীপত শান্তি আৰু মানৱীয় সহায়ৰ ক্ষেত্ৰত ভাৰতৰ অৱদানৰ স্থায়ী উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰৰ অংশীদাৰী ইতিহাস আৰু ত্যাগে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ বাবে এক শক্তিশালী ভেটি হিচাপে কাম কৰি আহিছে। শ্ৰীসিঙে লগতে কয় যে ভাৰতীয় সেনাৰ ভূমিকাক স্মৰণ কৰাটোৱে জনসাধাৰণৰ মাজত বুজাবুজি শক্তিশালী কৰাত সহায় কৰে আৰু দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক সম্পৰ্কৰ প্ৰতি নতুন দৃষ্টি আকৰ্ষণ কৰে। দক্ষিণ কোৰিয়া পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কোৰিয়ান যুদ্ধৰ সময়ত ভাৰতে প্ৰদৰ্শন কৰা ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত ভাৰতে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ পৰীক্ষণ আৰু আগতীয়া ৰোগ নিৰূপণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে। জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সন্মিলনৰ 79 সংখ্যক অধিৱেশনত হাওফাৰ স্বাস্থ্য পৰীক্ষা সন্দৰ্ভত মন্ত্ৰী পৰ্যায়ৰ দৃষ্টিকোণ শীৰ্ষক অনুষ্ঠানত ভাষণ দি শ্ৰীনাড্ডাই এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতত ঘৰে ঘৰে গৈ মোবাইল স্ক্ৰীনিং দল, সমুদায় অভিযান আদি কাৰ্যসূচীৰ জৰিয়তে সক্ৰিয় যক্ষ্মা ৰোগীসকলক চিনাক্ত কৰা হয়। দেশত যক্ষ্মা ৰোগ চিনাক্তকৰণ আৰু অন্যান্য হাওঁফাওঁৰ ৰোগ ধৰা পেলোৱাৰ বাবে আধুনিক ব্যৱস্থা বিকশাই তোলা হৈছে বুলি শ্ৰীনাড্ডাই জানিবলৈ দিয়ে। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয় নেতৃত্বাধীন চৰকাৰে আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰে। নতুন মন্ত্ৰীসভাত কংগ্ৰেছৰ 2 সদস্যকে ধৰি 23 নতুন সদস্যক অন্তৰ্ভুক্ত কৰা হৈছে। তামিলনাডুৰ মন্ত্ৰীসভাত ভাৰতীয় জাতীয় কংগ্ৰেছে 1967 পৰা প্ৰতিনিধিত্ব কৰি আহিছে। নতুন মন্ত্ৰীসভাত 4 মহিলা মন্ত্ৰীও আছে। আজি পুৱা লোকভৱনত ৰাজ্যপাল বিশ্বনাথ আৰ্লেকাৰে নতুন সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত নতুন চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱা দলসমূহৰ নেতাসকলো উপস্থিত থাকে। ৰাজ্যখনৰ মন্ত্ৰীসভাত বৰ্তমান মুখ্যমন্ত্ৰী চি জোচেফ বিজয়কে ধৰি মুঠ 32 মন্ত্ৰী আছে। পশ্চিমবংগৰ দক্ষিণ 24 পৰগণা জিলাৰ ফাল্টা বিধানসভা সমষ্টিত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। পুৱা 7 পৰা অনুষ্ঠিত ভোটগ্ৰহণত দিনৰ 11 বজালৈ 42.83% ভোটদান হৈছে। সন্ধিয়া 6 ভোটগ্ৰহণৰ অন্ত পৰিব। উল্লেখযোগ্য যে যোৱা 29 এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণত সমষ্টিটোত ভোটদাতাক ভয় খুওৱা, ভোট কেন্দ্ৰৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ উপস্থিতি আৰু ভোটিং মেচিনত সম্ভাৱ্য খেলি মেলিকে ধৰি বিভিন্ন অনিয়মৰ ভালেমান তথ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে ফাল্টা বিধানসভা সমষ্টিত সম্পূৰ্ণৰূপে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। সমষ্টিটোত 2 নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি মুঠ 6 প্ৰাৰ্থী আছে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জাহাংগীৰ খানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰ পৰা 3 উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায় কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূৰ্বৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মণ্টেনেগ্ৰোৰ জনসাধাৰণ, উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এৰভিন ইব্ৰাহিম ভিকক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ জয়শংকৰে কয় যে দুয়োখন ৰাষ্ট্ৰই বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতি।

লিপিবদ্ধ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটাছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটাছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজি খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইটালী খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক সন্মান লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শুভেচ্ছা জনাইছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। 16 সংবিধান সভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ এখন খেলত গুজৰাট টাইটান্ছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

0: आप सुन रहे हैं विविध भारती सेवा, देश की सुरीली धड़कन। अगला कार्यक्रम है सखी सहेली, कीजिए बस कुछ पल का इंतजार।
1: গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে
2: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে অধ্যক্ষৰ আসন গ্ৰহণ কৰি নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছানুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত ল'বলৈ অনুমতি দিয়া হয়। শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ শপত গ্ৰহণ কৰে।
3: মই শ্ৰী ৰঞ্জিৎ কুমাৰ দাস, অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱা, ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম।
2: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিৎ কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে। উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ সংবিধানৰ 176(1) অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত এপ্লাইড মেনেজমেণ্ট, অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম, খাদ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগত কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত আজি বনকৰ্মীয়ে এজন চোৰাং চিকাৰীক আটক কৰে। চোৰাং চিকাৰীজন ব্ৰহ্মপুৰ গাঁও নিবাসী খেতুৰ নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে। বনকৰ্মীয়ে অভিযানৰ সময়ত চোৰাং চিকাৰীজনৰ পৰা দুটা হাতেৰে নিৰ্মিত বন্দুক উদ্ধাৰ কৰে। বাক্সা জিলাৰ পশ্চিম অঞ্চলীৰ মৰাপতাত আজি আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো অঞ্চলীৰ অজিত দাস নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে। যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ থকা লোকজনৰ মৃতদেহ আজি পুৱা মৰাপতাত মেটেকা উঠোৱাৰ সময়ত ৰাইজে প্ৰত্যক্ষ কৰে। পাছত হিমলা আৰু জালাহ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা 3-দিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। এতিয়াৰ বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
0: विकास के लिए विश्व सांस्कृतिक विविधता का जो दिवस है, ये जनता को इसके महत्वपूर्ण मुद्दों के बारे में शिक्षित करने के लिए और विश्व की बहुत सी समस्याओं का समाधान करने के लिए, संसाधनों को जुटाने और मानवता की उपलब्धियों का जश्न मनाने और उन्हें सुदृढ़ करने के लिए आयोजित किया जाता है।
4: जी और बिल्कुल, ऐसे बहुत से अंतर्राष्ट्रीय दिवसों का अस्तित्व संयुक्त राष्ट्र की स्थापना से भी पहले का है, लेकिन अब संयुक्त राष्ट्र ने इन्हें एक शक्तिशाली प्रचार उपकरण के रूप में अपनाया है, इसीलिए दुनिया भर में इन संयुक्त राष्ट्र दिवसों को हम मनाते हैं।
0: तो आज हम मना रहे हैं संवाद और विकास के लिए विश्व सांस्कृतिक विविधता का दिवस, और साल 2001 में यूनेस्को ने इस दिन को अपनाया था, इसकी घोषणा की थी, और इसके बाद संयुक्त राष्ट्र महासभा ने दिसंबर 2002 में इसका प्रस्ताव रखा और हर साल 21 मई को इसे मनाने की आधिकारिक शुरुआत की गई फिर।
4: जी, और इसका मुख्य उद्देश्य है दुनिया की संस्कृतियों को समृद्धि का जश्न मनाना और शांति बनाए रखना और सतत विकास को बढ़ावा देना, ताकि सभी अलग अलग समाजों के बीच आपसी संवाद को प्रोत्साहन मिल सके।
0: बिल्कुल, ये दिन दुनिया भर की विभिन्न भाषाओं, परंपराओं, कलाओं, जीवन शैलियों को सम्मान देने और उनका जश्न मनाने के लिए होता है, और इस दिन शांति और विकास संवाद को बढ़ावा देकर दुनिया भर में संघर्षों को कम करने और संवाद को बढ़ावा देकर दुनिया भर में जो विकास के लक्ष्य हैं, संस्कृति की क्षमता है, उसको उजागर किया जाता है।
4: जी हाँ, और अभी समय हो रहा है, इतना हम लोगों ने इतनी बातें करी, तो एक अच्छा सा प्यारा सा गीत सुन लिया जाए।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ 24গৰাকী বিধায়ককে ধৰি মুঠ 126গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায়। শাসনাধিষ্ঠ এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ হৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ শিশু সুৰক্ষা সমাজে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে যোগ্য শিশুসকলৰ বাবে আবেদন আৰু মনোনয়নৰ আহান জনাইছে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। ঝাৰখণ্ডৰ ৰাঁচীত আজি 27গৰাকী মাওবাদী সদস্যই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আত্মসমৰ্পণ কৰে। কোকৰাঝাৰ জিলাৰ ৰাইমনা আশ ৰাষ্ট্ৰীয় উদ্যানত আজি বনকৰ্মীয়ে এজন চোৰাং চিকাৰীক আটক কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

0: हेलो फरमाइश,
1: कैसे हो आप?
0: हाँ मैं अच्छी हूँ, आप कौन बोल रहे हैं, कहाँ से बोल रहे हैं?
1: कच्छ गुजरात से, गांव का नाम नया अंजार, कच्छ खत्री कॉलोनी एरिया से बात कर रहा हूँ। मेरा नाम है अब्दुल कादिर खत्री।
2: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ আজিৰ বিয়লি অধিৱেশন। ষ্টুডিঅ'ত এয়া মই পম্পী হাজৰিকা। আজি আমাৰ অনুষ্ঠান প্ৰচাৰ কৰাত কাৰ্যকক্ষত মোৰ সৈতে আছে ৰূপম নাথ, নিয়ন্ত্ৰণ কক্ষত আছে পি কে ৰাজা, প্ৰদীপ কুমাৰ, হিমশেখৰ বৰুৱা। প্ৰথমে আগবঢ়াইছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগ।

0: এই আকাশবাণী নগাঁও সকলো আদৰৰ যুৱবন্ধুক আজিৰ যুৱতৰংগ অনুষ্ঠানলৈ আদৰণি। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। অসমৰ ৰসাল চাহ বাগিচাৰ পৰা আৰম্ভ কৰি বিশ্বব্যাপী সুগন্ধিত হৈ থকা চাহৰ পৰম্পৰাক আঁকোৱালি লৈ সকলোলৈ জনাইছোঁ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা। গতিকে আপোনাৰ প্ৰিয় চাহকাপ আগত লৈ বহক আৰু শুনক চাহৰ আৱিষ্কাৰৰ পৰা বেগলেছ টিৰ যাত্ৰালৈকে অনুপম বৰ্ণনা। চাহ দিৱস বিশেষ হিচাপে আমি ভ্ৰমণ কৰিলোঁ মৰিগাঁও জিলাস্থিত আমছৈ চাহ বাগিচা, যিখন বাগিচাৰ এটিকলি দুটিপাতৰ সৌন্দৰ্যই সকলোকে মোহিত কৰিব পাৰে। আমছৈ চাহ বাগিচাৰ ঐতিহ্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ গৈ আমি লগ পালোঁ বাগিচাখনৰে প্ৰাক্তন প্ৰশাসনিক বিষয়া শ্ৰীযুত ভাগ্যধৰ তাঁতীক। আহকচোন আমি তেওঁৰ সৈতে কথা পাতোঁ।
1: ছাৰ, আজি আমাৰ এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ যে চাহ বুলিলে আপোনাৰ মনলৈ অহা এটি ধাৰণা?
2: চাহ বুলি ক'লে বিশেষকৈ আমাৰ অসমত নাই বুলি ক'লে প্ৰায় 1 কোটি চাহ জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে। চাহ বুলি ক'লে কিন্তু আমাক কিন্তু প্ৰাণৰ প্ৰাণ বুলি ভাবোঁ। কিন্তু চাহক লৈ কিন্তু আমাৰ ইয়াত মানে অসমত বিশেষকৈ লাখ লাখ হাজাৰ হাজাৰ মানুহ চাহপাতে 2 লাখ সেউজীয়া পাতৰ পৰা জীয়াই আছে। কিন্তু 2 লাখ সেউজীয়া পাতে কিন্তু পাতৰ পৰা আমাক গোটেই চাহ জনগোষ্ঠীৰ মানুহ চলি আছে। অন্যান্য আমাৰ বেপাৰ বাণিজ্য ব্যৱসায় দিশতো আমাৰ মানুহ চলি আছে। ধৰি ল'লোঁ আমাৰ ইয়াত চাহৰ যিটো উৎপাদনো হৈছে, মানে কি আমাৰ চাহ উৎপাদন হোৱাৰ উপৰি আমাৰ মানুহ দৰমহা পাতি যিটো পায়, পইচা চইচা যিটো পায়, মানে কি ইয়াত যিখিনি আমাৰ ওচৰ পাজৰে যিবিলাক দোকান চোকান যিবিলাক আছে গোটেইখিনি মানুহ চলি আছে। এই ইণ্ডাষ্ট্ৰীত চাহ গছৰ ইণ্ডাষ্ট্ৰীটোৰ পৰা মানে কি ইয়াত হাজাৰ হাজাৰ লাখ লাখ মানুহ চলি আছে। আৰু চাহ বুজি বুলি ক'লে মই এইটোৱে বুজোঁ, মানে কি চাহ অসমৰ অৰ্থনৈতিক দিশত উন্নতি কৰাত এটা বিশেষ ভূমিকা আছে। অসমকো সহায় কৰি আছে, অসম চৰকাৰকো সহায় কৰি আছে, আৰু যিসকল চাহ গছ জনগোষ্ঠীৰ মানুহক কিন্তু তেওঁলোকৰ প্ৰাণ বৈছে আছে। মানে কি চাহপাত বুলি ক'লে মই ভাবোঁ যে এইটো এটা খাদ্য বুলি ধৰি লৈছোঁ। মানে কি এই মানে দুখিলা পাত যিটো 2 লাখ সেউজীয়া পাতে এটুকুলি দুটি পাতৰ, এই 2 লাখ সেউজীয়া পাতৰ পৰা মানুহৰ জীৱন বাচি আছে, হাজাৰ হাজাৰ লাখ লাখ মানুহৰ জীৱন বাচি আছে। কিন্তু চাহ বুলি ক'লে মই ভাবোঁ চাহ মানুহৰ ক'ব গ'লে চাহ বুলি ক'লে মানুহৰ প্ৰাণ বচোৱাৰ এটা মানে কি এটা উৎস। মই সেইটোৱে বুজিছোঁ কিন্তু মোৰ মন মনৰ পৰা। আৰু চাহ বুলি ক'লে এতিয়া চাহপাত চাহ খাই আজিতো হাজাৰ হাজাৰ লাখ লাখ মানুহে মানে চাহ পানী খায়, চাহ খায়, অসমৰ বাহিৰত ভাৰততো খায়, গোটেই পৃথিৱীতে চাহৰ মানে এটা এটা চাহিদা আছে। চাহ চবেই ভাল পায় খাব গ'লে। চাহ বুলি ক'লে কিন্তু বিশ্ব দৰবাৰত এটা বিশেষ নাম আছে। মানে কি চাহ বুলি ক'লে চাহপাত হয়, চাহপাত কৈছে মানে আমি কি আমাৰ চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে এটা কি প্ৰাণ, মানে কি এটা প্ৰাণ জীৱ বুলি কওঁ মই তেনেকৈ ভাবোঁ। কিন্তু দেই মোৰ যিটো কনচেপ্টটো মানে কি। ঠিক আছে,
1: ধন্যবাদ ছাৰ, ইমান সুন্দৰ চিন্তা। এতিয়া যদি আপোনাক সুধোঁ যে অসমৰ সাংস্কৃতিক জীৱনত চাহৰ গুৰুত্বৰ ওপৰত আপোনাৰ মন্তব্য, আপুনি কি ক'ব?
2: সাংস্কৃতিক জীৱনত আমাৰ চাহৰ গুৰুত্বকে এতিয়া চাওক, এই আপোনাৰ ৰিচেণ্ট যিটো আপোনাৰ মানে কি আমাৰ গুৱাহাটীত যিখন চাহ জনগোষ্ঠীৰ যেতিয়া প্ৰগ্ৰাম খুব ডাঙৰ এটা ঝুমুৰ প্ৰগ্ৰাম হৈ গ'ল, ঝুমুৰ বিদন্দনী হৈ গ'ল গোটেই বিশ্ব দৰবাৰত, গোটেই বিশ্ব দৰবাৰত যিটো সাংস্কৃতিক জগতৰ কাৰণে এটা বিশেষ এটা ভূমিকা মানে এটা প্ৰভাৱ বিস্তাৰ কৰিলে, মানে কি চাহ জনগোষ্ঠীৰ মানুহৰ বিশেষকৈ সাংস্কৃতিক দিশৰ যিটো ভূমিকা, বিশেষকৈ সাংস্কৃতিক যিটো ভূমিকা যিটো প্ৰভাৱ বিস্তাৰ কৰিলে গোটেই বিশ্ব দৰবাৰত গম পালে যে ঝুমুৰ যিটো আমাৰ মানে নৃত্য আৰু ঝুমুৰ বিনন্দনী হল, গোটেই পৃথিৱীৰ মানুহে গম পালে যে চাহ জগনীত এটা বিশেষ কালচাৰ আছে যিটো ঝুমুৰ। মই ঝুমুৰ কথাটোৱে কৈ আছোঁ মানে কি। আৰু সাংস্কৃতিক জগতত আমাৰ কথাটো হৈছে মানে চাহ গছৰ আমাৰ চাহ বাগিচাত বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে। কি কাৰণে ধৰি লওক ওৰাং হওঁ, চাতাল হওঁ, মুণ্ডা হওঁ, উৰিয়া হওঁ, সদাল, বিভিন্ন চাহ জনগোষ্ঠী সবৰে নিজস্ব এটা নিজৰ জাতীয় কলাকৃষ্টি আছে, এটা এই মানে নিয়ম আছে, নীতি নীতি আছে। তেনেকুৱা আমাৰ যেনে উৰিয়াবিলাকৰ কথা কৈ আছোঁ, আমি ইয়াত আমি দণ্ডটো ভাল পাওঁ। কিছুমানৰ ধৰি ল'লোঁ আমাৰ ধৰি ল'লোঁ মানে কি আপোনাৰ কি টুচুটো ভাল পায়। আৰু জাতীয় হিচাপে ধৰি ল'লোঁ মানে কি আমাৰ কৰম পূজা, কৰম উৎসৱটো আমি সকলোৱে হেৰি কৰোঁ মানে কি। গতিকে চাহ জনগোষ্ঠীৰ সাংস্কৃতিক দিশত মানে কি এটা বিশেষ এটা মানে কি মানে গুৰুত্ব আছে মানে কি।
1: ধন্যবাদ ছাৰ। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সাধাৰণতে চাহ বাগিচাত এটা দিন কেনেদৰে আৰম্ভ হয় আৰু কেনেদৰে শেষ হয়, অৰ্থাৎ দিনটোৰ পৰিচৰ্যা কেনেকুৱা?
2: পৰিচৰ্যা মানে হ'ল কি আপোনাৰ শুনক, ৰাতিপুৱা কামৰ যিটো কালচাৰ যিটো ছিষ্টেমটো মানে কি ৰাতিপুৱা 8 বজাৰ লগে লগে আমাৰ বাগানৰ মানুহ বাগানত সোমাই যাব লাগে। চাহ বাগিচা যিবিলাক শ্ৰমিক আছে বাবুবিলাক অফিচত যাব লাগে, চৰ্দাৰবিলাক বাগানত, চৰ্দাৰ ৰাতিপুৱা 7টা বজাত বাগানত গুচি যায়। তাৰপিছত ৰাতিপুৱাৰ পৰা তাৰ 12টালৈকে কাম কৰিব, আকৌ দুপৰীয়াটো আমাক খাবলৈ আহিব, 1 ঘণ্টা ৰেষ্ট দিব, আকৌ 4টালৈ কাম কৰিব লাগিব মানে কি তেওঁলোকৰ যিটো ছিষ্টেমটো মানে কি। আৰু কিছুমান জেগাত 15 দিনৰ দৰমহা দিয়ে, কিছুমান জেগাত আমাৰ বিশেষকৈ আমাৰ ইয়াত কিন্তু 1 সপ্তাহত মানে 6 দিনৰ দৰমহাটো দিয়ে মানে কি। আমাৰ যিটো চিষ্টেমটো মানে কি গম পাইছে কথাটো,
1: সেইটো প্ৰত্যেক বাগিচাতে বেলেগ ধৰণে থাকে।
2: কিছুমান ধৰক 15 দিনত দিয়ে দৰমহা, আমাৰ ইয়াত 1 সপ্তাহত দিয়ে, আৰু ইয়াত আমাৰ সোমবাৰ বজাৰ এটা হয়, দুবাৰ দিনাখন দৰমহাটো যদি দি দিয়ে তো সোমবাৰে বজাৰ চজাৰ কৰিব।

0: পাৰিবা, শাক চব্জি বজাৰ কিবা কিবি বজাৰ চজাৰ কৰিব পাৰে
1: হয় মানে
0: এটা।
1: প্ৰচেছটো কওক যে এনেকে ধৰণে।
0: অঁ প্ৰচেষ্ট মানে কি হ'ল, এই আমাৰ যিটো সোমবাৰ বজাৰটো আছে,
1: হয়
0: এই সোমবাৰটোৰ বজাৰটোৰ লগত সংগতি ৰাখিয়ে কিন্তু আমাৰ ইয়াত কিন্তু সপ্তাহ বজাৰটো দিয়া হৈছে।
1: অঁ
0: সপ্তাহ বজাৰলৈ যিটো দৰমহাটো পায়, শাক চব্জি কিবা বজাৰ চজাৰ কৰিবলগীয়া আছে কম দামত পায়, বজাৰত গুচি যায় মানুহবোৰ, তাৰপৰা কিনি আনে, তো পইচাটো বাচিলে। তেনেকুৱা আৰু মানে কি, ইয়াত মানে থকা এই সোমবাৰ বজাৰটোৰ কাৰণে আমাৰ সপ্তাহত ইয়াত দৰমহাটো দিয়া হয়, মানে কি আমাৰ ইয়াত সপ্তাহত দিয়া, আৰু কিছুমান জেগাত 15 দিনৰ দৰমহা দিয়ে, কিন্তু কিন্তু আমাৰ ইয়াত এসপ্তাহত দিয়ে দৰমহা।
1: তেওঁলোকে কামবোৰ কেনেকৈ কৰে ধৰক, একেবাৰে পাত পাত তুলি আনি
0: হয়
1: সেই পাতখিনি
0: অঁ পাত পাত
1: কাৰখানাত ভৰোৱালৈকে?
0: পাতটো মানে তুলি আনি তাৰমানে তেওঁ পাতঘৰত তেওঁ পাতটো শুকায়, পাতঘৰত পাতটো পাতটো শুকাই দিয়ে। তাৰপিছত কি হ'ল মানে কি, ট্ৰাফতো দিয়ে, তাৰপিছত ৱেডিং কৰা হয়, ৱেডিং কৰাৰ পিছত তাৰপিছত চাহপাতটো তোমাৰ কাৰ্টিং কৰা হয়, কাটিং প্ৰেছ কৰাৰ পিছত আকৌ তোমাৰ মানে চিটি চিট, তাৰপিছত আকৌ তোমাৰ তলত শুকোৱা হয়, তাৰপিছত মেচিনত ধোৱা হয়। চিষ্টেমটো তেনেকুৱা মানে কি, চিষ্টেমটো তেনেকুৱা।
1: ধন্যবাদ ছাৰ। এতিয়া আপোনাক সুধিব বিচাৰিছোঁ যে যুৱ প্ৰজন্ম আৰু চাহ খেতি এই দুয়োটা সম্পৃক্ত হৈ আছেনে, অৰ্থাৎ চাহ খেতিৰ সৈতে যুৱ প্ৰজন্মক বৰ্তমান সময়ত একেলগে ধৰি ৰাখিব পৰা গৈছেনে বাৰু, আপুনি কি ভাবে?
0: চাওক আমাৰ বিশেষকৈ বাগানত চাহ মানে চাহ খেতি আৰু যুৱ প্ৰজন্ম বুলি ক'লে যে, এতিয়া বাগানত যুৱক বহুত আছে, কিন্তু বহুত যুৱক যুৱতী আছে, কিছুমানে ধৰি লওক অৰ্থনৈতিক অভাৱৰ কাৰণে কিছুমানে ধৰি লওক বাগানত বাধ্য হৈ গৈছে, মানে কি কামত সোমাবৰ কাৰণে। তো মাক দেউতাক ৰিটায়াৰ হৈ গ'ল, বাগান ঘৰখনক বচাব লাগিব, থাকিবলৈ চলিব লাগিব। কিছুমান কিন্তু অলপ যিবিলাক অলপ দুখীয়া অৰ্থনৈতিকভাৱে যিসকল মানে জোৰলা দুৰ্বল, তেওঁলোকে বাগানত কাম কৰি আছে, কিছুমান কিন্তু স্কুলত গৈ আছে, কিছুমান চাকৰি বাকৰি মাথা মাৰি আছে মানে কি। কিন্তু তুলনামূলকভাৱে কিন্তু আপোনাৰ 10 বছৰ পূৰ্বত যিটো বাগানৰ যিবিলাক পৰিৱেশ আছিলে, কিন্তু কিন্তু কম্পেৰেটিভলি আগতকৈ বহুত চেঞ্জ হৈ গৈছে এতিয়া। কিন্তু আগতকৈ কিন্তু লিখা পঢ়াৰ ক্ষেত্ৰত মানুহ বেছি হ'লে গুৰুত্ব দি আছে, মানে কি এসময়তো মই ভাবি আছোঁ কিন্তু বাগানত কাম কৰা মানুহ নোলাব নেকি, মোৰ তেনেকুৱা এটা ধাৰণা হৈ আছে। মানে কি কিছুমানে কৰিব, যিবিলাক অভাৱী মানুহ, উপায় নাই, বাগানত কাম নকৰিলেতো নচলে, কিন্তু চাকৰি বাকৰি পঢ়া লিখা কৰি চাকৰি, তেতিয়া উপায় নাই, বাগানত কোৰ মাৰিব যায়, চাহ খেতিকে মানে তাৰমানে চাহপাত ছিঙিব যায়। আৰু কোনোবা যদি অলপ বেছি পঢ়া লিখা আছে বা কিবা আছে, কোনোবা বাবু চবাবু কৰিব পাৰে, চবকতো বাবু দিয়াটো সম্ভৱ নহয়, বাগানখনো তেনেকুৱা চলি আছে মানে যিটো।
1: হয় ছাৰ, এটা অতি প্ৰাসংগিক প্ৰশ্ন এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ যে অসমৰ যি চাহ উদ্যোগ, সেই চাহ উদ্যোগৰ ভৱিষ্যত কেনেধৰণৰ হ'বলৈ গৈ আছে বা আপুনি কি ভাবে এই ক্ষেত্ৰত?
0: খুব গুৰুত্বপূৰ্ণ কথা এটা সুধিছে আপুনি মোক, কথাটো অলপ চেঞ্চিটিভ মেটাৰ মানে। কেনেকুৱা চেঞ্চিটিভ মেটাৰ মানে কি, আজি ধৰি লওক 15 বছৰ 20 বছৰৰ আগত চাহৰ যিখিনি মানে ইয়াত মানে কি আমাৰ চাহপাত উৎপাদন কৰি মালিক পক্ষ অলপ আগত খুনি আছিলোঁ, মোটামুটি ভাল লাভ হৈছে আৰু মালিকৰ লাভ হৈছে, শ্ৰমিকেও মোটামুটি তাত দানা পানো অলপ পাই আছিলে। কিন্তু এতিয়া মই চাই আছোঁ মানে কি, বাগানবিলাকত মই প্ৰায়ে দেখা পাই আছোঁ, কিন্তু আগতকৈ কিন্তু মানে প্ৰফিটটো বহুত কম দেখা পাই আছোঁ, বাগানখনত প্ৰফিটটো দেখা পাই আছোঁ। আৰু মই শুনি আছোঁ কিছুমান জেগাত বাগানৰ মালিকবোৰ লোকচান হোৱাৰ কাৰণে মানে কি বহুতে বাগানবোৰ তেনেকৈ বিক্ৰী কৰি দিছে, বেলেগক দিছে, চলাব পৰা নাই। আমাৰ ইয়াত চে ধৰি ল'লোঁ কিছুদিন আগত শিৱসাগৰ মালিক আছিল, মানে কি তেখেতে কৈছে মোৰ লোকচান হৈছে, মই বাগানখন চলাব নোৱাৰোঁ। তাৰমানে মিনিংটো কি বুজায়, তাৰমানে মালিকটো কেতিয়াও নিবিচাৰে যে লোকচান হৈ বাগান চলাব, আৰু লাভ হ'লেতো চবেই চলাব। গতিকে মানে হ'ল মানে কি, প্ৰডাকশ্যনটো কমি গৈছে, চাহপাতৰ ৰেটটো মানে কি আপোনাৰ আগৰ নিচিনা চাহপাতৰ ৰেটটো যেনেকুৱা হ'ব লাগে তেনেকুৱা, আজি ধৰি লওক 10 বছৰ 15 বছৰ আগত মানৰ 137 হাজাৰ আছিলে, কিন্তু এতিয়া 280 টকা হৈ গ'ল চাহপাতৰ দামটো। কিন্তু মই জনামতে তেনেকৈ খুব বেছি হোৱা বুলি মোৰ এই 200-250 টকা যায়। তো আল্টিমেটলি এনেকৈ দেখা গৈ আছে মানে কি, আমি যিটো শুনি আছোঁ মানে খৰচাটো বেছি কিন্তু ইনকামটো কম, তেনেস্থলত মালিকবোৰ কিন্তু আজিকালি বাগান প্ৰায় এৰু এৰু অৱস্থা হৈ আছে, কিন্তু যিটো অলপ দেখা পাইছোঁ ভৱিষ্যতটো কি হ'ব। কিন্তু এই ক্ষেত্ৰত কিন্তু চৰকাৰে এটা এটা বিশেষ এটা ভূমিকা এটা গ্ৰহণ কৰিব লাগিব, কাৰণ বহুত মানুহ হাজাৰ হাজাৰ লাখ লাখ মানুহ বাচি আছে। কিন্তু কাৰণ বিশেষকৈ মানে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ চাহ বাগিচাৰ বা চাহৰ যিখিনি এটা অনবদ্য যিটো ভূমিকা আছে বা অৰিহণা আছে, তাৰ চৰকাৰেও চলি আছে, তাৰ পৰা টেক্সটো পাই আছে, চৰকাৰেও চলি আছে, মানুহো দিয়া আছে। গতিকে বাগান বচোৱাৰ ক্ষেত্ৰত মানে কি চৰকাৰে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব, তেতিয়া চাহ উদ্যোগটো ভৱিষ্যতে জীয়াই থাকিব। আৰু যদি এইটো হিচাপত যদি চলি থাকে, কিন্তু ভৱিষ্যতে চাহ উদ্যোগ জীয়াই থকাটো কিন্তু অলপ অলপ কিন্তু কঠিন হ'ব পাৰে। কিন্তু মই এটা ধাৰণা, মোৰ এটা অভিজ্ঞতাৰ পৰা কৈ আছোঁ মানে কথাটো।
1: ছাৰ, আমি সোমাই আহোঁতে বাগানলৈ দেখিছিলোঁ যে স্কুল ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে বা হস্পিটেল ধুনীয়াকৈ প্ৰতিষ্ঠা কৰা হৈছে, আৰু তেওঁলোকৰ ভাত্তাও পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে। তথাপিও যদি বাগিচাসমূহ বা বাগানসমূহ এইদৰে অকণমান লোকচানৰ দিশত যদি চলিব লগা হৈছে, তেন্তে আপোনালোকে কি ভাবে যে কেনেকুৱা পদক্ষেপ নিজাববীয়াকৈ ল'বলগীয়া হ'ব?
0: অঁ, পদক্ষেপ মানে কি, কথা হ'ল এইফালে শুনক, স্কুলৰ কথাটো ক'লে আপুনি অলপ আগতে। স্কুল মানে কি, চৰকাৰে কিন্তু গুৰুত্ব দিছে যে শিক্ষাৰ ক্ষেত্ৰত, এতিয়া ধৰি লওক আমাৰ ইয়াত মডেল স্কুল এখন হৈ গ'ল, আকৌ আপোনাৰ জগন্নাথ টেম্পলখনো হৈছে। পঢ়া লেখাৰ ক্ষেত্ৰত কিন্তু, পঢ়া শুনাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু গুৰুত্ব দিছে, আৰু আৰ্থিকভাৱেও তেওঁলোকৰ ধৰি লওক মানে TNXC টাইপছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বা তেওঁলোকে ষ্টুডেণ্টবিলাকক পইচা পাতিও দি আছে, সেইফালৰ পৰা মোটামুটি ঠিকে আছে, ভালটো ভাল বুলিও ক'ব লাগে। কিন্তু কথাটো হৈছে মানে কি, এতিয়া আপোনাৰ মানে যিখিনি মানে বৰ্তমান মানে কি বাগানত যিখিনি ইণ্টাৰনেল যিবিলাক মানে ধৰি লওক চলি আছে, বাগানত যিটো কণ্ডিশ্যনটো চলি আছে, মানে কি চাহপাতটো বাগানখন জীয়াই থাকিবৰ কাৰণে হ'লে কিন্তু এক নম্বৰ কথা চাহপাতৰ ৰেটটো হ'লে ভাল পাব লাগিব, চাহপাতৰ ৰেটটো ভাল পাব লাগিব। আৰু এই ক্ষেত্ৰত কিন্তু মালিকপক্ষ কিন্তু চাহপাতে মানে মানে গভৰ্মেণ্টৰ ফালৰ কিছুমান কিন্তু ৰেহাই দিব লাগিব। একদম মই নিৰপেক্ষ হৈছে, কাৰণ মই মেনেজমেণ্টত আছিলোঁ, মই গম পাওঁ ইণ্টাৰনেল কথাটোও গম পাওঁ। কিছুমান তেওঁলোকে জ্বালা হৈ থাকে, তাৰমানে হয় মানে কি ইনকামটো কম, চাহপাতৰ উৎপাদনটো কম, ৰেটটোও নাপায়, এই এৰু এৰু এই বাগানখন এৰু এৰু তেনেকুৱা এটা কণ্ডিশ্যন হৈ আছে কিন্তু। আৰু আমাৰ ভূমিকাটো হৈছে মানে কি, জীয়াই থকাৰ ক্ষেত্ৰত কিন্তু কথাটো হ'ল কি, চবেই গুৰুত্ব দিব লাগিব, মানে কি আপোনাৰ চাহপাতটো ভাল বনাবৰ কাৰণে চেষ্টা কৰিব লাগিব, উৎপাদনটো বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব, যিবিলাক পুৰণা গছ আছে পুৰণা গছ উঠাই নতুন গছটো লগাব লাগিব, আৰু চাহপাতৰ ৰেটটো ভাল হ'ব লাগিব। আৰু কিছুমান দিশত কিন্তু চৰকাৰে মানে কি অলপ মালিকপক্ষসকলে বিশেষভাৱে সহায় কৰিব লাগিব কিন্তু, তেতিয়া বাগানখন বাচি যাব। মানে কি চৰকাৰে যেনিবা দি আছে ঠিকে আছে, কিবা কিবি ধৰিলে কিছুদিন আগত আপোনাৰ এটিকুলি দুটি পাতৰ হেৰি দিলে, ভাল কথা। তাৰপিছত আৰু মানে কি আপোনাৰ এতিয়া অৰুণোদয় হেৰি দিছে, সেইটো ভাল কথা। বিভিন্ন ধৰণৰ আঁচনিবিলাক দি আছে, ভাল কথা। পটা পত্ৰও দি আছে, ভাল কথা। ভালটো ভাল বুলি ক'ব লাগিব দেই কথাটো, সেইটো ছাইডটো ঠিকে আছে। কিন্তু এই যে যিটো উৎপাদন ছাইডটো, মানে কি মানুহ যিটো ডেইলি খাই জীয়াই আছে, মালিকে পইচা পালেহে শ্ৰমিকক দিব, নাপালে ক'ৰ পৰা দিব, কষ্টমাৰ লোকচানলে ক'ৰ পৰা দিব। গতিকে মালিকবিলাক মই ভাবোঁ চৰকাৰে মানে গোটেই অসমৰ মালিকক মাতি মানে কি অসুবিধা আছে, অসুবিধাৰ ওপৰত বুজি ল'ব লাগে, আৰু অলপ নিজে তেওঁলোকে মানে কি বাগানখনৰ ইণ্টাৰনেল কণ্ডিশ্যনটো কি আছে এইটো এটা তেওঁলোকে মানে এটা হেৰি কৰিলে হয়, তদন্ত কৰি ক'ত কেনেকুৱা ধৰণৰ চলি আছে, কেনেকুৱা কৰিলে বাগানখন বাচি থাকিব, কি কৰিলে বাচি থাকিব, মালিকৰ অসুবিধা কি কি, অসুবিধা ক'ত কি কি অসুবিধা আছে, ক'ত উৎপাদন হৈ আছে বা হোৱা নাই, লাভ লোকচান এইবিলাক অলপ চৰকাৰে কিন্তু অলপ অলপ গুৰুত্ব দিব লাগে কিন্তু, তেতিয়া বাগানখন বাচি থাকিব, তেতিয়া হাজাৰ হাজাৰ লাখ লাখ মানুহ বাচি থাকিব। এই ক্ষেত্ৰত কিন্তু চৰকাৰে এটা ভূমিকা লোৱাটো মই কৰ্তব্য, মানে কি আৰু চাহপাতৰ ৰেটটো বাঢ়িব লাগিব কিন্তু।
1: ছাৰ, আপুনি যি ক'লে উৎপাদনশীলতাৰ কথা, যদি আমি উৎপাদনশীলতা কম হৈছে বুলি পূৰ্বতকৈ ধৰোঁ, তেন্তে সেয়া মানে প্ৰকৃতিৰ যি এটা বিনষ্ট হৈছে, মানে জলবায়ু প্ৰভাৱো ইয়াৰ এটা অন্যতম কাৰক বুলি আপুনি ভাবে নেকি?
0: আছে আছে, কিন্তু আজিকালি অলপ ক্লাইমেটটো চেঞ্জ হৈছে আগতকৈ। এতিয়া ধৰি ললোঁ আমাৰ তেতিয়া কি, এইবছৰ অলপ বৰষুণ পৰিছে কিন্তু, যোৱা বছৰত দুবছৰ এই একদম ঠিক পাতৰ ছিজনত, যিটো মাৰ্চ ফেব্ৰুৱাৰী মাৰ্চৰ বৰষুণ, মাৰ্চ এপ্ৰিল বৰষুণ পৰা নাই, জুন পাই গ'ল, পানীটো লাগিব নহয়, প্ৰকৃতিৰ আশীৰ্বাদটো লাগে কিন্তু, পানী থাকিলে চাহপাতটো মানে পাতৰ গজালিটো দিব, চাহপাতটো ওলাব। কিন্তু প্ৰকৃতিৰো কিন্তু মই ভাবোঁ মানে প্ৰকৃতিও কেতিয়াবা অৱহেলা কৰে নেকি, তেনেকুৱা এটা ভাৱ আহি যায় কিন্তু, প্ৰকৃতিৰ আশীৰ্বাদটো লাগিব কিন্তু। আৰু বিশেষকৈ মানে কি ইৰিগেশ্যন ছিষ্টেম এটা কৰিব লাগিব বাগানত। হেৰি,
1: এতিয়া বৰ্তমান বাগানৰ পানীৰ যিটো ব্যৱস্থা, সেইটো কেনেধৰণে চলি আছে?
0: ব্যৱস্থা শুনক, পানীৰ ব্যৱস্থাটো তেওঁলোকে অভাৰঅল কৰিব পৰা নাই, কাৰণ বাগানৰ মালিকৰ পইচাও মানে তেনেকুৱা ধৰণৰ ইনকাম নাই, লোকচানত যোৱা বছৰতো লোকচান, এইবছৰো কেনে লোকচান হ'ব নেকি, এতিয়া পইচাটো থাকিব লাগিব। ইৰিগেশ্যন ছিষ্টেমটো যদি সফলে কৰিব পাৰিলে ভালে আছিলে, কৰিছে তেওঁলোকে যিমান পাৰোঁ কৰিছে মোটামুটি, কিন্তু তেনেকৈ পৰ্যাপ্ত পৰিমাণৰ কৰিব পৰা নাই কিন্তু।
1: ধন্যবাদ ছাৰ। এনেকুৱা কিছুমান আপোনাৰ হাতত তথ্য আছে নেকি, মানে ঐতিহাসিক তথ্য, যিবোৰ তথ্য ধৰক আমি সাধাৰণতে ইণ্টাৰনেটত বিচাৰি নাপাওঁ বা কিতাপত বিচাৰি নাপাওঁ, মানে এনেকুৱা কিছুমান সৰু কথা বা ভিতৰুৱা কথা কিবা আমি জানিব পাৰোঁ নেকি, যি যে জনাটো ৰাইজে জনাটো ভাল, তেনেকুৱা কিবা কথা আছে নেকি?
0: তথ্য মানে কি, এতিয়া শুনক, এতিয়া চাওক, আমাৰ এই বাগানখন ব্ৰিটিছৰ বাগান, ব্ৰিটিছ আমলৰ বাগান,
1: সেইখিনি পুৰণা কথাখিনি,
0: ব্ৰিটিছ আমলৰ বাগান, তাত মানে কি আমাৰ খ্ৰীষ্টিয়ান মানে মালিক আছিলে, তাৰ মিছেছক ইয়াত মানে হেৰি কৰিছিলে, মানে কি মানে ইয়াত হেৰি কৰিছিলে, মালিকেশ্বৰ মানে যেতিয়া মৃত্যু হ'ল তাৰ সমাধি এখনো আছে, তো মতো মানে কি এটা শুনক ইন্টারনেটর না মতো শুনে আছো মানে তাকো ভালদরে পূজাচনা করব মানে কি মানে শুনে আছো মানে কি এই মানে কি আপনার ভগবানক অল্প বিশ্বাস করব দে কথা তাকে অল্প মানি মানব লাগিব আর পূজা সূজার ক্ষেত্রতো অল্প গুরুত্ব দিব লাগে ভগবানের দোয়া লাগে কিন্তু ভগবানের দোয়াটা লাগবে কিন্তু প্রকৃতি গোটে পৃথিবীখানে প্রকৃতি।

0: এই আধ্যাত্মিক ভাৱ ভাৱখিনি আনিব লাগিব কিন্তু মানুহবিলাকে, আৰু কালচাৰবিলাক চিষ্টেম হ'ব লাগিব, মানে অলপ সলনি হ'ব লাগিব ন, যেনে পূজা চূজাৰ ক্ষেত্ৰত মানুহ মানুহৰ থিংকিংবিলাক চেঞ্জ হ'ব লাগিব, অলপ ধাৰ্মিক হ'ব লাগিব, চিন্তাবিলাক সৎ হ'ব লাগিব, অলপ মানে সেই ভাৱটো লাগে কিন্তু
1: লাগে।
0: তাত কিন্তু।
1: যিহেতু এই কথাটো ওলাইছে, মই এইখিনিতে সুধি ল'ব বিচাৰিছোঁ যে ইয়াৰে যিসমূহ প্ৰধান জনতা আছে, ইয়াৰে যিসমূহ বাসিন্দা আছে, তেওঁলোকৰ যি উপাসনা পদ্ধতিসমূহ, সেইসমূহ কেনেধৰণৰ?
0: আচ্ছা, আপুনি ভাল কথা সুধিলে কিন্তু, উপাসনা পদ্ধতিটো কেনেকুৱা এইফালে কোনো, আমাৰ ইয়াততো 100% 100% হিন্দু মানুহ আছে, আমাৰ কিন্তু ইয়াতে ভাল, ইয়াততো আপোনাৰ 98% ঠাকুৰ অনুগত যদি দীক্ষিত মানুহ আছে, কিন্তু ইষ্টভৃতি কৰে, প্ৰাৰ্থনা কৰে, আমাৰ এখন ইয়াত প্ৰেয়াৰ হল এখনত সৎসংগ ৰাতিপুৱা গৈ প্ৰাৰ্থনা কৰে, শিৱ মন্দিৰ আছে চাইছে, শিৱ মন্দিৰত এখন পূজা চূজা কৰে, হনুমান মন্দিৰতো যায়, আৰু এই ভিতৰ বাগানৰ ভিতৰত জগত থান বুলি কয় শিৱ বাবা, তাতো পূজা কৰিব যায়, আৰু ইয়াত কিন্তু কিন্তু পূজা চূজা কিন্তু হেৰিটো বেছি আছে, মানে কি মানুহ পূজা চূজাবিলাক কৰে মানে কি, আৰু ইয়াত মানে বিশেষকৈ ঠাকুৰ অনুকূল চন্দ্ৰৰ মানে সৎসংগী মানুহ বেছি আছে মানে ইয়াতে। আৰু মইতো ভাবোঁ মানে কি এইটো কিবা অলৌকিকতা নেকি, এই পৰমপিতাৰ ইচ্ছাৰ ওপৰতে বাগানখন চলি আছে, মানে কি লোকচান হোৱা বাগানখন, কিন্তু বাগানখন কিন্তু ছাৰ্ভাইভ কৰাটো কঠিন এতিয়া যিটো কণ্ডিশ্যন, মালিক 2-3টা মালিক মই পাইছোঁ কিন্তু সবৰে লোকচান হৈ আছে, কিন্তু মালিকে যে চলাই আছে কিন্তু মালিকক মানিব, ইমান লোকচানৰ মাজত বাগানখন চলাই আছে,
1: মানে ধৰক এনেকুৱা হৈছে যে এগৰাকী মালিক আহে, তেওঁ লোকচানৰ সন্মুখীন হয়, তেওঁ বাগানখন এৰি তেওঁ গুচি যায়, বৰ্তমান ভিতৰুৱা অৱস্থাটো মানে এটা অৰ্থনৈতিক সংকটত পৰি আছে বুলি আপুনি ভাবে?
0: অৰ্থনীতিৰ সময়তে যস্তমত পৰি আছে, লাভ নাই, যোৱা বছৰত লোকচান, তাৰ আগৰ বছৰত লোকচান, আমি গম পাওঁ তো, কাৰণ মই ইয়াত ধৰিলোঁ বাগানৰ, ইয়াত মোৰ জন্ম, ইয়াত 3টা 4টা জেনেৰেশ্যন পাৰ হ'ল, বাগানৰ লগত মোৰ মেনেজমেণ্টৰ লগত মই জড়িত আছিলোঁ, আৰু এতিয়াও মোটামুটি মোৰ ইয়াত যেতিয়া আছোঁ মোটামুটি এটা গম পাওঁ আৰু খবৰো ৰাখোঁ, গতিকে মানে কি বাগানখন মানে কি বচাবৰ কাৰণে হ'লে বহুত ডাঙৰ এটা সংগ্ৰাম কৰিব লাগিব, কিন্তু বাগানখন বচোৱাৰ ক্ষেত্ৰত মানে কি এই ক্ষেত্ৰত মানে চবেই কিন্তু কষ্ট কৰিব লাগিব, মালিকৰ চিন্তাবিলাকো অলপ সলনি কৰিব লাগিব, চৰকাৰৰ ইয়াত এটা বিশেষ ভূমিকা, চৰকাৰী ষ্টেপ ল'ব লাগিব, মানুহৰ চিন্তাধাৰাবোৰ সলনি কৰিব লাগিব, কৰ্মমুখী হ'ব লাগিব, শ্ৰদ্ধাশীল ভাৱ থাকিব লাগিব, চেষ্টা কৰিব লাগিব, আৰু মই যে ক'লোঁ ইৰিগেশ্যন চিষ্টেমটো যিবিলাক পুৰণা গছবিলাক উঠাই দিব লাগিব। কিন্তু
1: ছাৰ এতিয়া যদি এনেকুৱা এটা অৱস্থাত আমি আছোঁ, তেনেহ'লে আমি সাধাৰণতে আমাৰ চাহ উদ্যোগটোক এটা পৰ্যটন উদ্যোগ হিচাপে গঢ়ি তুলিব বিচাৰোঁ, বা চৰকাৰেও এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা দেখা গৈছে, কিন্তু যদিহে অৰ্থনৈতিকভাৱে বাগানসমূহৰ ভিতৰুৱা অৱস্থা ইমান জুৰুলা হৈ থাকে, তেন্তে আমি পৰ্যটন উদ্যোগটোক আমি কেনেকৈ শক্তিশালী কৰিম? মানে মই এইটোও জানিব বিচাৰিছোঁ যে পৰ্যটক আহেনে ইয়ালৈ, বা তেওঁলোকৰ মন্তব্যসমূহ কেনেকুৱা, কাৰণ এনেকুৱা এটা অৱস্থাটো পৰ্যটকো নিশ্চয় আহিব চাগে।
0: চাহ বাগান বুলি ক'লে আমাৰ গোটেই অসমত যিমানখিনি চাহ বাগিচা আছে, ইয়াৰ এটা যিটো নেচাৰেল যিটো সেউজীয়া গ্ৰীণ লিপৰ যিটো এটা মানে মানে তোমাৰ যিটো পৰিৱেশটো, পৰিৱেশটো চালে এনেও ভাল লাগে, আৰু বাগানৰ পৰিৱেশবিলাক মোটামুটি ভালেই লাগে, তো আপুনি বিশেষ ভিতৰত সোমাই যায় চাহগছ চোৱাৰ লগে লগে মনটো যেন কিবা এটা ভাল লাগে, তাত বাংলা আছে, বাংলাৰ পৰিৱেশটো ভাল, অফিচত বাৰু ছিষ্টেমবিলাক ভাল আছে, কিন্তু পৰ্যটনটো আহি ভাল পাব। কিন্তু এতে কথাটো ক'লে মই এটা এক্সাম্পল দি আছোঁ, আপুনি ধুনীয়া সাজপাৰ পিন্ধি আছে, একদম ধুনীয়া হৈ আছে, মানে কি কাপোৰ কাপ ধুনীয়াকৈ পিন্ধি আছে, সেই পেটত যদি আপোনাৰ আহাৰটো ভালদৰে খোৱা নাই, এতিয়াতো গমটো নাপাওক সেই মানুহজন, কিন্তু মানুহক কিন্তু মানে তোমাৰ আজিকালি কেনেকুৱা হৈছে মানে কি আপোনাৰ ভিতৰত কিবা অসুবিধা থাকিলে নকয় নহয়, পৰ্যটনটো মানে কি ক্ষেত্ৰত চৰকাৰ ভূমিকা ল'ব লাগিব, বিশেষকৈ বাগানটো বচাবৰ ক্ষেত্ৰত চব চৰকাৰে এটা বিশেষ ভূমিকা ল'ব লাগিব, উৎপাদনশীলতাটো বঢ়াব লাগিব, ৰেটটো দিব লাগিব, ৰেট দিব লাগিব, আৰু পৰ্যটনৰ কাৰণে চৰকাৰে এটা বিশেষ মানে ষ্টেপ এটা ল'ব লাগিব, তেতিয়া কিন্তু অসমত মানে হাজাৰ হাজাৰ পৰ্যটন আহি যাব কিন্তু চাহগছত।
1: ছাৰ জানিব বিচাৰিছোঁ যে বাগানখনৰ যিসমূহ সীমামূৰীয়া অঞ্চল, চাৰিসীমাৰ অঞ্চল, তাত সীমাসমূহ কেনেদৰে নিৰ্ধাৰণ কৰা হয়, বা তাত কেতিয়াবা কিবা সংঘাতৰ সৃষ্টি হয় নেকি ওচৰ চুবুৰীয়া মানুহসমূহৰ সৈতে?
0: শুনক, আমিতো মানে যিবিলাক নেইবৰ্ছ আছে, মানে ওচৰত যিবিলাক বাগান আছে, চব তো আমাৰ হিন্দু মানুহ আছে ইয়াতে, ৰাতিপুৱা হ'লে মোক দেখা দিয়ে, ৰাতিপুৱা হ'লে তেওঁলোকে আহে, এই বজাৰত গ'লে তেওঁলোকে ধৰি লওক চাহ চব্জি বিক্ৰী কৰি আমি বাগানৰ মানুহ গৈ কেনো, এটা মানে পৰিৱেশ ভাল, এটা ভাতৃত্বপূৰ্ণ এটা পৰিৱেশ আছে, আমাৰ ইয়াত হিংসাংসি নাই, বেয়া পোৱাভাৱে নাই, খালি সেই সেইটো ছাইডত কেতিয়াবা তেওঁলোক গৰুবিলাক বাগানত সোমাই গ'লে কেতিয়াবা গৈ অলপ মানে কেতিয়াবা হয় আৰু সৰু কৰা অলপ, কেতিয়াবা কেতিয়াবা অলপ ভুল বুজাবুজি এটা হৈ যায়, গৰু চৰু সোমাই গ'ল, ফেঞ্চিঙৰ ফালে গৰু সোমাই যায় কেতিয়াবা, তেতিয়া অলপ মিছ আণ্ডাৰষ্টেণ্ডিং হয়, পিছত তাৰ বুজাবুজি হৈ যায়, কাৰণ তেওঁলোকেও জানে এটা বাগানখন মানুহো চলি আছে, বাগানখনৰ পৰা যিবিলাক মানুহ পইচা পায় এই বজাৰত তেওঁলোকে কিনিব আহে, সেইবিলাক বিক্ৰী কৰি আমিতো পৰিয়ালটো চলাই আছোঁ, গতিকে আমি পৰস্পৰৰ এটা সহযোগিতাৰ মাজত চলি আছোঁ, এই বাগানখন ইণ্ডাষ্ট্ৰিটোৰ ওপৰত নেইবৰ্ছ যিসকল আছে, ওচৰ যিবিলাক এলেকা আছে চবেই চলি আছে, তেওঁলোকৰ কিছুমান কাম চাম কৰিব আহে, আমিও তেনেকৈ ধৰি লওক মানে বজাৰ চজাৰ কৰিব যাওঁ, আৰু তেওঁলোকৰ কিছুমান মানুহ আহে বিভিন্ন কাম চাম থাকিলে হয়, সেইটো এটা হয়, আৰু দ্বিতীয় কথাটো হ'ল মানে কি আৰু এটা ভাল মানে কি বাগানত যদি ভাল প্ৰগ্ৰাম চগ্ৰাম হয়। ইয়াত কিন্তু আমার কোনো ভেদাভেদ নাই।

0: একটা পরিয়ালৰ হিচাপে চবেই আহে, ধৰি লওক বিহু প্ৰগ্ৰাম এটা, চবেই আহি নাচিব ফূৰ্তি কৰিব ইয়াতে, যেন এটা তেজৰ লগত সম্পৰ্ক থকা, মানে ডাঙৰ ফুটবল খেল হয় চবে মিলি জুলি মানে ইয়াত কৰা হয়, মানে পূজা চূজা হ'লে ধৰি লওক আমি হিন্দু মানুহ, দুৰ্গা পূজা হ'লে ইয়াৰ আমচৈ অঞ্চলৰ গোটেই এৰিয়াৰ মানুহ ইয়াতে চব আহি যায়, ইয়াতে চবে নাচে বাগে ফূৰ্তি কৰে পূজা কৰে সহযোগিতা কৰে, আমাৰ মাজত ইয়াৰ এটা সম্প্ৰীতি আছে, মানে ডাঙৰ সম্প্ৰীতি আছে মানে কি, কাৰণ ইয়াত মানে কথাটো হ'ল আমাৰ ইয়াত বিশেষকৈ মোৰ ওচৰ পাজৰ 100-100% মানেই হিন্দু মানুহ আছে মানে কি, সেইটো এটা আমাৰ প্লাছ পইণ্ট মানে কি, আৰু ভগৱানৰ প্ৰতি এটা মানে আস্থা আছে, ভৰসা আছে, শ্ৰদ্ধা আছে, ঠাকুৰ মন্দিৰ আছে, কালী মন্দিৰ আছে, শিৱ মন্দিৰ আছে, আপোনাৰ কিবা মানে এতিয়া ৰিচেণ্টলি এই মন্দিৰ হৈ গ'ল, জগন্নাথ টেম্পল হৈ গ'ল, মন্দিৰৰ কিন্তু ইয়াত আকাল নাই মানে কি, মন্দিৰৰ আকাল নাই, মানে সেইটো কাৰণে এটা ভাল এটা পৰিৱেশ মানে হৈছে ইয়াতে মানে কি।
1: ছাৰ, এইখিনিতে মই জানিব বিচাৰোঁ যে যিসমূহ আমাৰ ইয়াৰ পৰা ৰপ্তানি হয় চাহপাত বা ব্যৱসায়িক ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যোৱা বুলি কোৱা হয়, গতিকে আপোনালোকৰ আমচৈ চাহ বাগিচাৰ পৰা সাধাৰণতে কোনসমূহ দেশলৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত বা কোনকেইখন আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে আপোনালোকৰ যোগাযোগ আছে বা সেইসমূহ তেনেদৰে এক্সপৰ্ট কৰা হয় বা ৰপ্তানি কৰা হয়?
0: শুনক, এইটো মালিকে কি কৰে মানে কি, আপোনাৰ টি অক্সন আছে বাগান কিবা গুৱাহাটীত, অক্সনত তেওঁলোকৰ গুদামত তেওঁলোকে ষ্টক কৰি দিয়ে, তাৰপিছত আহে কোম্পানীবিলাক, আহে নিজৰ নিজৰ কোম্পানীবিলাক আহে, ব্ৰোকাৰ আহে, চাই লয়, ৰেট হেৰি কৰে, কিনি লয়, আৰু তেওঁলোকে কিন্তু ভাৰততো দিয়ে মানে বিভিন্ন অন্যান্য কাণ্ট্ৰিবিলাকত দিয়ে, তেওঁলোকে নিজাভাৱে এইটো কৰে, কিন্তু আমাৰ বাগানত মই জনামতে কিন্তু এতিয়ালৈকে ডাইৰেক্টলি কিন্তু আউট অফ কাণ্ট্ৰি মানে কি দিয়া কেনেকৈ গম পোৱা নাই, কিন্তু এই যিবিলাক মানে মালিক বা কোম্পানীবিলাক কিনিলে তেওঁলোকে বাহিৰত দিয়ে, এনেকৈ পাচা পাতিলে লৈ যায় মানে কি।
1: হয় ছাৰ, আপোনাৰ লগত কথা পাতি ভাল লাগিল, আৰু আজি আমাৰ অনুষ্ঠানৰ আপোনালৈ শেষৰটো প্ৰশ্ন যে চাহ বাগানত মহিলাৰ ভূমিকা কেনেধৰণৰ, আপুনি কি ভাবে যে ইয়াত তেওঁলোকে যিসমূহ কাম কৰি আছে বা আন যেনেধৰণৰ সৈতে হ'লেও জড়িত, যিকোনো ক্ষেত্ৰতে তেওঁলোক জড়িত, কাৰণ যিহেতু সংসাৰ কৰি সকলোৱে ইয়াতে আছে, ইয়াতে বসতি কৰি আছে স্থায়ীভাৱে, গতিকে চাহ বাগিচাৰ জীৱনৰ সৈতে মহিলাৰ ভূমিকা আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত?
0: মানে মহিলাৰ ভূমিকা মানে কি হ'ল আপোনাৰ, আজিকালি কিন্তু মহিলাক কিন্তু গভৰ্ণমেণ্টে কিন্তু অগ্ৰাধিকাৰ দেখাই দিছে মানে কি, ধৰি ল'লো বাগানত কিবা এটা প্ৰব্লেম হয় মহিলাসকল আগুৱাই আহে, কিন্তু পুৰুষৰ লগত সহযোগ কৰিলে কিবা যদি মেনেজমেণ্টৰ ফালৰ কিবা ফালৰ পৰা যদি কিবা দেনা পানা থাকে যদি দিয়া নাই, মহিলাসকলে পূৰা সহযোগ কৰে, আৰু ইয়াতে হৰতাল চৰতাল কৰে, মহিলাসকলে আগভাগ লৈ হৰতাল কৰি দিয়ে, এইটো আমাক দিব লাগিব, এইটো কৰিব লাগিব, তাৰপিছত আমাৰ ধৰি লওক এতিয়া মহিলা মানে CMSৰ অসম চামৰ্থ মহিলা সংগঠন আছে, তেওঁলোকৰ মিটিং মাটংবিলাকত যায়, ছাত্ৰ সংগঠন আৰ্চা নাম শুনিছে বোধে, অসম শান্তি ছাত্ৰ সন্থা, তাৰপিছত মহিলা মানে ছাত্ৰ মানে মানে আৰ্চা আছে আটোৱা বুলি কয়, তেওঁলোকে আগভাগ লয়, বিভিন্ন ধৰণৰ মানে শৈক্ষিক অনুষ্ঠানৰ মহিলাসকলেও পাতে, গোটবিলাকত আছে, মিটিং মাটাঙতো যায়, মানুহবিলাক গাইডো দিয়ে, তেনেকৈ মানে মহিলাসকলৰ ভূমিকা কিন্তু যথেষ্ট আছে ইয়াতে, কিন্তু পুৰুষৰ সমানে কিন্তু ফেল মাৰিব চেষ্টা কৰি আছে কিন্তু।
1: ধন্যবাদ ছাৰ, আমাৰ সৈতে আজি উপস্থিত আছিল ভাগ্যধৰ দাঁতি ডাঙৰীয়া, আমি তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ, আপুনি আহি এইখিনি সময় দিয়াৰ কাৰণে, মোক সোধা পোছা কৰাৰ কাৰণে, মোৰ ফালে অশেষ ধন্যবাদ জনাইছোঁ, আৰু আপোনাৰ মানে ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰিছোঁ, ধন্যবাদ ধন্যবাদ।
1: প্ৰিয় যুৱ বন্ধু, অনুষ্ঠানৰ শেষত শুনোৱা হওক এটি চাহ জনগোষ্ঠীয় গীত।

যুব বন্ধু, আজিৰ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস বিষয়ক আমাৰ অনুষ্ঠানটি শুনি কেনে পালে আমাক জনাবলৈ নাপাহৰিব। আপোনালোকৰ মন্তব্যসমূহ আমালৈ প্ৰেৰণ কৰিব পাৰে 9435053214 নম্বৰত। আজিৰ যুৱ তৰংগৰ পৰা বিদায় লৈছোঁ। মই কৃষ্ণা বৰাই, ধন্যবাদ।

ইমান পৰে শ্ৰোতাই যুৱ তৰংগ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।

শ্রোতাসকলে আমাৰ কেন্দ্ৰৰ হাতখৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে পছন্দৰ গীত বিচাৰি মেছেজ বা কমেণ্ট কৰিব পাৰে। প্ৰিয় শ্ৰোতাসকল, আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে হিন্দীত বাতৰি শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা, সংস্কৃত ভাষাৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ জয়ন্তী উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি মুঠ ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছা অনুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰী সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত ল'বলৈ অনুমতি দিয়া হয়। ইয়াৰ পাছত শাসনাধিষ্ঠ এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে।
2: শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ ২২তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ বা বহিবলৈ সক্ষম হৈছে।
1: উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। বিধানসভাত কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ ১৭৬(১) অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱ দিয়া হ'ব। ২৫ মেত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। ৪দিনীয়া এই অধিৱেশনৰ ২৬ মেত অন্ত পৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামাটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত, প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ ১৭৬ সংখ্যক জয়ন্তী উপলক্ষে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ নন্দিতা বৰ্মনে তেওঁৰ ভাষণত অসমীয়া সমাজলৈ আনন্দৰাম বৰুৱাৰ অৱদানৰ কথা সোঁৱৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহ্বান জনায়। পণ্ডিতগৰাকীলৈ সকলো শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উপস্থিত বক্তাসকলে তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত আগবঢ়ায়। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত এপ্লাইড মেনেজমেণ্ট, অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম, খাদ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগত কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সদ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই কৰ্মশালা সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
3: আসাম স্কিল ইউনিভাৰ্চিটিৰ যিটো প্ৰচেষ্টা, বিশেষকৈ তেখেতসকলে তামোলপুৰ আৰু ওদালগুৰি অঞ্চলখিনিক বেছি গুৰুত্বপূৰ্ণভাৱে ল'ৰা ছোৱালীখিনিক সুযোগ দিব খুজিছে। এই বিশ্ববিদ্যালয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ, য'ত তেখেতসকলে এটা থুলমূলকৈ মই যদি ক'ব বিচাৰোঁ, যিখিনি EWS কেটাগৰীৰ ল'ৰা ছোৱালী আছে তেখেতসকলৰ ফিজ পৰ্যন্ত ইয়াত বিনামূলীয়াভাৱে পঢ়িব পাৰিব ইউনিভাৰ্চিটিত। তেখেতসকলে 5 বছৰীয়া ইণ্টিগ্ৰেটেড ইঞ্জিনিয়াৰিং কোৰ্চ কৰিব পাৰিব, য'ৰ পৰা তেখেতসকলে BTech কৰি পিনে ওলাই আহিব পাৰিব, আৰু লগতে বহু ধৰণৰ কোৰ্চ কিছুমান প্ৰভাইড আছে। আৰু আমাৰ ৱেবছাইট, আসাম স্কিল ইউনিভাৰ্চিটিৰ ৱেবছাইটবিলাক ভিজিট কৰিবৰ কাৰণে মই আহ্বান জনালোঁ। আৰু এণ্ট্ৰেন্স আছে আমাৰ এইটো মাহৰ 31 তাৰিখে লাষ্ট ডেট এণ্ট্ৰেন্সৰ ফৰ্ম ফিল আপ।
1: নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে নগাঁও জিলাৰ কলিয়াবৰ ৰাজচক্ৰৰ হাতীমূৰাত সৃষ্টি কৰা খহনীয়া পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে জিলা আয়ুক্তগৰাকীয়ে প্ৰতিৰোধমূলক কাম কাজৰ তদাৰক কৰে। তেওঁ উপস্থিত বিভাগীয় বিষয়াসকলক যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে জলসম্পদ বিভাগৰ ফালৰ পৰা ইতিমধ্যে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। জিলা আয়ুক্তগৰাকীৰ এই পৰ্যবেক্ষণ কালত সমজিলা আয়ুক্ত, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত, কলিয়াবৰৰ ৰাজচক্ৰ বিষয়া, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাকে ধৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা 3 দিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে উৎকোচ লোৱাৰ অভিযোগত গুৱাহাটীৰ ৰূপনগৰৰ ভূমিলেখ্য তথা জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক লাচিত কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে। সহকাৰী সঞ্চালক হিচাপে কাৰ্যভাৰ চলাই অসম অসামৰিক সেৱাৰ বিষয়াগৰাকীয়ে এজন লোকৰ পৰা নগদ ধনৰ উৎকোচ লোৱাৰ সময়তে পূৰ্বৰে পৰা সুযোগৰ অপেক্ষাত থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ দলে তেওঁক হাতেলতে ধৰা পেলায়। উল্লেখযোগ্য যে অভিযুক্ত দাসে ভূমি বিক্ৰীৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদানৰ নামত এজন লোকৰ পৰা 1 লাখ টকাৰ দাবী কৰিছে। চৰকাৰী কামৰ বাবে এনেদৰে ধন দাবী কৰাক লৈ ভুক্তভোগী লোকজনে সমগ্ৰ বিষয়টো দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ক অৱগত কৰাৰ পাছতে বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। ৰাজ্যৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবী জনাই সদৌ বড়ো ছাত্ৰ সন্থাই আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, গোৱালপাৰা, শোণিতপুৰ, ধেমাজি আৰু বৰপেটাকে ধৰি কমেও 12খন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ৰ পাঠ্যপুথি লাভ কৰা বুলি অভিযোগ তোলে। এপছৰ সভাপতি কুঁৱৰ মদাও ৱেৰীয়ে ভাৰতীয় সংবিধানৰ 21ক অনুচ্ছেদ আৰু শিক্ষাৰ অধিকাৰ আইনৰ কথা উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি লাভ নকৰা বিষয়টো গুণগত শিক্ষাৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ সমপৰ্যায়ৰ বুলি উল্লেখ কৰে। সংগঠনটোৱে লগতে মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পৰম্পৰাগত বড়ো দখনাৰ ইউনিফৰ্ম আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে উন্নতমানৰ কপাহী ইউনিফৰ্মৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযানক আহ্বান জনায়। তেওঁলোকে লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সময়মতে স্কুল বেগকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অনুৰোধ জনায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24গৰাকী বিধায়ককে ধৰি 126গৰাকী নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা। সংস্কৃত ভাষাৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ জয়ন্তী উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচী। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি সন্ধিয়া ৬ বজাত। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও আগবঢ়াইছোঁ আমৈ।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই মই কুমাৰ পদ্মনাভে আৰম্ভণি কৰিছোঁ আজিৰ আমৈ অনুষ্ঠান। আমৈসকল, প্ৰতি বছৰৰ মে' মাহৰ 21 তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক চাহ দিৱস। চাহ কেৱল এটা পানীয় নহয়, ই হৈছে আমাৰ অনুভৱ, অতিথি আপ্যায়ন আৰু অসমৰ গৌৰৱৰ প্ৰতীক। বিশ্বৰ বুকুত অসমৰ চাহ নামটোৱে আজিও এক বিশেষ মৰ্যাদা বহন কৰি আহিছে। আমৈসকল, দুপৰীয়াৰ ভাতঘুমতিৰ পিছত গা মন সতেজ কৰিবলৈ আপোনালোকে চাগৈ ধুনীয়াকৈ চাহ একাপ বনাই আবেলিটো সজীৱ কৰিব খুজিছে। এই চাহকাপকেই আজিৰ বিশেষ কৰিবৰ বাবে মই লৈ আহিছোঁ চাহৰ আত্মকথাৰ কাহিনী। আজিৰ অনুষ্ঠানত আমি আলোচনা কৰিম অসমৰ চাহৰ বুৰঞ্জী, চাহৰ আৰম্ভণি, অসমৰ অৰ্থনীতি আৰু সংস্কৃতিত চাহৰ অৱদান, লগতে বৰ্তমান চাহ উদ্যোগে সন্মুখীন হোৱা কিছু দিশৰ বিষয়ে। যদিহে আমি চাহৰ ইতিহাসৰ কথা জানিবলৈ যাওঁ, চাহৰ ইতিহাস প্ৰায় 5000 বছৰ পুৰণি বুলি ধৰা হয়। জনশ্ৰুতি অনুসৰি চীন দেশৰ সম্ৰাট চেন নুঙে এবাৰ গৰম পানী খাই থকা সময়ত গছৰ কিছুমান পাত পানীত পৰি যায়। সেই পানীৰ সোৱাদ আৰু সুগন্ধই তেওঁক আকৰ্ষিত কৰে। তেতিয়াৰ পৰাই চাহৰ ব্যৱহাৰ আৰম্ভ হোৱা বুলি কোৱা হয়। পৰৱৰ্তী সময়ত চাহ ধীৰে ধীৰে চীনৰ পৰা জাপান, ইউৰোপ আৰু বিশ্বৰ আন দেশলৈ বিস্তাৰ লাভ কৰে। আজি চাহ বিশ্বৰ আটাইতকৈ জনপ্ৰিয় পানীয়সমূহৰ ভিতৰত অন্যতম। অসম আৰু চাহ যেন একেডাল সূতাৰে বান্ধ খাই থকা দুটি নাম। জনা যায় যে 1823 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজেণ্ট মেজৰ ৰবাৰ্ট ব্ৰুচ চাহাবক কোনোবা এজনে দুটা চাহ গছৰ পুলি উপহাৰ দিয়ে। ইয়াৰ পিছতে ব্ৰুচ চাহাবে অসমত চাহৰ সন্ধান কৰিবলৈ লয়। ৰবাৰ্ট ব্ৰুচে অসমলৈ আহি পোৱাৰ পাছতেই চিংফৌ জনগোষ্ঠীৰ লোকে চীনৰ কেমেলিয়া চাইনেন্সিছৰ সৈতে সাদৃশ্য থকা এবিধ অজ্ঞাত উদ্ভিদৰ পাত পানীয় হিচাপে সেৱন কৰা দেখিবলৈ পাইছিল। ব্ৰুচ চাহাবৰ এই কামত অসমৰ এজন ব্যক্তিয়ে সহায় কৰে। তেওঁ হৈছে অসমৰ স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান। উল্লেখযোগ্য যে 1823 চনত ৰবাৰ্ট ব্ৰুচে আৱিষ্কাৰ কৰি উলিয়াইছিল অসমৰ হাবিয়ে বননিয়ে উপলব্ধ হোৱা চাহ গছক। 1822 চনত ৰবাৰ্ট ব্ৰুচে মণিৰাম দেৱানৰ পৰা অৱগত হৈছিল অসমৰ চাহ গছৰ বিষয়ে। সেই সময়ত চিংফৌ জনগোষ্ঠীৰ লোকসকলে চাহ খেতি কৰিছিল, যি কথা সাধাৰণতে সকলোৱে জনা নাছিল। 1823 চনত গড়গাঁৱত ব্যৱসায় কৰি থাকোঁতে ৰবাৰ্ট ব্ৰুচে এজন চিংফৌৰ মুখিয়ালৰ সৈতে পৰিচয় হয়। বিছা গাম নামৰ চিংফৌ মুখিয়ালগৰাকীয়ে তেওঁক এই চাহ উদ্ভিদৰ কিছু নমুনা যোগান ধৰে। কিন্তু দুৰ্ভাগ্যবশতঃ 1824 চনত ৰবাৰ্ট ব্ৰুচৰ মৃত্যু হয়। ইয়াৰ পাছতেই চাহ গছক বাণিজ্যিক ৰূপ দিয়া আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ভূমিকা পালন কৰিছিল চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে। তেওঁ আছিল ৰবাৰ্ট ব্ৰুচৰেই ভাতৃ। ৰবাৰ্ট ব্ৰুচৰ মৃত্যুৰ পাছত এই চাহ গছৰ নমুনাবোৰ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ওচৰলৈ যায় আৰু তেওঁ সেই নমুনা প্ৰেৰণ কৰে অসমৰ তাহানিৰ আয়ুক্ত ডেভিড স্কটৰ কাষলৈ। ব্ৰিটিছ পক্ষৰ পৰা অসমত চাহ খেতিৰ আৰম্ভণিৰ কৃতিত্ব চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক দিয়া হয়। এই চাহ গছৰ খেতি অসমত আৰম্ভ হয় 1830 চনত। 1839 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত প্ৰথমবাৰৰ বাবে চাহ খেতিৰ আৰম্ভণি কৰে। অসমৰ প্ৰথমখন চাহ বাগিচা হৈছে চাবুৱা চাহ বাগিচা। আনহাতে অসমৰ প্ৰথমজন চাহ খেতিয়ক হৈছে মণিৰাম দেৱান। তেখেতে 1853 চনত অসমত দুখন চাহ বাগিচা আৰম্ভ কৰে। প্ৰথমখন চিনামৰা চাহ বাগিচা আৰু দ্বিতীয়খন চেলেং চাহ বাগিচা। অসমৰ চাহৰ বিশ্বৰ বজাৰত নিজস্ব এক পৰিচয় আছে। কোৱা হয় যে চাহৰ বাবে ইংৰাজসকলে অসমত 1885 চনত ৰেল যাতায়াতৰ ব্যৱস্থা কৰে। আমৈসকল, আজিও অসমৰ চাহ বিশ্ববিখ্যাত। ইয়াৰ গাঢ় ৰং, সুগন্ধ আৰু সোৱাদৰ বাবে। চাহ উদ্যোগ অসমৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। হাজাৰ হাজাৰ লোক এই উদ্যোগৰ সৈতে জড়িত। বিশেষকৈ বহু মহিলাই চাহ বাগিচাত কাম কৰি পৰিয়ালৰ হৈ অৰ্থ উপাৰ্জন কৰি আহিছে। বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। অসমৰ বহু যুৱক যুৱতীয়ে এতিয়া আধুনিক পদ্ধতিৰে চাহ খেতিত আগ্ৰহ দেখুৱাইছে। আমৈসকল, চাহ কেৱল অৰ্থনৈতিক সম্পদেই নহয়, অসমৰ সংস্কৃতি আৰু আতিথ্যৰো এক অবিচ্ছেদ্য অংগ। অতিথি আহিলেই তেওঁক একাপ চাহেৰে আপ্যায়ন কৰাটো আমাৰ পৰম্পৰা। প্ৰিয় শ্ৰোতা, অসমৰ চাহ উদ্যোগৰ এক অন্যতম স্তম্ভ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে অকল অসমৰ চাহ উদ্যোগলৈকে নহয় অসমৰ অৰ্থনীতিলৈকো উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। এই বিষয়ে অধিক কথা জানিবলৈ আমি কথা পাতিছিলোঁ ক্ষুদ্ৰ চাহ খেতিৰে জড়িত এগৰাকী মহিলা ৰিমলি ভূঞা বাইদেউৰ সৈতে। আহকচোন বাইদেউৰ লগত কথা পাতোঁ। নমস্কাৰ বাইদেউ, চাহগছ ৰোপণৰ পৰা চাহ প্ৰস্তুত কৰালৈকে প্ৰক্ৰিয়াটো আপুনি আমাক অলপমান সৰল ভাষাত বুজাই দিয়কচোন।
1: নমস্কাৰ, মোৰ নাম ৰিমলি ভূঞা। মোৰ ঘৰ লখিমপুৰ জিলাৰ কমলপুৰত। মই ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত। আমাৰ গাঁওখনৰ প্ৰায় 75% লোকেই চাহ খেতি কৰে, গতিকে মই সৰুৰে পৰা এই চাহ খেতিৰ প্ৰক্ৰিয়াটো দেখি আহিছোঁ। মই যদি আৰম্ভণিৰ পৰা কওঁ, চাহগছ ৰোপণ যেতিয়া আমি কৰিম, প্ৰথমতে আমি মাটিখিনি এনেদৰে ছিলেক্ট কৰিব লাগিব যাতে সেই মাটিখিনিত সহজতে পানী জমা নহয়। আৰু যেতিয়া আমি চাহগছ ৰোপণ কৰিম, এক নিৰ্দিষ্ট দূৰত্বত আমি চাহগছসমূহ শাৰী শাৰীকৈ ৰুব লাগিব যাতে তাৰ বৃদ্ধি আৰু বিকাশ হোৱাত সুবিধা হয়। গছপুলিখিনি ৰোৱাৰ লগতে আমি ছাঁৰ কাৰণেও বিভিন্ন ধৰণৰ গছ ৰোপণ কৰিব লাগিব। আৰু যেতিয়া সেই চাহগছখিনি এটা নিৰ্দিষ্ট উচ্চতা পাইগৈ, তেতিয়া আমি এটি কলি দুটি পাত হিচাপত আমি হাতেৰে হওক বা যন্ত্ৰৰ সহায়তো আমি পাত তুলিব পাৰিম। আৰু চাহপাতখিনি তোলাৰ পিছত আমি ফেক্টৰীলৈ প্ৰদান কৰোঁ আৰু সেই ফেক্টৰীত প্ৰথমতে পাতখিনি শুকুওৱা হয় যাতে যিখিনি অতিৰিক্ত পানী থাকে সেই পানীখিনি যাতে কম হয় আৰু লগতে পাতখিনি অলপ নৰম হয়। তাৰ নেক্সট ষ্টেপত ৰোলিং কৰা হয়, মানে চাহপাতখিনি মেচিনৰ সহায়ত গুড়ি কৰা হয়। ইয়াৰ ফলত পাতৰ যিখিনি ৰস থাকে সেই ৰসখিনি বাহিৰ হয় আৰু ৰোলিঙৰ পিছত ফাৰ্মেণ্টেশ্যন কৰা হয়। ফাৰ্মেণ্টেশ্যনত মানে সেই গুড়ি কৰা পাতখিনি থৈ দিয়া হয়। ফাৰ্মেণ্টেশ্যনতে চাহৰ যিটো ৰং বা চাহৰ যিটো সোৱাদ সেইটো ফাৰ্মেণ্টেশ্যনৰ ফলতে পোৱা যায়। ফাৰ্মেণ্টেশ্যনৰ পিছত পাতখিনি পুনৰবাৰৰ কাৰণে শুকুওৱা হয় আৰু যেতিয়া সম্পূৰ্ণৰূপে শুকাব তাৰপিছত চৰ্টিং আৰু গ্ৰেডিং কৰা হয়। শুকান পাতখিনি ধৰক বেলেগ বেলেগ আকাৰত আমি পাওঁ বা সেই চাহপাতখিনিৰ গুণাগুণ অনুসৰি আমি তাক পৃথক কৰিম আৰু শেষৰ ষ্টেপত পাতখিনি পেকেটিং কৰি বজাৰলৈ পঠিওৱা হয়।
0: হয়, ভাল মানদণ্ডৰ চাহ উৎপাদনৰ বাবে কোনবোৰ বিষয়ত অধিক যত্ন ল'ব লাগে?
1: হয়, ভাল মানদণ্ডৰ চাহ উৎপাদনৰ বাবে আমি কিছুমান দিশত সচেতন হ'ব লাগিব। যেতিয়া আমি চাহপুলি ৰোপণ কৰিম, সেই চাহপুলিখিনি যাতে উন্নত মানদণ্ডৰ হয় আৰু লগতে আমি যিখিনি ঠাইত চাহপুলি ৰোপণ কৰিম সেই ঠাইখিনিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু ৰোপণ কাৰ্যটোও সঠিকভাৱে হ'ব লাগিব। চাহপুলি ৰোৱাৰ পিছতো দেখা যায় যে বিভিন্ন ধৰণৰ কীট পতংগৰ আক্ৰমণ হওক বা ৰোগৰ আক্ৰমণ আদি হোৱা দেখা যায়, গতিকে উপযুক্ত সময়ত আমি সাৰ প্ৰয়োগ কৰিব লাগে, কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ কৰিব লগা হয়, বননাশক দ্ৰব্যৰ প্ৰয়োগ কৰিব লগা হয়, গতিকে এইখিনি কথাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। লগতে যেতিয়া আমি পাতখিনি নি ফেক্টৰীত দিম, ফেক্টৰীত দিয়াৰ পিছতো যিখিনি আমাৰ ৰোলিং হওক, ফাৰ্মেণ্টেশ্যন হওক, পেকেটিঙলৈকে আমি যিখিনি প্ৰচেছ হয় সেইখিনি যাতে স্বাস্থ্যসন্মত প্ৰণালীৰে যাতে হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাটোৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিবলগীয়া হয়।
0: হয়, বৰ্তমান সময়ত অসমৰ চাহ খেতিয়কসকলে কি কি বিষয়ত বাৰু অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে?
1: হয়, চাহ খেতিত কৃষকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। তাৰ ভিতৰত আমি জলবায়ু পৰিৱৰ্তনৰ কথাকে ধৰিব পাৰোঁ, যেনে কেতিয়াবা অতিবৃষ্টি হয়, কেতিয়াবা অনাবৃষ্টি বা অধিক গৰমৰ ফলতো চাহৰ উৎপাদনত এটা বেয়া প্ৰভাৱ পৰা দেখা যায়, আৰু পোক পতংগৰ আক্ৰমণ হওক বা বিভিন্ন ধৰণৰ ৰোগে আক্ৰমণ কৰে চাহ গছত, যাৰ ফলত উৎপাদন হ্ৰাস হৈ পৰে। আৰু এই যি কীটনাশক ঔষধ বা বননাশক ঔষধ আমি ক্ৰয় কৰোঁ, তাৰো যিটো মূল্য, এইটো ক্ৰমান্বয়ে বৃদ্ধি হৈ পৰিছে, আৰু তাৰ ফলত কৃষকসকলে অসুবিধাৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে। তাৰপিছত আমি ক'ব পাৰোঁ যে দক্ষ শ্ৰমিকৰ অভাৱ কোনোবা কোনোবা সময়ত। কৃষকসকলে যিমানখিনি মূল্যত তেওঁলোকে কেঁচাপাত বিক্ৰী কৰিব লাগিছিলে সিমানটো মূল্য তেওঁলোকে নাপায়, কেতিয়াবা তেওঁলোকে কম মূল্যতে চাহপাত বিক্ৰী কৰিব লগা হয়, আৰু মধ্যস্থতাকাৰী থাকে বহু সময়ত। গতিকে এনেধৰণৰ সমস্যাসমূহ আমি দেখা পাওঁ। লগতে পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ অভাৱৰ কাৰণেও তেওঁলোকে আধুনিক পদ্ধতিসমূহ ব্যৱহাৰ কৰিব পৰা নাই, যাৰ ফলত যিমানখিনি উৎপাদন হ'লহেঁতেন সিমানখিনি উৎপাদন সম্ভৱ হৈ পৰা নাই। গতিকে এনেধৰণৰ বহুতো সমস্যা আছে।
0: হয়, আপুনি অসমৰ চাহৰ বিশেষত্ব কি বুলি ভাবে?
1: এতিয়া অসমৰ চাহৰ বিশেষত্ব বুলি ক'লে যে ইয়াৰ ৰং, ইয়াৰ সোৱাদ বা ইয়াৰ যিটো গোন্ধ, ই অন্য চাহৰ পৰা পৃথক। লগতে ইয়াত কেফেইনৰ পৰিমাণো তুলনামূলকভাৱে বেছি, আৰু ইতিমধ্যে আন্তৰ্জাতিক বজাৰতো সুখ্যাতি লাভ কৰিছে। আৰু বৰ্তমান আমি দেখা পাওঁ যে গ্ৰীণ টিৰ প্ৰডাকশ্যন হওক, হোৱাইট টিৰ প্ৰডাকশ্যন হওক, ই ক্ৰমান্বয়ে বৃদ্ধি পাইছে। গতিকে ভৱিষ্যতেও আমি আন্তৰ্জাতিক পৰ্যায়ত আমি এখন ভাল বজাৰ লাভ কৰিবলৈ সক্ষম হ'ম।
0: হয়, নিশ্চয়। বৰ্তমান সময়ত জৈৱিক চাহৰ চাহিদা অধিক দেখিবলৈ পোৱা গৈছে, এই বিষয়ে আমাক অলপ জনাওকচোন।
1: হয়, জৈৱিক চাহ খেতি মানে হৈছে যে কোনো ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক বা ক্ষতিকাৰক ঔষধ ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিক উপায় অৱলম্বন কৰি চাহ উৎপাদন কৰা। আৰু এই পদ্ধতিত গছৰ বাবে আমি গোবৰ সাৰ, কেঁচু সাৰ, নিমপাতৰ ৰস, জৈৱিক কম্প'ষ্ট আদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, আৰু তাৰ ফলত মাটিৰ যিটো উৰ্বৰতা শক্তি, সেই উৰ্বৰতা শক্তিও অটুট থাকে। আৰু লগতে যিটো স্বাস্থ্যসন্মত চাহ, সেই স্বাস্থ্যসন্মত চাহ আমি উৎপাদন কৰিব পাৰোঁ। এতিয়া আমি দেখা পাওঁ যে বহুতো ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোক জৈৱিক পদ্ধতিৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছে, আৰু ইয়াৰ ফলত যিটো উৎপাদিত চাহ, সেই চাহৰ গুণগত মান আৰু বজাৰত তেওঁলোকে বিশেষ মূল্য আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া বিদেশী বজাৰসমূহতো দিনক দিনে সেই জৈৱিক চাহৰ চাহিদাটো বাঢ়ি গৈ আছে, বিশেষকৈ ইউৰোপ, আমেৰিকা, জাপান, তেওঁলোকে স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হৈছে আৰু জৈৱিক খাদ্য বা জৈৱিক পানীয়ৰ প্ৰতি তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে আমি প্ৰথমতে কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ, বহুতো সমস্যা আমাৰ আহিব পাৰে, যেনে প্ৰথমতে আমাৰ খৰচো বেছি হ'ব আৰু চাৰ্টিফিকেট লাভ কৰোঁতেনো আমি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু আমি যত্ন অব্যাহত ৰাখিব লাগিব, আৰু যদি আমি চৰকাৰী সহায় বা প্ৰশিক্ষণ আৰু সঠিক বজাৰ ব্যৱস্থা আমি লাভ কৰোঁ, মই ভাবোঁ যে আমাৰ অসমৰ যিটো জৈৱিক চাহ, এই চাহে বিশ্ব দৰবাৰত আৰু অধিক জনপ্ৰিয়তা লাভ কৰিব।
0: নিশ্চয়। আমাৰ আমৈসকলক ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত হ'ব পৰাকৈ কিবা উপদেশ দিব বিচাৰিব নেকি?
1: হয়, উপদেশ বুলি নহয়, আচলতে মই আমাৰ কমলপুৰ গাঁওখনৰে উদাহৰণ দিব বিচাৰিম। ইয়াত বহুতো লোকৰ চৰকাৰী চাকৰি নাই যদিও তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱা আমি দেখা পাইছোঁ, আৰু তেওঁলোক এতিয়া বহুতো লোকৰ বাবে অনুপ্ৰেৰণা। আৰু মই আমৈসকলকো ক'ব বিচাৰিম, আপোনালোকেও ক্ষুদ্ৰভাৱে আৰম্ভণি কৰিব পাৰিব। আৰু আমাৰ যদি এটা ব্ৰেণ্ড থাকে বা আমি যদি জৈৱিক চাহ খেতিৰ প্ৰতি আগবাঢ়ো, আমি নিশ্চিতভাৱে আমি সুফল লাভ কৰিবলৈ সক্ষম হ'ম। আৰু আমি চাহকো এটা অল্টাৰনেট কেৰিয়াৰ অপশ্যন হিচাপে আমি বৰ্তমান সময়ত বিবেচনা কৰিব পাৰিম। ক্ষুদ্ৰ চাহ খেতি এতিয়া আমাৰ অসমৰ বহু মানুহৰ কাৰণে এক সম্ভাৱনাময় উদ্যোগ হৈ পৰিছে।
0: অশেষ ধন্যবাদ বাইদেউ, আপুনি বৰ সুন্দৰকৈ চাহ খেতিৰ লগত জড়িত কথাবোৰ আমাক বুজাই দিলে।
1: মই আকাশবাণী নগাঁও কেন্দ্ৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোক এই মূল্যৱান সুযোগ প্ৰদান কৰাৰ বাবে। আৰু যিসকল ব্যক্তি চাহ খেতি, চাহ উদ্যোগৰ লগত জড়িত,

0: সকলোলৈকে মই শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ।
1: নিশ্চয়, ধন্যবাদ। আশা কৰিছোঁ আমাৰ আমৈসকলেও ইয়াৰ পৰা অনুপ্ৰাণিত হৈ চাহ খেতিৰ লগত জড়িত হৈ স্বাৱলম্বী মহিলাৰূপে আত্মপ্ৰকাশ কৰিব পাৰিব। আমৈসকল, আহকচোন আবেলিৰ এই সময়কণতে আমি উপভোগ কৰোঁ এটি গীত।

0: আমৈসকল, একাপ ভাল চাহে আঁতৰ কৰে আমাৰ সকলো অৱসাদ, কঢ়িয়াই আনে আমালৈ এক সতেজতা। শেহতীয়াকৈ অসমৰ চাহক সুৰক্ষা দিবৰ বাবে প্ৰদান কৰা হৈছে GI টেগ। অসমৰ চাহে বিশ্বৰ বুকুত আৰু নাম কৰক, আমাৰ চাহৰ সংস্কৃতি বিশ্বৰ দৰবাৰলৈ যাওক। আজিৰ এই অনুষ্ঠানৰ পৰা তাকেই কামনা কৰিছোঁ। আজিৰ অনুষ্ঠানৰ পৰা অসমৰ সকলো চাহ খেতিয়ক, শ্ৰমিক আৰু এই উদ্যোগটোৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিলৈ জনাইছোঁ আমাৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা। আজিৰ অনুষ্ঠানত চাহ খেতিৰ বিষয়ে আমাক কিছু কথা জনালে এগৰাকী ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত মহিলা ৰিমলী ভূঞা বাইদেৱে। আজিৰ আমৈ অনুষ্ঠান
1: অনুষ্ঠানটি শুনিলে ক্ষন্তেক পিছতে শিক্ষকৰ অনুষ্ঠান শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী শিক্ষকৰ অনুষ্ঠান।

এটাই আনটোৰ লগত অতি নিৰ্গুহ সম্পৰ্ক আৰু নিৰ্ভৰ কৰি জীয়াই থাকে। আচলতে সকলো ঠাইয়েই জৈৱ বৈচিত্ৰ্যপূৰ্ণ। এই পৃথিৱী নামৰ গ্ৰহটো য'ত মানুহৰ সৃষ্টি হ'ল, সিয়েই মানুহে জনা একমাত্ৰ গ্ৰহ যি বিচিত্ৰ জীৱৰ আৱাসস্থলী। আদিতে মানুহ পৃথিৱীৰ বৃহৎ জীৱ সমষ্টিৰ উচ্চ পৰ্যায়ৰ এটা অংশ মাত্ৰ আছিল, কিন্তু কালক্ৰমত মানুহে বুদ্ধিমত্তাৰে আন সকলো জীৱৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হ'ল। শেহতীয়াকৈ আমি জৈৱ বৈচিত্ৰ্যৰ কথা আলোচনা কৰিলে মানুহক বাদ দি বাকী জীৱ সমষ্টিৰ বৈচিত্ৰকেই বুজোঁ। পৃথিৱীৰ জৈৱ বৈচিত্ৰ্য স্থবিৰ নহয়, একোখন ঠাইৰ জৈৱ বৈচিত্ৰ্য সলনি হয়। সলনি হোৱাৰ মূল কাৰণ মানুহৰ জীৱন সংগ্ৰাম, খাদ্য আৰু অৰ্থৰ চাহিদা বৃদ্ধি, জীৱন ধাৰণ প্ৰণালীৰ পৰিৱৰ্তন আৰু অৰ্থনৈতিক প্ৰগতি। জনসংখ্যা বৃদ্ধিৰ লগে লগে শস্যৰ চাহিদা বাঢ়িল, গতিকে মানুহে জংঘল কাটি কাটি শস্যৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিলে। সেয়েহে আধুনিক মানুহৰ সন্মুখত পৃথিৱীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ আৰু সুৰক্ষা দিয়াৰ এটা প্ৰত্যাহ্বান আহি পৰিছে। কিন্তু আমাৰ কোনবোৰ কামে এই বৈচিত্ৰ্যক ধ্বংস কৰিছে তাক নাজানিলে আৰু এই বৈচিত্ৰ্যৰ মূল্য নুবুজিলে আমি ইয়াৰ সুৰক্ষা আৰু সংৰক্ষণ কৰিব নোৱাৰিম। ভূগোলৰ শিক্ষাই জৈৱ বৈচিত্ৰ্যৰ বিকাশ আৰু সংৰক্ষণৰ সকলো দিশ সামৰি লয়। সেয়ে ভূগোল শিক্ষা এই ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। পৃথিৱীৰ 17খন দেশ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বিশেষ চহকী। এই দেশসমূহক মেগা জৈৱ বৈচিত্ৰ্যৰ দেশ বুলি কোৱা হয়। ভাৰতো এখন মেগা জৈৱ বৈচিত্ৰ্যৰ দেশ। ভৌগোলিক অৱস্থান ইয়াৰ মূল কাৰণ। বিশ্বৰ 36টা জৈৱ বৈচিত্ৰ্যৰ হটস্পটৰ 8টা অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। উল্লেখযোগ্য যে ইয়াৰে 4টা হটস্পট ভাৰতবৰ্ষ অন্তৰ্ভুক্ত। এইকেইটা হ'ল পশ্চিমঘাট, ইন্দো বাৰ্মা অঞ্চল, হিমালয় আৰু সুন্দাৰলেণ্ড। পৃথিৱীৰ 2.4% মাটিকালিৰে ভাৰতে পৃথিৱীৰ 8% জৈৱ বৈচিত্ৰ্য বহন কৰে। কিন্তু উদ্বেগজনক কথা হ'ল যে অৰণ্যৰ বিস্তৃতিৰ ক্ষেত্ৰত ভাৰতৰ পৰিস্থিতি আদৰ্শমূলক নহয়। ইয়াৰ মাত্ৰ 25%মান ভৌগোলিক অঞ্চলহে বৰ্তমান অৰণ্য আৰু ইয়াৰো বেছিভাগেই ধ্বংসমুখী। ভাৰতৰ 4টা হটস্পটৰ ভিতৰত এটা উত্তৰ পূৰ্বাঞ্চলৰ পূব হিমালয় অঞ্চল। এই অঞ্চলে এক বৃহৎ সংখ্যক উদ্ভিদ প্ৰজাতি বহন কৰিছে। অসমৰ প্ৰাকৃতিক অঞ্চল প্ৰায় 200ৰো অধিক ঘাঁহ বনৰ প্ৰজাতি, 195বিধ অৰ্কিড, 350বিধৰো অধিক বনৌষধি গছৰে ভৰপূৰ। অসমত 42বিধ বাঁহৰ প্ৰজাতি দেখা যায়। প্ৰাণীৰ বৈচিত্ৰ্যৰ ক্ষেত্ৰতো অসম চহকী। প্ৰায় 190বিধৰো অধিক স্তন্যপায়ী, প্ৰায় 960বিধ প্ৰজাতিৰ চৰাই ইয়াত দেখা যায়। অসমত 14বিধ বান্দৰৰ প্ৰজাতি আছে, যিটো পৃথিৱীৰ 1/6। এশিঙীয়া গঁড়ৰ কাৰণে অসম পৃথিৱী বিখ্যাত। পৃথিৱীৰ এইবিধ বিপদাপন্ন প্ৰাণীৰ প্ৰায় 80% অসমতেই আছে। মাছৰ বৈচিত্ৰ্যত অসম চহকী। ইয়াত মাছৰ 185 প্ৰজাতি এতিয়ালৈকে চিহ্নিত হৈছে। ভাৰতত পোৱা বখিলাৰ মুঠ প্ৰজাতিৰ আধা অসমতেই পোৱা যায়। কিন্তু আটাইবোৰ প্ৰজাতিয়েই বৰ্তমান অতি সংকটজনক পৰিস্থিতিত বাস কৰিছে, মানুহৰ হিংসা আৰু লোভৰ কাৰণে। এতিয়া আহোঁ জৈৱ বৈচিত্ৰ্যই আমাক কি ধৰণেৰে সহায় কৰে, কি ধৰণে মানুহক জীয়াই থকাত প্ৰেৰণা আগবঢ়ায়। আমাৰ দৈনন্দিন প্ৰয়োজনীয় মাটি, পানী, খাদ্য, বায়ু, ইন্ধন, ঔষধ, বাঁহ, কাঠ, ঘাঁহ আদি সকলো প্ৰকৃতিৰ পৰাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি পাওঁ। গছে আমাক কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন দিয়াই নহয়, ই বায়ুমণ্ডলৰ বিভিন্ন প্ৰদূষক শোষণ কৰি আমাক পৰিষ্কাৰ বায়ু প্ৰদান কৰে। পৰিস্থিতিতন্ত্ৰই স্বতঃস্ফূৰ্তভাৱে বান আৰু খৰাং নিয়ন্ত্ৰণ, মাটিৰ গঠন, পানী আৰু বায়ুৰ পৰিশোধন কৰে। ইয়াৰ বিনিময়ত

0: প্ৰকৃতিক আমি একো দিব নালাগে। আমি মাটি কৰ্ষণ কৰিব পাৰোঁ, শস্য ৰোপণ কৰিব পাৰোঁ, জলসিঞ্চন কৰিব পাৰোঁ, সাৰ প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু কেৱল এয়া কৰিয়েই আমি পৰম ইপ্সিত ফল মূল বীজ এইবিলাক পাব নোৱাৰোঁ, যদিহে ফুলৰ পৰাগযোগ নঘটে। এই কাম প্ৰকৃতিৰ কীট পতংগই কৰে। সেয়ে আমি শস্যৰ পৰা যি পাওঁ সেয়া কীট পতংগৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল। সৰ্বোপৰি জৈৱ বৈচিত্ৰ আমাৰ অস্তিত্ব ৰক্ষাৰ বাবেই গুৰুত্বপূৰ্ণ। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে উন্নয়নশীল দেশবোৰ প্ৰায় 80% মানুহেই তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে ঔষধি গছৰ ওপৰত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে নিৰ্ভৰ কৰে। আন্তৰ্জাতিকভাৱে এতিয়াও 30% মানুহে বনৌষধিৰ ওপৰত বিশ্বাস কৰে। কৃষি আৰু প্ৰাণী চিকিৎসা বিজ্ঞানত যিবোৰ উন্নত জাতৰ জীৱ সৃষ্টি কৰা হয় তাৰ কৰ্মভূমি হ'ল প্ৰাচুৰ্যপূৰ্ণ থলুৱা প্ৰজাতিসমূহ। ভাৰতবৰ্ষ তথা অসম থলুৱা প্ৰজাতিত চহকী। ভাৰতত প্ৰায় 22,000 বিধতকৈ অধিক থলুৱা উদ্ভিদ আৰু প্ৰাণী আছে যিবোৰ ভাৰতৰ বাহিৰত পোৱা নাযায়। অৰ্থাৎ সেইবোৰ যদি ভাৰতত বিলুপ্ত হয় গোটেই পৃথিৱীয়ে তাক হেৰুৱাব। উদাহৰণস্বৰূপে ভাৰতত 8 বিধ মহ পোৱা যায় যি পৃথিৱীৰ মহৰ সমস্ত জিনীয় বৈচিত্ৰক প্ৰতিনিধিত্ব কৰে। আমি যদি ইয়াৰ এটা প্ৰজাতি হেৰুৱাওঁ গোটেই পৃথিৱীয়ে তাক হেৰুৱাব। সেইদৰে ভাৰতত 8 প্ৰজাতিৰ উট, 27 প্ৰজাতিৰ গৰু, 2 প্ৰজাতিৰ গাধ, 22 প্ৰজাতিৰ ছাগলী, 6 প্ৰজাতিৰ ঘোঁৰা, 18 প্ৰজাতিৰ গাহৰি আৰু প্ৰায় 40 প্ৰজাতিৰ ভেড়া পোৱা যায়। একোখন ঠাইৰ জৈৱ বৈচিত্ৰই মানুহক জীয়াই থকাৰ সকলো সমল উপহাৰ দিয়ে। ই প্ৰাকৃতিক পৰ্যটন আৰু পৰিৱেশ পৰ্যটনৰ বিকাশ ঘটায়। আমাৰ শিক্ষা আৰু অৱসৰ বিনোদনৰ প্ৰকৃত উৎস হ'ল জৈৱ বৈচিত্ৰ। ইয়াৰ নৈসৰ্গিক শোভাই আমাক নিৰ্জনতাৰ বিৰল মুহূৰ্তৰ স্বাদ দিয়ে। ই আমাৰ অনুপ্ৰেৰণাৰ উৎস। গতিকে পৃথিৱীৰ বৰ্তমান জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰাটো আমাৰ এটা পবিত্ৰ কৰ্তব্য। আমাৰ বৈষয়িক উন্নতি প্ৰকৃতি ধ্বংসৰ বিনিময়ত হোৱা অনুচিত। প্ৰকৃতিক বিশ্বস্ত সংগী হিচাপে লৈহে আমি আমাৰ উন্নতিৰ সোপান প্ৰচা উচিত। নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মই এখন বৈচিত্ৰহীন পৃথিৱীৰ বাবে আমাকেই দোষাৰোপ কৰিব। এই মুহূৰ্তত আমাৰ হাতত তথ্য আছে যে বৰ্তমানলৈকে 40,000ৰো অধিক প্ৰাণী আৰু উদ্ভিদ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ ৰেড ডাটা বুকৰ বিলুপ্তিৰ আশংকাৰ তালিকাত আছে। বৰ্তমান প্ৰজাতিৰ বিলুপ্তিৰ হাৰ যিটো গতিত চলি আছে অদূৰ ভৱিষ্যতে স্বাভাৱিক হাৰতকৈ ই 1,000ৰ পৰা 10,000 গুণ বেছি হোৱাৰ সম্ভাৱনা আছে, যিটো এক মহাপ্ৰলয় সদৃশ হ'ব বুলি বুজাত অসুবিধা নহয়। এনে দুৰ্যোগৰ ধাম খুমীয়াটো উন্নত দেশবোৰ এই ক্ষেত্ৰত যথেষ্ট সচেতন বুলিব নোৱাৰি। এতিয়া আমি জৈৱ বৈচিত্ৰৰ বিকাশ সংৰক্ষণ আৰু গুৰুত্ব এই দিশত ভূগোল অধ্যয়নে আমাক কেনেকৈ সহায় কৰে, ইয়াৰ গুৰুত্ব কি, সেই বিষয়ে আমি কিছু কথা আলোচনা কৰোঁ। সামাজিক পৰিৱেশৰ লগতে শিক্ষাৰ্থীসকলে নিজৰ গাঁও, অঞ্চল আৰু ৰাজ্যখনৰ ভৌগোলিক পৰিৱেশ আৰু অৱস্থান সম্পৰ্কে জনা উচিত। নিজৰ অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ জনাটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এই বিষয়বোৰ ভূগোলৰ অধ্যয়নে আমাক উপহাৰ দিয়ে। দেশৰ ভৌতিক উন্নতিৰ লগে লগে প্ৰাকৃতিক পৰিৱেশৰ সলনি হয়। ইয়াৰ প্ৰাকৃতিক আৰু সামাজিক কাঠামোৰ পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনে উন্নতিৰ লগতে পৰিৱেশৰ ওপৰতো কুপ্ৰভাৱ পেলায়। উদ্যোগিক উন্নয়নৰ ফলত সম্প্ৰতি পৃথিৱীৰ বায়ু, পানী আৰু মাটিৰ ব্যাপকভাৱে প্ৰদূষিত হৈছে। গতিকে উন্নয়ন যাতে বহনক্ষম হয় আৰু পৃথিৱীখন যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই থকাৰ উপযুক্ত স্থান হৈ থাকে তাৰ প্ৰতি সজাগ হোৱাটো শিক্ষাৰ্থীসকলৰ বাবে অন্যতম লক্ষ্য হ'ব লাগে। প্ৰকৃতিৰ সৃষ্টি মানুহ সৃষ্টিৰ বহু যুগৰ আগৰ। মানুহ প্ৰকৃতিৰেই সন্তান। প্ৰকৃতিৰ উদ্ভিদ, জীৱ জন্তু, নদ নদী, চৰাই চিৰিকটি আদি আমাৰ বাবে অমূল্য সম্পদ। আমি এই সম্পদৰ লগত বন্ধুত্বসুলভভাৱে জীয়াই থাকিব লাগে। প্ৰকৃতিৰ ধ্বংসই আমাৰ ধ্বংস মাতি আনিব। এই উপলব্ধি শিক্ষাৰ্থীসকলৰ অন্তৰত হ'ব লাগিব। তেওঁলোকৰ আচৰণ ব্যৱহাৰে প্ৰকৃতিক যে তেওঁলোকে আপোন কৰি লৈছে তাৰ প্ৰমাণ দিব লাগিব। আৰু এই কথাবোৰ ভূগোলৰ অধ্যয়নে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব। ভূগোল শিক্ষাই জৈৱ বৈচিত্ৰৰ বিকাশ আৰু সংৰক্ষণৰ সকলো বিষয়ে সামৰি লয়। সেয়ে মাধ্যমিক পৰ্যায়ত বিশেষকৈ ভূগোল শিক্ষা এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। 20 শতিকাৰ মহান শিক্ষাবিদ জোন ডিউয়ে পৃথিৱীৰ সভ্যতাৰ মূল ভেটিটোৱেই ভূগোল বুলি ক'ব বিচাৰে। তেওঁ ক'ব বিচাৰে যে পৃথিৱীখন সকলো মানুহৰ খাদ্যৰ শেষ উৎস। ই এখন বৃহৎ ক্ষেত্ৰ যি বৃহৎ খনি, তাপ, পোহৰ, বিদ্যুৎ আদি শক্তিৰ উৎস। পৃথিৱীৰ জৈৱ বৈচিত্ৰই মানুহৰ কাৰ্য আৰু বৃত্তিসমূহ নিৰ্ধাৰণ কৰে, যাৰ দ্বাৰা মানৱ সভ্যতাই ইয়াৰ ঐতিহাসিক আৰু ৰাজনৈতিক প্ৰগতি লাভ কৰিছে। আমি যি কামেৰে সভ্যতা গঢ়িছোঁ তাৰ দ্বাৰা আমি পৃথিৱীৰ অৰ্থ আৰু মূল্য বুজিব পাৰোঁ। এইখিনি কথাৰ সৰল অৰ্থ হ'ল যে পৃথিৱীৰ জৈৱ বৈচিত্ৰই হ'ল মানৱ সভ্যতাৰ মূল প্ৰেৰণা। আমি আমাৰ পুৰণি গাঁওবিলাকৰ উন্নতি হোৱাটো সদায় কামনা কৰোঁ, ৰাস্তা ঘাট পকী হোৱাটো বিচাৰোঁ, বিজুলী শক্তিৰ প্ৰয়োগ হ'ব লাগে, মানুহৰ জীৱন ধাৰণৰ মান উন্নত হ'ব লাগে, এই কথা আমি সদায় কামনা কৰোঁ। কিন্তু বিনন্দীয়া প্ৰকৃতিৰ মনোৰম সৃষ্টি, জান জুৰি জলাশয়, বিল, পশু পক্ষীসমূহো একেলগতে সংৰক্ষিত হোৱাটো অতিশয় কাম্য। আজিৰ উন্নতিয়ে যাতে কাইলৈ অনাগত ভৱিষ্যতৰ প্ৰজন্মক এক ভয়াৱহ পৰিৱেশ পৰিস্থিতিলৈ নিক্ষেপ নকৰে, তেনে উন্নতিহে আমাৰ সকলোৰে কাম্য হোৱা উচিত। গতিকে ভূগোল অধ্যয়নৰ লগে লগে আমি আমাৰ বিনন্দীয়া পৃথিৱীখনৰ জৈৱ বৈচিত্ৰক বিকাশ আৰু সংৰক্ষণ কৰি যোৱাটোৱেই হ'ব আমাৰ শিক্ষাৰ এক অন্যতম লক্ষ্য।
1: আমাৰ জৈৱ বৈচিত্ৰ আৰু ভূগোল শিক্ষাৰ গুৰুত্ব কথিকাটি শুনিলে। কথিকাটি যুগুতাই আগবঢ়ালে গোলোক চন্দ্ৰ বৰাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। শিক্ষকৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰিছোঁ।

0: এটি বিশেষ ঘোষণা। আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ শল্য চিকিৎসক ডাক্তৰ অংকুৰ হাজৰিকা। অনুষ্ঠানটি আগ ধৰিব সীমান্ত বাৰ্মাই। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হ'ল 03612661876, 03612662325। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24 বিধায়ককে ধৰি 126 নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা, জন ভাগদাৰী অভিযানৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলঙৰ বৰথলত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সজাগতা সভা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ 24 বিধায়ককে ধৰি মুঠ 126 নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছানুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত ল'বলৈ অনুমতি দিয়া হয়। ইয়াৰ পাছত শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে।
2: শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ 22তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ বা বহিবলৈ সক্ষম হৈছে।
1: উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত অধ্যক্ষগৰাকীয়ে কয় যে শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতাই বিধানসভাৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব। বিধানসভাত কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176ৰ 1 অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হ'ব। 4দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বর্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি চলি থকা জনভাগিদাৰী অভিযানৰ অংশ হিচাপে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বৰথলত বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই শিবিৰত বৰ্ধন আৰু ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱৰ ভালেসংখ্যক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্যকৰ্মীৰ দলে ৰোগীসকলক প্ৰয়োজনীয় চিকিৎসা পৰামৰ্শ প্ৰদানৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে। স্বাস্থ্য পৰীক্ষাৰ সমান্তৰালভাৱে যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ তথা কুষ্ঠৰোগ নিবাৰণ কোষৰ উদ্যোগত বিশেষ সজাগতামূলক কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে উৎকোচ লোৱাৰ অভিযোগত গুৱাহাটীৰ ৰূপনগৰৰ ভূমিলেখ তথা জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক লাচিত কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে। সহকাৰী সঞ্চালক হিচাপে কাৰ্যভাৰ চলাই অসম অসামৰিক সেৱাৰ বিষয়াগৰাকীয়ে এজন লোকৰ পৰা নগদ ধনৰ উৎকোচ লোৱাৰ সময়তে পূৰ্বৰে পৰা সুযোগৰ অপেক্ষাত থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ দলে তেওঁক হাতেলোতে ধৰা পেলায়। উল্লেখযোগ্য যে অভিযুক্ত দাসে ভূমি বিক্ৰীৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদানৰ নামত এজন লোকৰ পৰা 1,00,000 টকাৰ দাবী কৰিছিল। চৰকাৰী কামৰ বাবে এনেদৰে ধন দাবী কৰাক লৈ ভুক্তভোগী লোকজনে সমগ্ৰ বিষয়টো দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ক অৱগত কৰাৰ পাছতে বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই আজি ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে নগাঁও জিলাৰ কলিয়াবৰ ৰাজচক্ৰৰ হাতীমূৰাত সৃষ্টি কৰা খহনীয়া পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে জিলা আয়ুক্তগৰাকীয়ে প্ৰতিৰোধমূলক কাম কাজৰ তদাৰক কৰে। তেওঁ উপস্থিত বিভাগীয় বিষয়াসকলক যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে জলসম্পদ বিভাগৰ ফালৰ পৰা ইতিমধ্যে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। জিলা আয়ুক্তগৰাকীৰ এই পৰ্যবেক্ষণকালত সমজিলা আয়ুক্ত, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত, কলিয়াবৰৰ ৰাজচক্ৰ বিষয়া, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলকে মুখ্য কৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ পাঁচিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত এপ্লাইড মেনেজমেণ্ট, অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম, খাদ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগত কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত, প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ নন্দিতা বৰ্মনে তেওঁৰ ভাষণত অসমীয়া সমাজলৈ আনন্দৰাম বৰুৱাৰ অৱদানৰ কথা সোঁৱৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহ্বান জনায়। পণ্ডিতগৰাকীলৈ সকলো শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উপস্থিত বক্তাসকলে তেওঁৰ জীৱন আৰু কৰ্মৰাজি সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ ২৬গৰাকী বিধায়ককে ধৰি ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা। জন ভাগিদাৰী অভিযানৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলঙৰ বৰথলত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সজাগতা সভা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি ৬:৪৫ মিনিটত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কৃষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ সিদ্ধান্তি আৰু এই সিদ্ধান্তত শুনাবলৈ লোৱা হৈছে ৰাষ্ট্ৰীয় ডিজিটেল পশুপালন অভিযান। এই সম্পৰ্কে হোৱা এটি আলোচনা আলোচনাটিত ভাগ লৈছে নগাঁও জিলাৰ জিলা নোডেল বিষয়া ডক্টৰ আনোৱাৰ হুছেইনে। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁও জিলাৰ জিলা নোডেল বিষয়া, তেখেত হৈছে ডক্টৰ আনোৱাৰ হুছেইন হাজৰিকা। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনাৰ লগত আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে ৰাষ্ট্ৰীয় ডিজিটেল পশুপালন অভিযান, এই সম্পৰ্কে। গতিকে আমি প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় ডিজিটেল পশুপালন অভিযান মানেনো কি আৰু আমি ইয়াক কি বুজোঁ মানে?
1: হয়, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযান আমি যদি শ্বৰ্টফৰ্মত ক'ব গ'লে আমি ক'ম NDLM। এইটো এটা হ'ল মানে আমাৰ পশুধনখিনি ডিজিটেল হিচাপে আমি এটা ফাৰ্মাৰ চেণ্ট্ৰিক এটা প্লেটফৰ্ম ভাৰত চৰকাৰে গঠিত কৰিছে। এইটো আণ্ডাৰত কি হ'ব, আমাৰ যিখিনি লাইভ ষ্টক ফাৰ্মাৰ্ছ আছে সেইসকলে নিজৰ পশুধনখিনি তেখেতসকলে ৰেজিষ্টাৰ কৰিব পাৰিব, ৰেজিষ্টাৰ কৰিব পাৰিব। মানে আমি যদি আমি ফিল্ডত আমি যাওঁ, আমি দেখা পাওঁ যে গৰুবিলাকৰ কাণত কাণফুল লাগি থাকে। এই কাণফুলটো হ'ল এটা 12-digit এটা নাম্বাৰ থাকিব, মানে চবতে যেনেকুৱা আমাৰ আমাৰ এটা আধাৰ কাৰ্ড থাকে। এইটো আমি যদি সমুকে ক'ব যাওঁ, এইটো এটা পশুৰ আধাৰ। এই আধাৰ মতে আপোনালোকৰ পশুটো ৰেজিষ্টাৰ হ'ব। ৰেজিষ্টাৰ কৰিবৰ কাৰণে এই নেশ্যনেল ডিজিটেল লাইভ ষ্টক মিছনটো এটা প্ৰকল্প এটা লোৱা গৈছে।
0: ই কেনেদৰে কাম কৰে?
1: নেশ্যনেল ডিজিটেল লাইভ ষ্টকৰ আণ্ডাৰত আমাৰ চেণ্ট্ৰেল লেভেলত ID ক্ৰিয়েট কৰা হয়, তাৰপিছত আমাৰ ষ্টেট লেভেল মানে অসমৰ যেনেকৈ ষ্টেট লেভেলত ID ক্ৰিয়েট কৰা হয়, তাৰপিছত ডিষ্ট্ৰিক্ট লেভেলত ID ক্ৰিয়েট কৰা হয়, আৰু সেনেকৈ ব্লক লেভেলত আৰু পঞ্চায়ত লেভেললৈ ID ক্ৰিয়েট কৰা হয়। তো এই ID কি হয় যে এজন এজন যিসকল বিষয় আছে, যেনেকৈ আমাৰ ভেটেনেৰী বিষয়াসকল আছে, ভেটেনেৰী অফিচিয়েলসকল আছে, তেখেতৰ নামত এটা এটা ID যিটো এপ আছে, ডিজিটেলি ID ক্ৰিয়েট কৰা হয় আৰু তেখেতসকলক কিছুমান গাঁও এলৰ্ট কৰা হয়। তো সেই গাঁওবিলাকত তেখেতসকলে গৈ পেলাই আমাৰ যিখিনি পশুধনৰ অতিৰিক্ত মানে অত্যন্ত দৰকাৰী বস্তু যেনেকৈ ভেকচিনেশ্যন, কৃত্ৰিম প্ৰজনন, টীকাকৰণ, কৃত্ৰিম প্ৰজনন, এইবিলাকৰ ওপৰত মানে গোটেইখিনি ডিজিটেলি ৰেকৰ্ড কৰা হয়। মানে ৰেকৰ্ডটো কৰিব লাগিলে আমাৰ কি দৰকাৰ পৰিব, এটা এণ্ড্ৰইড মোবাইল দৰকাৰ পৰে, আৰু তাতে এটা এপ আছে ভাৰত পশুধন এপ। এই এপটো বিনামূলীয়াকৈ আপোনালোকে ইনষ্টল কৰা হয়। ইনষ্টল কৰাৰ পিছত তাতে গোটেইখিনি সেই আধাৰ নম্বৰটো যিটো আমি ক'লোঁ 12-digit এটা নম্বৰ থাকে, সেই নম্বৰটো দি পেলাই গোটেইখিনি সেই এনিমেলটোৰ গোটেইখিনি ডাটা কেপচাৰ কৰা হয়। এই চিষ্টেমত মানে কামখিনি আগবাঢ়ে। আৰু ইয়াত মই যেনেকৈ ক'লোঁ যে ষ্টেট লেভেলত মনিটৰিং থাকে, তেখেতসকলে গোটেই ষ্টেটৰ চাব পাৰে, ডিষ্ট্ৰিক্ট লেভেলত মনিটৰিং থাকে, ডিষ্ট্ৰিক্ট লেভেলত সেই যিসকল বিষয়া থাকিব, নোডেল অফিচাৰ থাকিব, তেখেতসকলে গোটেই ডিষ্ট্ৰিক্টৰ প্ৰগ্ৰেছটো চাই থাকিব পাৰিব। আৰু যেনে সেনেকৈ ডিস্পেন্সাৰী লেভেলত যিজন ইউজাৰ থাকিব, তেখেতে নিজৰ ডিস্পেন্সাৰীত যিমানখন গাঁও আছে তাত কিখিনি কাম আহিছে, কিমান পশু আছে, কিমান টীকাকৰণ হৈছে, গোটেইখিনি তেখেতে অফিচত বহি বহি মনিটৰিং কৰি থাকিব পাৰিব।
0: হয়, ইয়াৰ দ্বাৰা পশুপালকসকল কেনেদৰে উপকৃত হ'ব?
1: হয়, চাওক, আগতে আমাৰ যিখিনি ভেকচিনেশ্যন প্ৰগ্ৰাম আছিলে বা কৃত্ৰিম প্ৰজনন প্ৰগ্ৰাম আছিলে, এইখিনি আমি খালি ফিজিকেলি কৰাহে হৈছিলে, কিন্তু তাৰ একো আমি ৰেকৰ্ড কৰিব নোৱাৰিছিলোঁ। এতিয়া আমি ষ্টেটত বহি বহি বা ডিষ্ট্ৰিক্ট লেভেলত থাকি পেলাই আমি অমুক গাঁৱত অমুকটো এনিমেলটোৰ ভেকচিন হৈছে নে নাই, মানে টীকাকৰণ হৈছে কি নাই, কাৰণ আপোনালোকে জানেই যে আমাৰ ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডৰি ফৰ পৰা এতিয়া যিটো চবকা ৰোগৰ ভেকচিন, লগতে PPR চবকা হৈ গ'ল গৰুৰ ক্ষেত্ৰত, আৰু PPR হৈ গ'ল ছাগলীৰ ক্ষেত্ৰত, আৰু ক্লাছিকেল ছাইন ফিভাৰ
0: গাহৰিৰ
1: ক্ষেত্ৰত। তো এইখিনি ভেকচিন বিনামূলীয়াকৈ আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা কৰা হয়, কিন্তু এইটো মানে এই ফিজিকেলি কৰাটো আৰু ডিজিটেলি কেপচাৰ নহয়। তো এতিয়া আমাৰ এই এপটো সহায়ক আমি এই হৈছে নে নাই এই গোটেইখিনি আমি ভালকৈ কেপচাৰ কৰিব পাৰিম। তো এইটো ফাৰ্মাৰৰ সুবিধা হ'ব। যদি ক'ৰবাত ভেকচিন হোৱাও নাই, তেতিয়াহ'লে এইটো মানে এপটোৱে ৰিফ্লেক্ট কৰিব, ফাৰ্মাৰে এইটো সুবিধা পাব।
0: হয়, কৃষকৰ ভূমিকা কেনেকুৱা ধৰণৰ হ'ব লাগিব?
1: হয়, এই মই আমাৰ যিসকল ফাৰ্মাৰ্ছ আছে তেখেতসকলক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যেতিয়া ডিপাৰ্টমেণ্টৰ মানুহ যেনেকৈ ভেটেনেৰি অফিচাৰ হওক, ভি এফ এ হওক, তাৰপিছত গোপাল মিত্ৰ, মৈত্ৰী বা পশু সখী, যেতিয়া আপোনালোকৰ ওচৰত যাব, তেখেতসকলৰ এটা এটা আই ডি থাকে। তেখেতসকলে আপোনালোকৰ এনিমেলটো ৰেজিষ্টাৰ কৰোঁতে কিছুমান ডাটা আপোনালোকে আমাক দিব লাগিব, তথ্য দিব লাগিব। তথ্য দিব লাগিব মানে কি, যেনেকৈ আপোনাৰ আধাৰ কাৰ্ড, আধাৰ কাৰ্ডটো যেতিয়া আপোনালোকৰ পশুটো টীকাকৰণ হ'ব, টীকাকৰণ কৰাৰ পিছত আপোনালোকে সেই টীকাকৰণৰ ট্ৰানজেকশ্যনটো কেপচাৰ কৰিবৰ কাৰণে যিজন অ'নাৰ থাকিব, মালিকৰ, সেই অ'নাৰজন ৰেজিষ্টাৰ কৰিব লাগিব। অ'নাৰ ৰেজিষ্টাৰ কৰিব লাগিলে কি হ'ব, তাতে আমাৰ দুটা বস্তু লাগে। এটা হৈ যায় আধাৰ নম্বৰটো লাগিব অ'নাৰজনৰ, আৰু ছেকেণ্ড কথা হৈ গ'ল কি, আমাৰ তেখেতৰ এটা ভেলিড মোবাইল নম্বৰ লাগিব। যেতিয়া আমাৰ টেকনিচিয়ানজনে আপোনালোকৰ এই প্ৰচেছটো কেপচাৰ কৰিব, তেতিয়া এটা অ' টি পি যাব আপোনাৰ যিটো মোবাইল নম্বৰ আপুনি দিব, সেই অ' টি পিটো আপুনি আমাৰ টেকনিচিয়ানজনক প্ৰভাইড কৰিলেহে মানে আমাৰ গোটেইখিনি কেপচাৰ ছিষ্টেমটো কমপ্লিট হ'ব। কিন্তু আপোনালোকে যদি অ' টি পিটো নিদিয়ে, কিবা ভয় খায় বা আপোনালোকে ভাবে, কাৰণ আমি বহুত দেখি
0: আজিকালি বহুত হেক হৈ যায়,
1: হেক হৈ যায় বুলি পেলাই, কিন্তু আমাৰ যিটো এন ডি ডি বি ফালৰ পৰা এটা জেনেৰেটেড অ' টি পি আহিব, সেই অ' টি পিটো দি মানে আপুনি যিজন আমাৰ বিষয়া যাব তেখেতক মানে আমি আপোনাৰ ফালৰ পৰা এইটোৱে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে শ্বেয়াৰ কৰক, নহ'লে মানে কামটো অধুৰা হৈ যাব। তো এইখিনিয়ে মোৰ ৰিকুৱেষ্ট থাকিব যে ফাৰ্মাৰসকলে। আৰু এতিয়া আমাৰ নেক্সট পৰ্যায়ত কি আহি আছে, কি যিখিনি আমাৰ কৃত্ৰিম প্ৰজননৰ কাম আছিলে, কৃত্ৰিম প্ৰজনন আগতে আমি কৰি দিছিলোঁ, ইনেই কৰি দিছিলোঁ, তাত মানে আধাৰ কাৰ্ডৰ আৰু অ' টি পিৰ একো কথা নাছিলে। কিন্তু এতিয়া মানে এই এপ্ৰিল মাহৰ পৰা আমাৰ কি ছিষ্টেম হ'ব, যে যিজন মানে এ আই টেকনিচিয়ান আপোনাৰ তাত যাব, আপোনাৰ ডোৰ ষ্টেপত যাব, তেখেতে এ আইটো কৰিব, এ আইটো কৰাৰ পিছত আকৌ তেখেতে এইটো এণ্ট্ৰি কৰিব। তে এণ্ট্ৰি কৰোঁতে আপোনালোকে অ' টি পিটো আপোনালোকে দিব লাগিব। তে মোৰ এইটোৱে ৰিকুৱেষ্ট থাকিব মানে যে আমাৰ ফাৰ্মাৰসকলে, আপোনালোকে একো ভয় খাব নালাগে, আমি আপোনালোকৰ লগত সদায় জড়িত আছোঁ, আপোনালোকে যাতে অ' টি পিটো আমাক শ্বেয়াৰ কৰক আৰু এই মিছনখিনি ছাকচেছ কৰক আৰু নিজেও বেনিফিট হওক।
0: এতিয়া যিহেতু আমি কৈ আছোঁ যে ভাৰত পশুধন এপৰ কথা কৈ আছোঁ, এই বিষয়ে জনাওকচোন, এই এপটো কেনেকৈ ডাউনলোড কৰিব লাগিব বা ইয়াৰ সুবিধাসমূহ কেনেকুৱা, আমাৰ পশুপালকসকলে ইয়াৰ পৰা কি উপকাৰ হ'ব, এই কথাখিনি কওকচোন।
1: হয়, চাওক, এই ভাৰত পশুধন যিটো এপ আছে, এইটো হৈ গ'ল এটা ফাৰ্মাৰ চেণ্ট্ৰিক এপ। তো ইয়াত আপোনাৰ এজন ফাৰ্মাৰৰ কিমান পশুধন আছে, হ্যাঁ, গরু কেইটা আছে, ছাগলী কেইটা আছে, গাহৰি কেইটা আছে, এই গোটেইখিনি ৰেজিষ্টাৰ কৰা হ'ব। তে আমি এটা ইয়াতে আমি সঠিক তথ্য পাম
0: যে পঞ্জীয়ন কৰা হ'ব।
1: তে আমি এটা সঠিক তথ্য পাম যে আমাৰ সাপোজ নগাঁও ডিষ্ট্ৰিক্টত কিমান এনিমেল আছে, কিমানটা গৰু আছে, কিমানটা ছাগলী আছে,
0: এটা ৰেকৰ্ড
1: আহিব আমাৰ তাত। গভৰ্ণমেণ্টক ৰেকৰ্ডটো থাকিলে গভৰ্ণমেণ্টে বেনিফিট পলিচিবিলাক বনাবৰ কাৰণে এটা সুবিধা পাব, মানে যিবিলাক ৰিপৰ্ট জেনেৰেট হ'ব তাৰ পৰা। তাৰপিছত ছেকেণ্ড কথা হ'ব কি, মানে এই এপটোত ফাৰ্ষ্ট কথাটো হয় কি, বেলেগ বেলেগ মডিউল আছে, যেনেকৈ এটা মডিউল থাকে অ'নাৰ ৰেজিষ্ট্ৰেশ্যন, তে অ'নাৰ কেইজন আধাৰ নম্বৰ দি পেলাই এজন অ'নাৰ এবাৰে ৰেজিষ্টাৰ হ'ব। তাৰপিছত আহি যাব এনিমেল ৰেজিষ্ট্ৰেশ্যন, সেই অ'নাৰজনৰ কিমান এনিমেল আছে। তাৰপিছত আহি যাব এনিমেল হেল্থ, এনিমেল হেল্থত আমি কি চাম, যে এনিমেল হেল্থত মানে এই হেল্থ জড়িয়ত যিখিনি পেৰামিটাৰ্ছ আছে, যেনেকৈ ভেকচিনেশ্যন, হ্যাঁ, ডি ৱৰ্মিং, এইবিলাক বস্তু আমি তাত যেতিয়া কেপচাৰ হ'ব আমি গম পাই থাকিম যে এইবাৰ এইটো মাহত তেখেতসকলৰ ডি ৱৰ্মিং হৈছেনে নাই, ভেকচিন হৈছেনে নাই। কাৰণ আমি চবেই জানো যে চবকাৰ ভেকচিনবিলাক আমি ছমাহৰ মূৰে মূৰে আমি গভৰ্ণমেণ্ট ফালৰ পৰা বিনামূলীয়া কৰোঁ। তাৰপিছত নেক্সট আহি যাব আপোনালোকৰ এনিমেল ব্ৰিডিং, ব্ৰিডিং মানে প্ৰজনন। তে আমি এই এনিমেল ব্ৰিডিং যিটো মডিউল আছে, এইটোত আমি গম পাম যে এই এনিমেলটো মানে যিখিনি ফিমেল এনিমেল আছে, ফিমেল এনিমেলখিনি গৰ্ভাধাৰণ হৈছেনে নাই, পোৱালি হৈছেনে নাই। পোৱালিটো হোৱাৰ পিছত আকৌ সেই পোৱালিটো ৰেজিষ্টাৰ কৰা হয়, তাৰমানে এই হিচাপত আমি গম পাই থাকিম যে আমাৰ কিমান পোৱালি হৈছে, বা আমি ষ্ট্ৰখিনিও আমাৰ দিয়া হয়, হ্যাঁ, ষ্ট্ৰখিনিৰ লগতে যিখিনি ইউটিলাইজেশ্যন হৈছে একমাহত, এইবাৰ আমাৰ ছাপোজ 2000 ষ্ট্ৰ ইউজ কৰা হ'ল, 2000 ভিতৰত কিমানজনী গাভিনী হ'ল, কিমানজনী আপোনাৰ কিমানটাই পোৱালি দিলে, এই গোটেইখিনি ৰেকৰ্ড ডিজিটেলাইজ হ'ব। তেতিয়া আমি এটা মানে
0: সহজে আমি
1: এটা ৰিপৰ্ট এটা পাই থাকিম। আৰু ফাৰ্মাৰ্ছসকলেও এইটো এটা মানে তেখেতসকলো সুবিধা হ'ব, তেখেতসকলেও যেনেকৈ ভাৰত পশুধনটো ইউজ কৰিব আমাৰ ডিপাৰ্টমেণ্টৰ অফিচিয়েলছসকলে, আৰু ফাৰ্মাৰ্ছসকলে নিজে চাই থাকিব পাৰিব। তেখেতসকলে আৰু এটা এপ আছে 1962 এপ, এইটো আপোনালোকে ফ্ৰী এপ, এইটো আপুনি যদি গুগল প্লে ষ্ট'ৰত যায় আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু 1962 এপ আৰু আমাৰ ভাৰত পশুধন এপ দুইটা মানে মিল খাই আছে। চাপ'জ আমাৰ ইয়াত যদি এজন অ'নাৰৰ চাৰিটা এনিমেল দেখাইছে, সেই 1962 আপোনালোকৰ সেই চাৰিটা এনিমেল দেখাব। যদি তাত কিবা খেলিমেলি আছে, ছাপোজ আমাৰ ইয়াত তিনিটা দেখাইছে ইয়াত চাৰিটা দেখাইছে, তেতিয়াহ'লে আপোনালোকে সেইটো ঠিক কৰি ল'ব পাৰিব। তাৰমানে 1962 এপটো ওনাৰে নিজে গম পাই থাকিব, মানে তেখেতসকলে নিজে মনিটৰিং কৰিব। আৰু ইভেন যিটো মই ক'লোঁ OTPটো মোবাইলত যাব, তেওঁ 1962 এপ যদি তেখেতসকলে ইনষ্টল কৰিলে তেখেতসকলে এই OTPটো সেই এপটোৰ জৰিয়তেও এপ্ৰুভ কৰি দিব পাৰিব, মানে ট্ৰানজেকশ্যনটো এপ্ৰুভ কৰি দিব পাৰিব। তে এইখিনিয়ে আমাৰ সুবিধা থাকিব। আৰু মানে লাহে লাহে আমাৰ গোটেইখিনি আজিকালি আমি গম পাওঁ যে ডিজিটেলাইজ হৈ আহি আছে, তে এনিমেল হাজবেণ্ডৰি চেক্টৰটো লাহে লাহে গোটেইখিনি ডিজিটেলাইজ হৈ যাব। ইন ফিউচাৰ কি হ'বলৈ গৈ আছে যে আমাৰ এতিয়া আপোনালোকে গৰুটো কিবা এটা বেমাৰ হ'ল, তে বেমাৰ হ'লে ট্ৰিটমেণ্ট কৰিব যায়, ট্ৰিটমেণ্ট কৰিব হস্পিটেলত যায়, তে এতিয়া লাহে লাহে কি হ'ব, সেই ট্ৰিটমেণ্টটো তাত কেপচাৰ হ'ব। যিটো মই ক'লোঁ এনিমেল হেল্থ মডিউল আছে, এনিমেল হেল্থ মডিউলত বৰ্তমান আমি ভেকচিনেশ্যন আৰু ডিৱৰ্মিং এইবিলাক মানে যিখিনি কাম কৰা হয়, কিন্তু ইন ফিউচাৰ কি হ'ব যে আপোনাৰ গৰুটো কিবা এটা মানে বেক্টেৰিয়েল ইনফেকশ্যন হ'ল, সেই ইনফেকশ্যনটো কি ট্ৰিটমেণ্ট হৈছে, কি প্ৰেছক্ৰিপশ্যন দিছে ডক্টৰে, সেই গোটেইখিনি তাত কেপচাৰ হ'ব। তে আপোনালোকে এতিয়া লাহে লাহে মানে খুব ভালকৈ এই এপটো যাতে আঁকোৱালি লওক আৰু আপোনাৰ পশুধনখিনি
0: সুৰক্ষাটো সুৰক্ষা দিয়ক। এইখিনি মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে যিসকল আমাৰ পশুপালক আছে তেখেতসকলে ধৰক মোবাইলৰ বিষয়ে ইমান জ্ঞান নাই, সীমিত, তেখেতসকলক কিবা সুবিধা কৰি দিব পাৰিব নেকি?
1: মানে আজিকালি কি হয় যে ফাৰ্মাৰজনে যদিও নাজানিলেও, কাৰণ কি মানে এতিয়া গোটেইটো আমাৰ যিহেতু মানে মনিটৰিং ট্ৰানজেকশ্যন গোটেইখিনি ডিজিটেল হৈ আছে, হে ফোনপে' ইউজ কৰোঁ আমি, পে'টিএম ইউজ কৰোঁ, তে লাহে লাহে তাৰমানে যিটো আমাৰ আহিছে গোটেইখিনি ডিজিটেলাইজ হৈ আছে। তে ইয়াতে মই দুটা কথা ক'ব বিচাৰিম, যদি ফাৰ্মাৰসকলে নিজেই ইউজ কৰিব নোৱাৰে, তে মই ভাবোঁ যে তেখেতসকল পৰিয়ালৰ কোনোবা যদি আছে জানা মানুহ, তেখেতে ইউজ কৰক আৰু লাহে লাহে মানে বস্তুখিনি তেখেতেও লাৰ্ণিং কৰাটো ভাল, কাৰণ আজিকালি আয়ত্ত কৰি লোৱাটো ভাল। কাৰণ যিহেতু এতিয়া 2026 এবছৰ দুবছৰ আৰু 4-5 বছৰৰ ভিতৰত মানে গোটেইখিনি ডিজিটেলাইজ হ'ব, তো এতিয়া মানে এইটো পিক অফ দ্য আৱাৰ যে আমি মানে আমাৰ যিখিনি বেছিক সুবিধা আছে সেইখিনি আমি লাৰ্ণ কৰোঁ যাতে আৰু।
0: হয়, এই যে ৰাষ্ট্ৰীয় ডিজিটেল পশুপালন অভিযান NDLMৰ কথা ক'লে, এই বিষয়ে কৃষকসকলক সজাগ কৰিবৰ বাবে আপোনালোকে তেনেকুৱা কিবা পদক্ষেপ লৈছে নেকি, বা সজাগতা শিবিৰ বা তেনেকুৱা ধৰণৰ কিবা পদক্ষেপ লৈছে নেকি?
1: হয়, আমি আমাৰ এই নেক্সট ফেজৰ যিটো ভেকচিনেশ্যন ষ্টাৰ্ট হ'ব, টীকাকৰণ ষ্টাৰ্ট হ'ব বিনামূলীয়াকৈ, এইটো এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব। আমি এই মাৰ্চৰ 12 তাৰিখৰ পৰা আমি সজাগতা শিবিৰবিলাক আৰম্ভ কৰিছোঁ, ডিষ্ট্ৰিক্ট লেভেলত সজাগতা শিবিৰ আমি এৱেৰনেছ কেম্প কৰিছোঁ। তাৰপিছত আমাৰ যিকেইখন ব্লক আছে, আমাৰ নগাঁৱত চাপোজ 13খন ব্লক আছে, তে 13টা ব্লকতে আমি গোটেইকেইটা ব্লকতে আমি এৱেৰনেছ মিটিং অৰ্গেনাইজ কৰিম। তাৰ লগতে আমাৰ পোষ্টাৰিং হ'ব, তাৰ লগতে আমাৰ বেনাৰিং হ'ব।
0: কেতিয়া হ'ব বুলি ক'লে?
1: এই মাৰ্চৰ 12 তাৰিখৰ পৰা ষ্টাৰ্টেই হৈছে আৰু, মাৰ্চৰ মানে 12 তাৰিখৰ পৰা ষ্টাৰ্টেই হ'ব। তে আজি যোৱা শুক্ৰবাৰেও আমাৰ গুৱাহাটীত এটা প্ৰগ্ৰাম হৈ গৈছে, মিনিষ্টাৰ আহিছিলে, তেখেতসকলেও আমাৰ এই প্ৰগ্ৰামটো লঞ্চ কৰিছে। তে সেইখিনি কাৰণে আমি গোটেইখিনি মানে মাৰ্চৰ 12 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমি মানে এপ্ৰিলৰ আগে আগে আমি এইখিনি কমপ্লিট কৰিম, যিখিনি মানে এৱেৰনেছৰ কাম আছে সেইখিনি আমি সজাগতা সভাখিনি আমি কমপ্লিট কৰি দিম।
0: হয়, আৰু কৃষকসকলে বা পশুপালকসকলে আপোনালোকৰ লগত কেনেদৰে যোগাযোগ কৰিব, কিবা কণ্টেক্ট নাম্বাৰ আছে নেকি বা টোল ফ্ৰী নাম্বাৰ কিবা আছে নেকি?
1: হয়, আমাৰ কৃষকসকলে আমাৰ লগত যোগাযোগ কৰিবলৈ নালাগে, আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ, মই ক'লোঁ যেনেকৈ ভেটেনেৰি ফিল্ড এছিষ্টেণ্ট গোপাল মিত্ৰ, মৈত্ৰী, পশু সখী, তেখেতে ফাৰ্মাৰ্ছক ঘৰত যাব, ঘৰত গৈ পেলাই গোটেইখিনি বহিব, একেলগে বহি পেলাই গোটেইখিনি কেইটা এনিমেল আছে, হে ৰেজিষ্টাৰ আছে কি নাই, হে এই গোটেইখিনি কথা তেখেতসকলে কেপচাৰ কৰিব। খালি আপোনালোকে সহযোগ কৰিব লাগে, আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো আপোনালোকে দিব লাগে আৰু যেতিয়া ৰেজিষ্টাৰ হ'ব OTP এটা যাব, সেই OTPটো আপোনালোকে শ্বেয়াৰ কৰিব লাগে। বাছ, ফাৰ্মাৰসকলে এইখিনিয়ে যদি কাম কৰে, আমি আমি ভাবিম যে আমি আমাৰ কামখিনি
0: মানে সুবিধা হ'ব,
1: সুবিধা হৈ যাব আৰু। মোৰ মানে সেইটোৱে ৰিকুৱেষ্ট থাকিব যে আমি ফিল্ডত মানে এইটোৱে পাইছোঁ যে কিছুমান মানে ফাৰ্মাৰসকলে অলপমান OTP দিবলৈ অলপমান মানে ভয় কৰে, কিন্তু যেতিয়া আমাৰ মানুহ আপোনালোকৰ লগত থাকিব, তে আমিতো এখন ডিস্পেঞ্চাৰীৰ পৰাই যাব, মানে একদম মানে গ্ৰাছৰুট লেভেলত, তে আপোনালোকে চিনিও পায়, তে সেইটো ভয় খাব নালাগে আৰু আপোনালোকে খালি OTPটো দি ফেলে আৰু আধাৰ কাৰ্ডটো দি ফেলে আমাক সহযোগ কৰিব লাগে।
0: গতিকে তেনেকৈ আপুনি মানে হেৰি কৰিব পাৰিব। আৰু আমাৰ কৃষকসকলক শেষত আপুনি কি ক'ব বিচাৰিব?
1: কৃষকসকলক মই এটাই অনুৰোধ থাকিব যে এইটো বছৰৰ পৰা গভৰ্ণমেণ্ট এনিমেল হাজবেণ্ডৰি ডিপাৰ্টমেণ্টে মানে ভাৰত পশুধন এপটো ৰেজিষ্ট্ৰেশ্যনটো খুব বাধ্যতামূলক কৰিছে বাধ্যতামূলক কৰিছে মানে কি ফাৰ্মাৰৰ সুবিধাৰ কাৰণে মই অলৰেডি কৈছোঁ যে এইটো ফাৰ্মাৰ চেণ্ট্ৰিক এপ হয় আৰু ফাৰ্মাৰ চেণ্ট্ৰিক এটা প্লেটফৰ্ম হয় তে যদি আপোনাৰ এনিমেলখিনি ৰেজিষ্টাৰ্ড নহয় তেতিয়াহ'লে আপোনালোকে ফিউচাৰত আপোনালোকৰ যেনেকৈ কিবা সুবিধা হ'লে যেনেকৈ কিছুমান মহামাৰী আহে তে যেনেকৈ এতিয়া আমি গম পাওঁ যে আফ্ৰিকান চুৱাইন ফিভাৰ আহিছিলে তে আফ্ৰিকান চুৱাইন ফিভাৰ আহোঁতে যিখিনি গাহৰি আমাৰ ৰেজিষ্টাৰ্ড আছিলে আৰু কাণফুল আছিলে সেই গাহৰিখিনি অলৰেডি নিধন কৰা হৈছিলে আফ্ৰিকান চুৱাইন ফিভাৰ যিহেতু নিধন কৰা হৈছিলে তে নিধন কৰাৰ কাৰণে আমি 517টা গাহৰি কম্পেনচেশ্যন দিব পাৰিছোঁ কম্পেনচেশ্যন দিব পৰা কাৰণটোৱে হ'ল যে এই গাহৰিকেইটা ৰেজিষ্টাৰ্ড আছিল ৰেজিষ্টাৰ থকাৰ কাৰণে আজি ফাৰ্মাৰসকলে এটা কম্পেনচেশ্যন পাইছে কিন্তু যদি ৰেজিষ্টাৰ নাথাকা হয় কম্পেনচেশ্যন নাপালে হয়
0: ঠিক আছে আজি আপুনি আহি ৰাষ্ট্ৰীয় ডিজিটেল পশুপালন অভিযান NDLMৰ বিষয়ে সুন্দৰকৈ ক'লে আমাৰ যিসকল পশুপালক আছে তেখেতসকল নিশ্চয় উপকৃত হ'ব আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ নমস্কাৰ
1: নমস্কাৰ
0: ইমান পৰে ৰাষ্ট্ৰীয় ডিজিটেল পশুপালন অভিযান সম্পৰ্কে হোৱা আলোচনাটি শুনিলে আলোচনাটিত ভাগ ল'লে নগাঁও জিলাৰ জিলা নোডেল বিষয়া ডক্টৰ আনোৱাৰ হুছেইন আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে প্ৰিয় কৃষক বন্ধু এতিয়া আগবঢ়াইছোঁ আমাৰ যি কৃষক শিতানটি এই শিতানত আগবঢ়োৱা হৈছে মৰিগাঁও জিলাৰ নিজ দণ্ডুৱা গাঁৱৰ এগৰাকী উদ্যমী মহিলা ভৱানী ডেকাৰ সৈতে হোৱা কথা বতৰা আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও নিজ দণ্ডুৱা গাঁৱৰ এগৰাকী উদ্যমী মহিলা তেখেত হৈছে ভৱানী ডেকা নমস্কাৰ
2: হয় নমস্কাৰ
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ
2: হয় আপোনালোককো মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ
0: আপুনি এগৰাকী উদ্যমী মহিলা সেই অঞ্চলৰ আপুনি বিভিন্ন পিঠা পনা জাম জেলি আচাৰ এইবোৰ তৈয়াৰ কৰি বিক্ৰী কৰে আপোনাৰ এটা উদ্যোগ গঢ়ি উঠি তুলিছে আপুনি গতিকে প্ৰথমে কওকচোন আপুনি প্ৰথমে এই ধাৰণাটো কেনেকৈ আহিল আপোনাৰ মনলৈ
2: হয় এই ধাৰণাটো মোৰ 2012 চনৰ মানৰ পৰাই আহিছে প্ৰথম মই নিজে ঘৰত মানে সৰুতে মাৰ পৰাই শিকিছিলোঁ প্ৰথম আচাৰ লাড়ু পিঠা এইবিলাক মোৰ সৰুৰ পৰাই খুব আগ্ৰহী আছিলোঁ তাৰপিছত বিয়া হোৱাৰ পিছত মই লাহে লাহে মানে 2018 চনৰ পৰা আনুষ্ঠানিকভাৱে মৰিগাঁও কৃষি অফিচত মই তিনিদিনীয়া এটা প্ৰশিক্ষণ হয় কৃষি অফিচত মই এটা তিনিদিনীয়া ট্ৰেইনিং ল'লোঁ জামজেলীয়া আচাৰ ওপৰত তাৰপিছত আৰু মই RCTটো ল'লোঁ ট্ৰেইনিং 10-দিনীয়া প্ৰশিক্ষণ তাতে লৈ মানে মই বহুত উৎসাহ পালোঁ মানে বিভিন্ন ডিপাৰ্টমেণ্টৰ ছাৰসকলে খুব সুন্দৰকৈ বুজাই দিলে এটা ব্যৱসায় কেনেকৈ আগবাঢ়ি যাব পাৰি কি কি তাৰ লগত আনুষাংগিক কাগজ পাতি কেনেকৈ কৰি কেনেকৈ আগবাঢ়ি যাব পাৰি সেই গোটেইখিনি বুজাই দিয়াত আৰু মানে বহুত ভাল লাগিলে উৎসাহ পালোঁ বিভিন্ন ঠাই মহিলাবিলাক কেনেকৈ আগবাঢ়ি গৈছে সেইবিলাকো আমাক দেখালে পৰ্দাত সেইবিলাক দেখিয়ে মই আৰু দুগুণ উৎসাহ পালোঁ তাৰ পৰাই মোৰ যাত্ৰা তাৰপিছত আৰু মানে শংকৰ অধিৱেশন হৈছিল তাৰপিছত শংকৰ অধিৱেশনত হয় মৰিগাঁও শংকৰ অধিৱেশন হৈছিল তাত ডাইৰেক্টৰ বাইদেউ মোক ফাৰ্ষ্ট বিপণী দি দিলে মানে ফাৰ্ষ্ট ষ্টেপটো তাৰ ব্যৱসায়টো তাৰ পৰাই আৰম্ভ হৈছে বহুত সহায় কৰিছে তাত বজাৰত মানে হেৰি মোৰ আচাৰ লাড়ু পিঠা এইবোৰ বিক্ৰী কৰিলোঁ আৰু তাৰ পৰা গ্ৰাহকৰ যথেষ্ট সঁহাৰি পালোঁ তেনেকৈ আগবাঢ়ি গৈ আছোঁ লাহে লাহে তাৰপিছত আৰু ট্ৰেইনিং ল'লোঁ গুৱাহাটীত ল'লোঁ গুৱাহাটী মেচিনাৰী ট্ৰেইনিং অলপ উন্নত মানৰ আৰু আচাৰ উন্নত মানৰ কেনেকৈ কৰিব পাৰি আৰু মেচিনাৰীবিলাক মেচিনত কেনেকৈ ইউজ কৰি কেনেকৈ আগবাঢ়ি যাব পাৰি বনাই মেলি সেইটো ল'লোঁ ভঙাগড় IFPT বুলি কয় তাত ল'লোঁ তাৰপিছত আৰু বামুণী মৈদাম NSIC তাতো ল'লোঁ আৰু KVK ফালৰ পৰা মোক 6-মহীয়া ODL ট্ৰেইনিং এটা দিছিল সেই 6 মাহ ODL ট্ৰেইনিং ল'লোঁ লোৱাৰ পিছত আৰু হেৰি কৰিলৈ 3দিনীয়া মানে হেৰি 3দিন নে 5দিন আছিলে এইটো আমি ল'লোঁ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত তাতে প্ৰেক্টিকেলি ট্ৰেইনিং ল'লোঁ প্ৰেক্টিকেল আৰু বহুত ভাল লাগিল
0: জামজেলি
2: তাতে বেকাৰীৰ ওপৰত দিছিলে আমাৰ কেক কেক আৰু বিস্কুট এইবিলাকৰ ওপৰত দিছিলে। মই বিস্কুটো বনাওঁ মাজে মাজে আৰু কেক চেক এইবিলাকো বনাওঁ, মানে তাত তাৰ ওপৰত ট্ৰেইনিং দিছিলে। বহুত সুন্দৰ
0: এই ট্ৰেইনিংসমূহ যে লৈছিলে আপুনি, তাত কিবা খৰচ দিবলগীয়া হৈছিলে নেকি বা টকা দিবলগীয়া হৈছিলে নেকি?
2: নাই নাই, ডিপাৰ্টমেণ্টে মোক এইটো সহায় কৰিছিল।
0: হয়, আপোনালোকক লৈ যোৱা?
2: হয় হয় হয়, ডিপাৰ্টমেণ্টৰ ছাৰসকলকো বহুত বহুত ধন্যবাদ দিব লাগিব এনেকৈ আগবঢ়াই নিয়াৰ বাবে আমাক।
0: হয় হয় হয়। এতিয়া আপুনি ইমানখিনি প্ৰশিক্ষণ ল'লে, প্ৰশিক্ষণ লৈ আহি অভিজ্ঞ মানে আপুনি অভিজ্ঞতা লাভ কৰিলে, এতিয়া সেইখিনিকে লৈ আপুনি আপোনাৰ উদ্যোগটো গঢ়ি উঠিছে, কিমানমান মানুহ লৈ পেলাই আপুনি এইটো হেৰি কৰিছে আৰু কি কি বনাই কেনেকে বনাই গোটেই কথাখিনি?
2: হয় হয়, মানে ট্ৰেইনিং লৈছোঁ মই, লৈ মানে এতিয়া যে সম্পূৰ্ণ শিকি হৈছে সেইটো মই নাভাবোঁ, এতিয়াও মই ট্ৰেইনিং লৈ আছোঁ। মানে মোৰ লগত দুই তিনিগৰাকীমান মানুহ, মই যেতিয়া মোৰ মানে অলপ সৰহ পৰিমাণে মই মানে এই কেঁচামাল মই উঠাওঁ, তেতিয়া অকলে কৰিব নোৱাৰোঁ, তেওঁলোকক লগাই দিওঁ আৰু তেনেকৈ বিপণীবিলাক পাওঁ। এছ আৰ এল এমৰ ফালৰ পৰা বহাগী মেলা, ভোগালী মেলা এইবিলাক পাওঁ আৰু ডি আই চি চি ফালৰ পৰাও জিলা উদ্যম সংগম বাণিজ্যিক মেলা, কৃষি বিভাগৰ ফালৰ পৰাও কিছু মেলা বিপণী আমাক দিয়ে। এই সকলোবোৰতে অংশগ্ৰহণ কৰোঁ, কৰি তাৰ পৰাও অলপ লাভৱান হৈছোঁ বুলি ভাবোঁ মই। আৰু লগতে যিসকলে কেঁচা সামগ্ৰী আমাক বিক্ৰী কৰে, আমি আচাৰ উদ্যোগটো থকাৰ বাবে আমাৰ তেওঁলোকক কিছু পৰিমাণে লাভৱান হৈছে। সকলোৱে ইজনে সিজনৰ লগত সংযোগ থকাৰ দৰে মানে আমি তেওঁলোকৰ পৰা ক্ৰয় কৰিছোঁ, তাৰ পৰা তেওঁলোকে দুপইচা পাইছে। আৰু আমাৰ কৰ্মত তিনি চাৰিগৰাকী যি মহিলা নিয়োজিত কৰিছোঁ, তেওঁলোকক কিছু পৰিমাণে অলপ হ'লেও আৰ্থিকভাৱে কিবা সহায় পাইছে বুলি মই ভাবোঁ। মানে মোৰ লগতে আৰু দহগৰাকী আগবাঢ়ি গৈছে আৰু যেতিয়া আমাৰ ভোগালী মেলা আৰু বহাগী মেলাবিলাক হয়, তেতিয়া আমাৰ মই নিজে বনাই মানে দিব নোৱাৰোঁ, বিভিন্ন লাড়ু পিঠা এইবিলাক বেলেগকো অৰ্ডাৰ দিব লাগে, বেলেগ এছ এছ ডি গোটবিলাককো অৰ্ডাৰ দিওঁ, পাপৰ বনাওঁ, জেং পাপৰ বনাওঁ।
0: প্ৰায়ভাগ মহিলাই এই
2: হয় হয় হয়, সেইটো কাৰণে ভাল লাগে। আমাৰ গাঁওখনত প্ৰায়বিলাক মহিলাই মানে এইবিলাক ট্ৰেডিশ্যনেল লাড়ু পিঠা, জাম জেলি, আচাৰ কোনো বহি নাথাকে, কিছু কিছু লোকে তাঁতশাল বয়, এনেকেই মানে আগবাঢ়ি গৈছে।
0: গোটেই মহিলাসকলে মানে বহি নাথাকে,
2: বহি নাথাকে।
0: আপুনি পিঠা পনা বনোৱাৰ কথা কৈছিলে, কি কি পিঠা বনায়?
2: মই তিল পিঠা বনাওঁ, নাৰিকলৰ লাড়ু বনাওঁ, তাৰপিছত কেটলি মুখত দিয়া যিটো ভাপত দিয়া পিঠা সেইটো বনাওঁ, তেল পিঠা বনাওঁ আৰু বিস্কিট বনাওঁ।
0: বিস্কুট কি বিস্কিট বনায়?
2: এইটো হ'ল আমি এটা বিস্কিট আছে অ'ভেনত বনাব পাৰি, এটা বিস্কুট আমি তেলত ফ্ৰাই কৰি বনাব পাৰি, কিছুদিনলৈ থ'ব পাৰি, সেইবিলাক বনাওঁ, কেক চেক বনাওঁ এনেকৈ মানে। আৰু আমাৰ মৰিগাঁও আৰু গুৱাহাটীত মানে মই যিটো চাউলৰ পাপৰ আৰু জেং পাপৰ বিভিন্ন গ্ৰাহকৰ সঁহাৰি পাইছোঁ, মানে বহুত বিক্ৰী হয় সেই পাপৰটো। সৰস মেলাত দি পঠাওঁ, আমাৰ লগৰে বাইদেউসকল যায়, তেওঁলোকক দিওঁ, বহুত বিক্ৰী হয়, মানে বিভিন্ন গ্ৰাহকৰ সঁহাৰি পাইছোঁ আৰু এইবিলাকৰ ওপৰত।
0: ইয়াৰ দৰদাম কেনেকুৱা ধৰণৰ?
2: দৰদাম
0: মানে তিল পিঠা ধৰক পেকেট হিচাপে বিক্ৰী কৰে, ঘিলা পিঠা বা নাৰিকলৰ লাড়ু এইবিলাক কেনেকৈ বিক্ৰী কৰে আৰু আপোনালোকৰ লাভ কিমান মান থাকে?
2: লাভ বুলিবলৈ হ'লে আজিকালি দামবোৰ বাঢ়িছে নাৰিকলৰ, মানে দৰদাম হৈছে এতিয়া হ'লচেল, কিছু কিছু ঠাইত দামটো বেছি আৰু গুৱাহাটীত অলপ দামটো বেছি। আমাৰ মৰিকাঠলৰ নাৰিকলৰ লাড়ু 60 টকা 70 টকা এনেকৈ বিক্ৰী হয়।
0: এটা পেকেটত কিমান মান থাকে?
2: 10টা থাকে। আৰু ধৰি লওক নাৰিকলটো দাম বঢ়াৰ বাবে ধৰি লওক পিঠাও দাম বাঢ়িছে, তিলৰ দাম বাঢ়িছে, বৰা চাউলৰ দাম বাঢ়িছে, সেইখিনি মানে সেইকাৰণে দামটো মানে বঢ়াই ল'ব লগা হৈ যায়গৈ। বস্তুটো ক্ৰয় কৰোঁতে দাম বেছি দি ক্ৰয় কৰিব লগা হয়, সেইকাৰণে মানে পিঠা 50 টকাৰ পৰা 60 টকা 70 টকালৈ। নগাঁও গুৱাহাটীত হয়তো অলপ বেছি দাম হ'ব পাৰে, আমাৰ মৰিগাঁৱত 60 টকা 50 টকা এনেকৈ যায় আৰু, হ'লচেল 40 টকা দিয়ে, 40-45 এনেকে। নাৰিকলৰ পিঠাটো অলপ 50 টকা 45 টকা এনেকে দিয়ে,
0: তেনেকে বিক্ৰী কৰে। আপোনালোকে এবাৰত কিমান মান পিঠা বনায়?
2: এবাৰত অৰ্ডাৰ লৈ আৰু, মানে কোনোবাই 100 পিঠা অৰ্ডাৰ দিয়ে, কোনোবাই 200 পিঠা অৰ্ডাৰ দিয়ে, তেনেকে হয়, বিয়া চিয়া হ'লে, মিটিং চিটিং হ'লে এইবিলাকত অৰ্ডাৰ দিয়ে। তেনেকুৱা আৰু
0: সেইবিলাক মানে তেনেকে আপোনালোকে সেইমতে বনাই পেলাই দিয়ে
2: সেইমতে বনাই পেলাই
0: ইয়াৰ বজাৰখনৰ কথা কওকচোন মানে আপোনাৰ বজাৰ ব্যৱস্থা ধৰক আপোনাৰ নিজা বিপণীবিলাকত দিয়ে বাৰু কিবা হ'লে এনে মৰিগাঁও মানে বজাৰত দিয়ে নেকি
2: মৰিগাঁও কিছু বেকাৰী আছে বেকাৰী আৰু গেলামালৰ দোকানবিলাকত আমি দিওঁ গেলামালৰ দোকানত আচাৰ মাৱৈ দোকানবিলাকত আচাৰ হ'লচেলত দিওঁ মই বেছিভাগ আচাৰ মই হ'লচেলে দিওঁ আৰু লাড়ু পিঠাও তেনেকৈ বেকাৰী দুই এখনত বিচাৰে তেওঁলোকক দিওঁ তেওঁলোকে বিক্ৰী কৰে আৰু মই হ'লচেলে দিওঁ বেছিভাগ
0: এতিয়া আচাৰৰ ক্ষেত্ৰত আপুনি কি কি আচাৰ বনায়
2: মই আচাৰৰ ক্ষেত্ৰত মই ভোট জলকীয়া আচাৰ তেতেলী বাঁহগাজ আম মিক্স কঁঠালৰ আচাৰ বনাওঁ মাছ মাংস এনেকৈ নহৰু গ্ৰাহকে যেনেধৰণে বিচাৰে আৰু
0: তেনেধৰণে
2: হয় নহৰু এইটো পকটো বনাওঁ
0: পক মানে
2: পক এইটো যিটো গাহৰি আছে হয় হয় মাংসৰ আচাৰটো সেইটোও বনাওঁ তেনেধৰণে মানে গ্ৰাহকৰ ডিমাণ্ডৰ ওপৰত আৰু যি অৰ্ডাৰ দিয়ে সেইটোৱে বনাওঁ আমাৰ মৰিগাঁও আৰু মৰিগাঁৱত সাধাৰণতে আৰু নগাঁও গুৱাহাটীতো এইটোৱে বাঁহগাজ আৰু ভোট জলকীয়াটো বেছি চেল হয় ডিমাণ্ড বেছি আমি সেই দুটা বেছি মানে আমি প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে গোটেই বছৰটোৰ কাৰণে
0: মানে আম ধৰক ছিজনত পায়
2: এতিয়া ছিজন এতিয়া আমৰ ছিজন আমাক বেপাৰীবিলাকে আম দিছেহি হোলচেলৰ বেপাৰীবিলাকে আমি আমটো সংৰক্ষণ কৰিছোঁ তেনেকৈ আৰু
0: আমবিলাক আপোনালোকে তেনেকৈ মানে পাইকাৰী হিচাপে লৈ লয়
2: হয় হয় আমি হোলচেলত লৈ লওঁ হোলচেলত 20 টকা এনেকৈ লওঁ কেজি তেওঁলোকে খুচুৰা হ'লে দামটো বেছি লৈ আমি মানে প্ৰিজাৰ্ভ কৰি মানে গোটেই বছৰটোলৈ ৰাখোঁ আৰু
0: ৰাখি থৈ দিব পাৰে
2: সেইটো আমি আমটো পৰিষ্কাৰকৈ ধুই মেলি তাৰপিছত আমি কাটি গুটি পিচ পিচ কৰি এটা জোখত কাটো কাটি মেলি আমি ডাঙৰ ডাঙৰ ডাৰম আছে তাত আমি নিমখ দি পিজাব কৰি থৈ দিওঁ বেয়া নহয়
0: তাৰপৰা
2: উলিয়াই আচাৰ যেতিয়াই মানে কাষ্টমাৰে বিচাৰে তেতিয়া আমি বনাওঁ আমি আগতীয়াকৈ আচাৰটো বনাই ৰেডি কৰি নথওঁ অলপ অলপকৈ বনাই আমি মানে কাষ্টমাৰে যেতিয়া বিচাৰে তেতিয়া আমি আচাৰটো উলিয়াই দিওঁ বজাৰত
0: তাতে মানে সেই নিমখ পানীৰ পৰা যে উলিয়াই পেলাই লগে লগে আচাৰটো কৰি পেলাই দি দিয়ে
2: হয় হয় দি দিওঁ
0: সেইটো সোৱাদ কেনেকুৱা ধৰণৰ হ'ব
2: সোৱাদ ভালেই হয় ৰ'দতো ৰ'দত দিব হালধি অলপ সানি ৰ'দত দিব লাগে কিছু কিছু লোকে ৰ'দত নিদিয়াকৈও বনায় ৰ'দত দিলে ভাল হয় আৰু
0: আৰু এইটো মানে সিজিয়ে থাকে যিহেতু
2: কোমল হৈয়ে থাকে আৰু কোমল হৈয়ে থাকে আচাৰটো বাঁহগাজটো তেনেকৈ আমি পৰিষ্কাৰকৈ চাফা চাফা কৰি ৰোকনি ৰুকি আমি ভাল চাফা ফিল্টাৰ পানী আইৰণ কোনো আইৰণ যাতে নাথাকে পানীটো তেনেকুৱা চাফা পানীত আমি ডুবাই ড্ৰামত ৰাখিব
0: তেনেকৈ ড্ৰামত থৈ দিওঁ
2: হয় ড্ৰামত
0: তাৰপিছত সেইটো তেনেকৈ কৰে নেকি
2: হয় সেইটো তেনেকৈ
0: যেতিয়া লাগে তেতিয়া নহৰু আচাৰৰ কথা কওকচোন
2: নহৰু আচাৰটো আমি বাকলিবিলাক গুচাই লওঁ তাতে অলপ আদা দিওঁ কেঁচা জলকীয়া অলপ কাটি দিওঁ টেষ্টৰ কাৰণে আৰু তাতে লগ লগাওঁ মানে আদা কম পৰিমাণে দিওঁ 20% আদা দিওঁ 10% জলকীয়া দিওঁ তাৰপিছত 80% আমি নহৰু দিওঁ নহৰুটো দি আমি ধুনীয়াকৈ চাফাকৈ গুচাই মেলি আমি নিমখত অলপ নিমখ সানিবলৈ বৈয়ামত থৈ দিওঁ তাৰপিছত বনাব লগা হ'লে আমি ৰ'দত দি তেল মছলা দি বনাই দিওঁ তেনেকৈ
0: তাত কোনো টেঙা
2: নিদিওঁ টেঙা নিদিওঁ নহৰু আচাৰটো খোৱা ভালো প্ৰেচাৰ চেচাৰ কাৰণে তেতেলী আচাৰটো এতিয়া গৰমত মানে বিচাৰে মানুহে
0: ঠিক আছে তেনেহ'লে আজি আপুনি আহি আপোনাৰ জাম জেলি আচাৰ বা বিভিন্ন ধৰণৰ পিঠা পনা সম্পৰ্কে আমাক জনালে আজিৰ কথা বতৰা তেনেহ'লে আমি ইমানতে সামৰিছোঁ নমস্কাৰ
2: হয় নমস্কাৰ
0: ইমান পৰে মৰিগাঁও জিলাৰ নিজ দণ্ডুৱা গাঁৱৰ উদ্যমী মহিলা ভৱানী ডেকাৰ সৈতে হোৱা কথা বতৰা শুনিলে কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে প্ৰিয় কৃষক বন্ধু আজিলৈ আমাৰ সময়ো হৈ আহিল পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছোঁ নমস্কাৰ

কৃষকবাণী অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।

প্ৰিয় শ্ৰোতা, এইখিনিতে শুনক আজি আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি। কণ্টেক্ট পিছতে 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:05 বৃন্দগীত, 7:10 অসমীয়াত বাতৰি, 7:20 ৰূপম কাকতিৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব, 7:30 সুলহৰি, 8:00 অসমীয়াত মুখ্য বাতৰি, 8:02 যুৱ ৰাগিনী, 8:32 অসমীয়া হিন্দী বোলছবিৰ, 8:32 হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব, 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব, 9:15 বিধানসভাৰ দিনটোৰ কাৰ্যাৱলীৰ চমু প্ৰতিবেদন শুনিবলৈ পাব।

9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 সপোনজ্যোতি ঠাকুৰৰ ৰচিত এখনি নাটক শুনিবলৈ পাব। এয়াই আছিল আজি আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি।

শ্ৰোতাসকলে, আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰিব। ইয়াৰ বাবে শ্ৰোতাসকলে পচন্দৰ গীত বিচাৰি মেছেজ বা কমেণ্ট কৰিব পাৰিব। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24গৰাকী বিধায়ককে ধৰি 126গৰাকী বিধায়কৰ শপত গ্ৰহণ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আজি অসমতো বিভিন্ন কাৰ্যসূচী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব।

0: বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত লবলৈ অনুমতি দিয়া হয়। ইয়াৰ পাছত শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে।
1: শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ 22তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ বা বহিবলৈ সক্ষম হৈছে।
0: উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত অধ্যক্ষগৰাকীয়ে কয় যে শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতাই বিধানসভাৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব। বিধানসভাত কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176 এক অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকল নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাজ্যৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবী জনাই সদৌ বড়ো ছাত্ৰ সন্থাই আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, গোৱালপাৰা, শোণিতপুৰ, ধেমাজি আৰু বৰপেটাকে ধৰি কমেও 12খন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ৰ পাঠ্যপুথি লাভ কৰা বুলি অভিযোগ তোলে। এপছুৰ সভাপতি কুৰৱ মাধৱ ৱেৰীয়ে ভাৰতীয় সংবিধানৰ 21 ক অনুচ্ছেদ আৰু শিক্ষাৰ অধিকাৰ আইনৰ কথা উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি লাভ নকৰা বিষয়টো গুণগত মৌলিক শিক্ষাৰ অধিকাৰ খৰ্ব হোৱাৰ সমপৰ্যায়ৰ বুলি উল্লেখ কৰে। সংগঠনটোৱে লগতে মাধ্যমিক পৰ্যায়ৰ ছাত্ৰীৰ বাবে পৰম্পৰাগত বড়ো দখনাৰ ইউনিফৰ্ম আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে উন্নতমানৰ কপাহী ইউনিফৰ্মৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযানক আহ্বান জনায়। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সময়মতে স্কুল বেগকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অনুৰোধ জনায়। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত এপ্লাইড মেনেজমেণ্ট, অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম, খাদ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগত কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৰ্মশালা সন্দৰ্ভত এগৰাকী উদ্যোক্তাই

0: দৰে কয়।
1: আসাম স্কিল ইউনিভাৰ্চিটিৰ যিটো প্ৰচেষ্টা, বিশেষকে তেখেতসকলে তামোলপুৰ আৰু ওদালগুৰি অঞ্চলখিনিক বেছি গুৰুত্বপূৰ্ণভাৱে ল'ৰা ছোৱালীখিনিক সুযোগ দিব খুজিছে। এই বিশ্ববিদ্যালয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ, য'ত তেখেতসকলে এটা থুলমূলকৈ মই যদি ক'ব বিচাৰোঁ, যিখিনি EWS কেটাগৰীৰ ল'ৰা ছোৱালী আছে তেখেতসকলৰ ফিজ পৰ্যন্ত ইয়াত বিনামূলীয়াভাৱে পঢ়িব পাৰিব ইউনিভাৰ্চিটিত। তেখেতসকলে 5 বছৰীয়া ইণ্টিগ্ৰেটেড ইঞ্জিনিয়াৰিং কোৰ্চ কৰিব পাৰিব, য'ৰ পৰা তেখেতসকলে বিটেক কৰি পিনে ওলাই আহিব পাৰিব, আৰু লগতে বহু ধৰণৰ কোৰ্চ কিছুমান প্ৰভাইড আছে। আৰু আমাৰ ৱেবছাইট, আসাম স্কিল ইউনিভাৰ্চিটিৰ ৱেবছাইটবিলাক ভিজিট কৰিবৰ কাৰণে মই আহ্বান জনালোঁ। আৰু এণ্ট্ৰেঞ্চ আছে আমাৰ এইটো মাহৰ 31 তাৰিখে লাষ্ট ডেট এণ্ট্ৰেঞ্চৰ ফৰ্ম ফিল আপ।
0: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উজ জোহা উদযাপনৰ ব্যৱস্থাপনা সন্দৰ্ভত ধুবুৰী জিলা আয়ুক্তৰ সভাকক্ষত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মেঘনিধি দাহালৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত শ্ৰীদাহালে অহা 28 মে'ত সংশ্লিষ্ট বিভাগক নিষ্ঠা আৰু আন্তৰিকতাৰ দায়িত্ব পালন কৰি জিলাখনত সুচাৰুৰূপে ঈদ উদযাপনৰ বাবে আহান জনায়। জিলা আয়ুক্তই অসম গো সংৰক্ষণ আইন 2001ৰ বিধানসমূহৰ বিষয়ে সকলোকে অৱগত কৰি এই আইনৰ অধীনত যথাযথ অনুমতি পত্ৰ অবিহনে গো হত্যা, বিক্ৰী আৰু পৰিবহণত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। শ্ৰীদাহালে আজিৰ সভাত উপস্থিত থকা মছজিদ আৰু ঈদগাহসমূহৰ প্ৰতিনিধিসকলক নিজ নিজ সম্প্ৰদায়ক এই আইনৰ বিধানসমূহৰ বিষয়ে অৱগত কৰিবলৈ আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ জিলা পশু চিকিৎসা বিষয়াক প্ৰয়োজনীয় অনুযায়ী পৰিদৰ্শন আৰু প্ৰামাণিকৰণৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে লগতে স্বাস্থ্য বিভাগক ভিৰ থকা ঈদগাহসমূহত যিকোনো জৰুৰীকালীন চিকিৎসাৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনত PM ডিভাইন আঁচনিৰ জৰিয়তে 3D প্ৰিণ্টিং COE টেক চিটি গুৱাহাটীয়ে শিক্ষাবিদ আৰু উদ্যোগীসকলৰ সৈতে মিলিত হৈ 3D প্ৰিণ্টিঙকে ধৰি উদ্যোগ 4.0ৰ বিভিন্ন প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু প্ৰচাৰ কৰিছে। ইয়াৰ ভিতৰত ডিজিটেল আৰ্হি আৰু 3D প্ৰিণ্টিঙৰ জৰিয়তে স্বাস্থ্যখণ্ডত, বিশেষকৈ দন্ত চিকিৎসাত বিশেষ অগ্ৰগতি লাভ কৰিছে। শেহতীয়াকৈ কৃত্ৰিম দাঁত ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত এই ব্যৱস্থা যথেষ্ট ফলপ্ৰসূ হোৱা পৰিলক্ষিত হৈছে। এমট্ৰনৰ সহযোগত 3D প্ৰিণ্টিং চেণ্টাৰ অৱ এক্সেলেন্স আৰু এইমছ গুৱাহাটী NHAK কোহিমাৰ জৰিয়তে উত্তৰ পূব ভাৰতৰ দন্ত চিকিৎসকসকলে 3D প্ৰিণ্টিং সন্দৰ্ভত যোৱা 18 মে'ৰ পৰা অনুষ্ঠিত এখন কৰ্মশালাত যোগদান কৰে। এই কৰ্মশালাৰ আজি সামৰণি পৰিছে। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ বৈঠক জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত আজি অনুষ্ঠিত হয়। বৈঠকত শিশু কল্যাণ সমিতি আৰু কিশোৰ ন্যায় পৰিষদৰ কাৰ্যকলাপৰ জৰিয়তে অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। শিশু কল্যাণ আৰু সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। আইনসন্মত দত্তক গ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ লগতে অনাথ, অসহায় আৰু যত্নৰ প্ৰয়োজন হোৱা শিশুসকলৰ সুৰক্ষা, উন্নত ভৱিষ্যত নিশ্চিত কৰাৰ বাবে দত্তক গ্ৰহণ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বৈঠকত উল্লেখ কৰা হয়। বিশ্বনাথ জিলাৰ হেলেম ৰাজচক্ৰৰ অন্তৰ্গত ডাঠকলাত আজি সেনা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, দুৰ্যোগ সঁহাৰি বাহিনীৰ 2 বেটেলিয়ন আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ সহযোগত বান সাহায্য সঁহাৰি অনুশীলন সম্পন্ন কৰা হয়। আন্তঃবিভাগীয় সমন্বয় শক্তিশালী কৰা, দুৰ্যোগৰ প্ৰাৰম্ভিক প্ৰস্তুতি তথা বাৰিষাৰ সময়ত কাৰ্যকৰী বান ব্যৱস্থাপনাৰ বাবে যুটীয়া সঁহাৰি ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে এই অনুশীলনৰ আয়োজন কৰা হয়। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণীৰ পৰা।
2: আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মে'ৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চাহ বোৰ্ডৰ উদ্যোগত আৰু যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত এই দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষণ দি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই কয় যে প্ৰযুক্তি আৰু মানসম্পন্ন সঁজুলিৰ যথাযথ প্ৰয়োগৰ জৰিয়তে চাহ খেতিৰ উত্তৰণ ঘটোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ কয় যে অতি পুৰণি সংগঠিত কৃষিখণ্ড হিচাপে চাহ খেতিয়ে আৰ্থ সামাজিক অৱস্থা আগবঢ়াই নিয়াৰ উপৰি বিদেশী মুদ্ৰা উপাৰ্জন তথা অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰতো প্ৰভূত বৰঙণি আগবঢ়াইছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসম শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা, লাখ লাখ শ্ৰমিকৰ

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি।

কাইলৈ আমাৰ কেন্দ্ৰৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:50, 6:00 হিন্দীত বাতৰি, 6:05 ইংৰাজীত বাতৰি, 6:15 উপাসনা, 6:30 শিল্পীৰ পৃথিৱীত এভুমুকী, 7:00 নিয়োগ বাতৰি, 7:05 অসমীয়াত বাতৰি, 7:15 সুপ্ৰভাত। কাইলৈ সুপ্ৰভাত অনুষ্ঠানটি যুগুতাই আগবঢ়াব নিৰ্মালী দত্তই, 7:30 মূৰ্চনা, 8:00 সমাচাৰ প্ৰভাত, 8:00

15 মিনিটত মৰ্ণিং নিউজ, 8:30 গীতিমালিকা শুনিবলৈ পাব, 9:00 পুৱাৰ আঞ্চলিক বাতৰি, 9:15 জিলাৰ ৰেহৰূপ।

9:25 বিধানসভাত অসমৰ ৰাজ্যপালৰ ভাষণৰ পোনপটীয়া প্ৰচাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 10:00 ৰঞ্জিত গগৈ ৰচিত এখনি আলোক্য শুনিবলৈ পাব। 11:00 পৰা বিয়লি 4:29 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 4:30 যুৱ তৰংগ অনুষ্ঠান দি শুনিবলৈ পাব। 5:00 হিন্দীত বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান শুনিবলৈ পাব। 5:15 অসমীয়াত আঞ্চলিক বাতৰি, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান, 6:10 কৃষকবাণী, 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

7:05 এটি বৃন্দ গীত শুনিবলৈ পাব। 7:10 অসমীয়াত বাতৰি। 7:20 শেৱালী শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব। 7:30 ফুলহৰি। 8:00 অসমীয়াত মুখ্য বাতৰি। 8:02 কেইটিমান অসমীয়া গীত শুনিবলৈ পাব। 8:22 হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 শুনিবলৈ পাব।

9:15 বিধানসভাৰ দিনটোৰ কাৰ্যাৱলীৰ চমু প্ৰতিবেদন শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব। এয়াই আছিল কাইলৈ আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি।

আকাশবাণী নগাঁও এতিয়া শুনক পদ্মধৰ চলিহা ৰচিত এটি বৃন্দগীত।

0: বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও, খন্তেক পিছতে অসমীয়াত বাতৰি শুনিবলৈ পাব।
1: ৰচিত বৃন্দকান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অভিনন্দন জ্ঞাপন কৰিছে, ভাৰতে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ঐক্যবদ্ধ বিশ্বব্যাপী প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে, বিশ্বই ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। এতিয়া শুনক বিতং বাতৰি। 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশন আজি দিছপুৰত অনুষ্ঠিত হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ 24 বিধায়ককে ধৰি মুঠ 126 নৱনিৰ্বাচিত বিধায়কক শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্ত নেওগে শপত লয়। ইয়াৰ পাছত শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্যপৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আস্থা ব্যক্ত কৰে। উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত অধ্যক্ষগৰাকীয়ে কয় যে শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনসেৱাৰ প্ৰতি থকা অটল দায়বদ্ধতাই বিধানসভাৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব। ভাৰতে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ঐক্যবদ্ধ বিশ্বব্যাপী প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত হোৱা ব্ৰিক্সৰ 11 বাৰ্ষিক সন্ত্ৰাসবাদ বিৰোধী কৰ্মগোটৰ বৈঠকত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব CB জৰ্জে সন্ত্ৰাসবাদক সমৰ্থন কৰা আৰু আশ্ৰয় দিয়াসকলক জবাবদিহি কৰাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে গুৰুত্ব আৰোপ কৰে। সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ সম্পৰ্কে হোৱা উদ্বেগ প্ৰকাশ কৰি তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল হবলৈ আৰু সন্ত্ৰাসবাদক বিত্তীয় সাহায্য আগবঢ়োৱাত বাধা আৰোপ কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰি তুলিবলৈও আহ্বান জনায়। ইয়াৰ লগতে ব্ৰিক্সৰ সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা স্থায়ী, সৰ্বাত্মক আৰু ফলপ্ৰসূ কৰি তুলিবলৈ শ্ৰীজৰ্জে আহ্বান জনায়। বিশ্বই ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 5 ৰাষ্ট্ৰ ভ্ৰমণ সন্দৰ্ভত নতুন দিল্লীত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি শ্ৰীগোৱেলে কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে সমাজৰ প্ৰতিটো শ্ৰেণীক সুবিধাৰ নিশ্চয়তা প্ৰদান কৰিব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণে বিশ্বৰ মঞ্চত ভাৰতক শক্তিশালীৰূপে প্ৰতিষ্ঠিত কৰে। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতত 7,500 কোটিৰ পৰা 10,000 কোটি টকা পৰ্যন্ত বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতিকে ধৰি আৰব আমিৰী ৰাষ্ট্ৰৰ সৈতে প্ৰায় 57 চুক্তি স্বাক্ষৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অপমানজনক মন্তব্যৰ বাবেও শ্ৰীগোৱেলে ক্ষোভ প্ৰকাশ কৰে। চতুৰ্থ ভাৰত আফ্ৰিকা শীৰ্ষ সন্মিলন আফ্ৰিকাৰ কোনো কোনো অঞ্চলত দেখা দিয়া স্বাস্থ্যজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্থগিত কৰা হৈছে। অহা 28-31 মেলৈ এই সন্মিলন নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছিল। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত আফ্ৰিকান সংঘৰ অধ্যক্ষ আৰু আফ্ৰিকান সংঘ আয়োগৰ মাজত হোৱা পৰ্যালোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। শীৰ্ষ সন্মিলন আৰু ইয়াৰ লগত জড়িত অন্যান্য বৈঠকৰ নতুন তাৰিখ পাৰস্পৰিক পৰামৰ্শ অনুসৰি ঠিৰাং কৰা হ'ব আৰু উচিত সময়ত এই বিষয়ে প্ৰকাশ কৰা হ'ব। ভাৰতে আফ্ৰিকাৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে স্বাস্থ্যজনিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি প্ৰকাশ কৰে। ভাৰত আৰু আফ্ৰিকাই দেশ দুখনৰ মাজৰ শান্তি, সমৃদ্ধি, উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি থকা পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত নিৰ্ধাৰিত দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ বিষয়েও দোহাৰে। চৰকাৰে দেশত খাৰুৱা তেল, পেট্ৰল, ডিজেল, প্ৰাকৃতিক গেছ আৰু ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু শোধনাগাৰসমূহে চাহিদা পূৰণৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি পুনৰ দোহাৰে। ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু শোধনাগাৰসমূহত প্ৰতিদিনে 26,000 ৰন্ধন গেছ উৎপাদন কৰা হৈছে। নতুন দিল্লীত পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত অনুষ্ঠিত আন্তঃ মন্ত্ৰালয়ৰ বৈঠকত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে যোগান স্থিৰ হৈ আছে। পেট্ৰল পাম্পসমূহত পেট্ৰলৰ উপলভ্যতা ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰন্ধন গেছো পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু বিগত 3টা দিনত 1,36,00,000 ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে। ইপিনে 1 মেৰ পৰা এতিয়ালৈকে 1,32,000 বাণিজ্যিক চিলিণ্ডাৰৰ যোগান ধৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। শেহতীয়াকৈ ৰেলত সংঘটিত কেইবাটাও অগ্নিকাণ্ডৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা অসামাজিক উপাদান জড়িত থকাৰ কথা বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰালয়ে কয় যে এই পৰিঘটনাসমূহ গুৰুত্ব সহকাৰে লোৱা হৈছে আৰু ৰেল সুৰক্ষা বাহিনীয়ে সক্ৰিয়ভাৱে তদন্ত আৰম্ভ কৰিছে। পৰ্যালোচনা বৈঠকত হোৱা আলোচনাত প্ৰতিবেদনৰ জৰিয়তে ক্ষেত্ৰসমূহৰ পৰা গোপন তথ্য সংগ্ৰহৰ ব্যৱস্থা শক্তিশালী কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰযুক্তিচালিত সুৰক্ষা ব্যৱস্থা বৃদ্ধি, সমগ্ৰ ৰেলৱে নেটৱৰ্কত CCTV সংস্থাপন আৰু কাৰ্যকৰী সুৰক্ষা উন্নীত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত চাইবাৰ সুৰক্ষা শক্তিশালী কৰা, কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিত শক্তিশালী নিৰীক্ষণ ব্যৱস্থা স্থাপনৰ সন্দৰ্ভত বৈঠকত আলোকপাত কৰা হয়। মাউণ্ট এভাৰেষ্টৰ শিখৰত সফলতাৰে উপনীত হোৱা 274গৰাকী পৰ্বতাৰোহীৰ ভিতৰত 3জন ভাৰতীয় পৰ্বতাৰোহীয়ে এদিনতে সৰ্বাধিক আৰোহণৰ নতুন অভিলেখ কৰে। বিশ্ব অভিলেখ গঢ়া দলটোত থকা ভাৰতীয় 3গৰাকী পৰ্বতাৰোহী হ'ল তুলসী ৰেড্ডি পালনপুৰী, সন্দীপ আৰে আৰু অজয় পাল সিং ধালিৱাল। এই বছৰৰ প্ৰথম ভাগত নেপালৰ কামি ৰীতা শ্বেৰ্পাই 32বাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি নিজৰ অভিলেখ ভংগ কৰিছিল। একেদৰে নেপালৰ লগপা শ্বেৰ্পাই 11বাৰ একেলগে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ চাংলা জিলাত আজি দুটা পৃথক কয়লা খনি দুৰ্ঘটনাত 2জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে 1জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰথম দুৰ্ঘটনাটো আখোৱাল কয়লা খনিত আৰু দ্বিতীয়টো চাপাৰমাষ্টি এলেকাত সংঘটিত হয়। উদ্ধাৰকাৰী দল, স্থানীয় লোক আৰু সহকৰ্মী শ্ৰমিকসকলে আবদ্ধ হৈ থকা শ্ৰমিককেইজনক উদ্ধাৰ কৰে। পাকিস্তানৰ কয়লা খনিসমূহত সঠিক নিৰাপত্তা ব্যৱস্থাৰ অভাৱ সম্পৰ্কে স্থানীয় বাসিন্দা আৰু শ্ৰমিক সংগঠনসমূহে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তৎকালে এনে ঘটনাৰ সমাধান কৰাৰ বাবে আহ্বান জনায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দক্ষিণ কোৰিয়াৰ পৰিক্ৰমা মন্ত্ৰী কুৱন অহ ইউলে আজি যুটীয়াভাৱে ছিউলৰ ইমজিঙাক পাৰ্কত ভাৰতীয় যুদ্ধ স্মাৰক উদ্বোধন কৰে। কোৰিয়ান যুদ্ধৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে স্মাৰক অনুষ্ঠানৰ অংশ হিচাপে এই স্মাৰকটো যুদ্ধৰ সময়ত ভাৰতীয় সেনা আৰু ভাৰতৰ প্ৰতিৰক্ষা বাহিনী 60 পেৰাফিল্ড এম্বুলেন্সৰ দ্বাৰা প্ৰদান কৰা সাহস, ত্যাগ আৰু মানৱীয় সেৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে নিৰ্মাণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কোৰিয়ান উপদ্বীপত শান্তি আৰু মানৱীয় সহায়ৰ ক্ষেত্ৰত ভাৰতৰ অৱদানৰ স্থায়ী উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অভিনন্দন জ্ঞাপন কৰিছে। বিশ্বই ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
0: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত ৰূপম কাকতিৰ কণ্ঠত দুটি আধুনিক গীত শুনাবলৈ লৈছো। প্ৰথম গীতৰ কথা ৰূপম কাকতিৰ।

শ্ৰোতাই সুৰলহৰি অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইবাৰ এয়া লতা মংগেশকাৰ বোলছবি ও কণ্ঠী।

অনুষ্ঠানত সেয়া আছিল কিশোৰ কুমাৰ বোলছবি ব্লেকমেইল। এইবাৰ এয়া লতা মঙ্গেশকাৰ, মুকেশ আৰু সংগীসকল, বোলছবি ৰোটি কপৰা অৰ মকান।

0: ইমান পৰে শ্ৰোতাই হুলহৰি অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি ইমানতে সামৰিছোঁ। FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে, আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তে গীতৰ বাবে অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে পচন্দৰ গীত বিচাৰি মেছেজ বা কমেণ্ট কৰিব পাৰে। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায় আৰু বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। এয়া আকাশবাণী নগাঁও। কণ্টেক্ট পিছতে অসমীয়াত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ 24 গৰাকী বিধায়ককে ধৰি মুঠ 126 গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায়। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰাৰ প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবী জনাই সদৌ বড়ো ছাত্ৰ সন্থাই আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা 3-দিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে উৎকোচ লোৱাৰ অভিযোগত গুৱাহাটীৰ ৰূপনগৰৰ ভূমিলক্ষ্য তথা জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক লাচিত কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটান্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকলৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠান যুৱৰাগিনী। প্ৰিয় শ্ৰোতাবন্ধু, আজি যুৱৰাগিনী অনুষ্ঠানটি আগবঢ়াই নিবলৈ ষ্টুডিঅ'ৰ মজিয়াত মাইক্ৰফোনৰ সন্মুখত মই অভিলাষা বৈদ্যয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পলম নকৰি আহকচোন অনুষ্ঠানৰ মাজলৈ আগবাঢ়ো। প্ৰিয় যুৱবন্ধু, কিমাননো আৰু বসন্ত বা ফাগুনৰ কথা পাতিম। আহকচোন আজি আমি কথা পাতোঁ শৈশৱৰ বিষয়ে। এংকৰি বেংকৰি ওলাই অহা লাহে কৰি বগে সেৱা কৰি যায়, আচলতে এনে কিছুমান কবিতা বা গীতৰ কলিৰ মাজত আমি আমাৰ শৈশৱৰ মধুৰ স্মৃতি আজিও মনত কঢ়িয়াই ফুৰিছোঁ। নাৰবাট পাভ মাছ আৰু এটিকাচ, বাৰ টকাত কিনি আনি কিয় বাৰু নাচ, এইসমূহ হৈছে আমাৰ শৈশৱৰ কবিতা। বহু গভীৰ বা অৰ্থবাহী নহয় যদিও উঠৰ কোণত হাঁহি বিয়পাব পৰা, লগতে বাৰে বাৰে আওৰাবলৈ মন যোৱা আমাৰ মনৰ কবিতা। আহকচোন যুৱবন্ধু, শৈশৱক সুঁৱৰি অনুষ্ঠানৰ এইখিনিতে আমি শুনো এটি গীত। গীতৰ কথা বিষ্ণুপ্ৰসাদ ৰাভা, কণ্ঠদান কৰিছে সন্ধ্যা মেননে।

জীৱনৰ আটাইতকৈ সোণোৱালী কাল হ'ল শৈশৱকাল। মোক বা আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে জীৱনৰ ভাল লগা সময় কোনখিনি আছিল বুলি, বিনা দ্বিধাই হয়তো আমি উত্তৰ দিম শৈশৱৰ সময়খিনি বুলি। প্ৰিয় যুৱবন্ধু, পখিলা খেদি পখিলাৰ পিছে পিছে উৰি ফুৰা সময়ৰ পৰা সোণ পৰুৱা বিচাৰি চলাথ কৰাৰ সময়লৈকে এক নিৰ্ভেজাল মৰম বুকুত লৈ বাস্তৱৰ জটিলতাৰ পৰা আঁতৰি অকল ধেমালি কৰাৰ সময় আছিল শৈশৱ। কেতিয়াবা বাৰে বাৰে মনত পৰেনে বাৰু সমনীয়াৰ সৈতে গছত উঠা, লুকা ভাকু খেলা, কাগজৰ নাও ঢকুৱাৰ গাড়ী সজাই খেলা, চাইকেলৰ টায়াৰেৰে গাড়ী চলোৱা, স্কুলৰ গৰমৰ বন্ধত মামাৰ ঘৰলৈ যোৱা সময়বোৰ চাগে আজি আৰু অলপ নষ্টালজিক হৈ পৰিছে, নহয় জানো যুৱবন্ধু? কথাখিনি আৰু অলপ নষ্টালজিক কৰিবলৈ আহকচোন এইখিনিতে শুনো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

আশা কৰিছো যুৱবন্ধু আপোনালোকে গীতটি শুনি শৈশৱৰ স্মৃতি ৰোমন্থন কৰিছে। ঠাণ্ডা দিনত ৰাতিপুৱা দুকমোকালি সময়ত চাইকেলৰ পেডেল মাৰি মাৰি টিউচনলৈ যোৱা, স্কুলত ছাৰে অংক নোৱাৰিলে চেকনিৰে পিটা, দিনবোৰ বৰ্তমানৰ আধুনিকতাৰ পৃথিৱীৰ পৰা সম্পূৰ্ণ বেলেগ আছিল। নিৰ্ভেজাল আছিল সেই সময়ৰ শৈশৱ। প্ৰিয় যুৱবন্ধু, স্কুলৰ অনুষ্ঠানসমূহ যেনে ৰাভা দিৱস, বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস বা শিক্ষক দিৱস আদিত গান কবিতা লগতে নৃত্য গীতত অংশগ্ৰহণ কৰাও আছিল শৈশৱৰ এটি ৰোমাঞ্চকৰ পৃষ্ঠা। প্ৰিয় যুৱবন্ধু, আহকচোন এইখিনিতে শুনো জুৰি বৰুৱাৰ কণ্ঠৰ এই গীতটি।

ইমানপৰে আপোনালোকে শুনিলে জুৰি বৰুৱাৰ কণ্ঠৰ গীতটি। নষ্টালজিক কৰা শৈশৱৰ এই দিনবোৰৰ কথা বাৰু আমি সদায় মনত ৰাখিম। প্ৰিয় যুৱবন্ধু, হয়তো বৰ্তমান আপোনালোক বহুতো এই সন্ধিয়াৰ সময়খিনিত দিনটোৰ ব্যস্ততাবোৰ সামৰি অলপমান সময় নিজৰ লগত কটাব বিচাৰে। এই নিজৰ লগত কটোৱা সময়খিনিত দিনটোৰ শেষত ভাগৰুৱা মনটোক সকাহ দিব পৰাকৈ আপোনালোকলৈ আগবঢ়াইছোঁ অংগৰাগ পাপন মহন্তৰ কণ্ঠৰ এই গীতটি।

আপোনালোকে ইমান পৰে শুনিলে অংগৰাগ পাপন মহন্তৰ কণ্ঠৰ গীতটি। প্ৰিয় যুৱবন্ধু, সময়ে যিহেতু ইংগিত দিছে আজিৰ যুৱৰাগিনী অনুষ্ঠানৰ পৰা মই অভিলাষা বৈদ্যই বিদায় লোৱাৰ সময় আহি পৰিছে। আকৌ লগ পাম এটি নতুন সন্ধ্যাত এটি নতুন অনুষ্ঠানৰ সৈতে। অনুষ্ঠানৰ শেষত আপোনালোকলৈ আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি। আশা কৰিছোঁ আপোনালোকে গীতটি শুনি ভাল পাব, লগতে শুনি থাকিব আকাশবাণী নগাঁও। ধন্যবাদ।

ইমান পৰে শ্ৰোতাই যুৱৰাগিনী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে কেইটিমান অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কেইটিমান অসমীয়া বোলছবিৰ গীত। প্ৰথমেই এয়া ভূপেন হাজৰিকা, বোলছবি মণিৰাম।

শক্তিশালী উদাত্ত কণ্ঠ তিতিয়া এদিন আকাশে কোলে।

এইবাৰ শুনক সমৰ হাজৰিকা আৰু মালবিকা বৰাৰ কণ্ঠত দেৱী বোলছবিৰ এই গীতটি।

আকাশবাণী নগাঁও খন্তেক পিছতে 8:45 বজাত সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ @9 শুনিবলৈ পাব।

0: আকাশবাণী নগাঁও খন্তেক পিছতে 9:15 বিধানসভাৰ দিনটোৰ কাৰ্যাৱলীৰ চমু প্ৰতিবেদন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: প্ৰতিবেদনটি যুগুতাইছে মুকুট ৰয়ে।
2: সম্পূৰ্ণ সাংবিধানিক বিধি ব্যৱস্থাৰ মাজেৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী তথা সকলো ধৰ্মাৱলম্বী লোকৰ আশা ভৰসাৰ থলী ষোড়শ অসম বিধানসভা গঠন হ'ল। ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনাই সম্পন্ন হোৱা বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচনৰ মাধ্যমেৰে অসম বিধানসভাৰ দ্বাবিংশতিতম অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। ইয়াৰ লগে লগে দ্বিতীয়বাৰৰ বাবে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে অসম বিধানসভাৰ অধ্যক্ষৰ আসনত উপৱিষ্ট হোৱাৰ সুযোগ পালে। স্মৰ্তব্য যে অসম বিধানসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে শাসকীয় মিত্ৰজোঁটে বুধবাৰে পৃথকে পৃথকে এন ডি এৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ হৈ 3খন মনোনয়ন পত্ৰ দাখিল কৰে। শাসকীয় বিজেপিৰ হৈ দাখিল কৰা প্ৰথমখন মনোনয়ন পত্ৰত প্ৰস্তাৱক হিচাপে বিধায়ক মানৱ ডেকা আৰু সমৰ্থক হিচাপে ঋষিৰাজ হাজৰিকাই স্বাক্ষৰ কৰে। একেদৰে দ্বিতীয়খন মনোনয়ন পত্ৰত মিত্ৰদল অগপৰ হৈ প্ৰস্তাৱক হিচাপে ডঃ তপন দাসে আৰু সমৰ্থক হিচাপে বিধায়ক ধৰ্মেশ্বৰ ৰয়ে স্বাক্ষৰ কৰে। তৃতীয়খন মনোনয়ন পত্ৰ দাখিল কৰে মিত্ৰদল বিপিএফে। মিত্ৰদল বিপিএফৰ হৈ তৃতীয়খন মনোনয়ন পত্ৰত প্ৰস্তাৱক হিচাপে বিধায়ক চৰণ বড়োৱে আৰু সমৰ্থক হিচাপে বিধায়ক মনেশ্বৰ ব্ৰহ্মই স্বাক্ষৰ কৰে। শাসকীয় বিজেপিকে ধৰি মিত্ৰদল অগপ আৰু বিপিএফে বিধানসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ হৈ পৃথকে পৃথকে দাখিল কৰা কেওখন মনোনয়ন পত্ৰকে সদনৰ মজিয়াত বৃহস্পতিবাৰে ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বৈধ ঘোষণা কৰে। অসম বিধানসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে আন কোনো প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাছিল। ইয়াৰ বাবে অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি সদনৰ মজিয়াত অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে জ্যেষ্ঠ বিধায়কগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে গঠন হ'ল ষোড়শ অসম বিধানসভা। এই আপাহতে অস্থায়ী অধ্যক্ষৰ আহ্বান মৰ্মে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শাসক বিৰোধী উভয় শিবিৰৰ বিধায়ক বিধায়িকাসকলে অসম বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ আসনলৈকে আগবঢ়াই নিয়ে। ইয়াৰ পাছতে ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক সদনৰ দায়িত্ব চমজাই দিয়ে। সেই অনুসৰি শাসক বিৰোধী উভয় শিবিৰকে সাক্ষী কৰি অসম বিধান

0: সভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ৰঞ্জিৎ কুমাৰ দাসে দায়িত্ব গ্ৰহণ কৰে। অসম বিধানসভাৰ দায়িত্ব গ্ৰহণ কৰিয়েই সদনৰ গৰিমা অটুট ৰখাৰ বাবে নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে সংকল্প গ্ৰহণ কৰে। এই আপাহতে ষোড়শ অসম বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা বিধায়ক বিধায়িকাসকলৰ সুবিধাৰ্থে জুলাইত প্ৰশিক্ষণৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সদনত উল্লেখ কৰে নৱনিৰ্বাচিত অধ্যক্ষগৰাকীয়ে। তিনিদিনীয়াকৈ হ'বলগীয়া এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়ক বিধায়িকাসকলক অসম বিধানসভাৰ কাৰ্য পৰিচালনা আৰু নিয়মাৱলীৰে পৰিচয় কৰাই দিয়াটোৱেই মূল লক্ষ্য বুলিও তেওঁ সদনত উল্লেখ কৰে। অদূৰ ভৱিষ্যতে বিধানসভাৰ অধ্যক্ষ শব্দৰ ইংৰাজী সমৰ্থক স্পীকাৰ শব্দটো সংশোধনীৰ বাবে কমনৱেলথ পাৰ্লিয়ামেণ্টত উত্থাপন কৰাৰো বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে পোষকতা কৰে। অসম বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত অভিনন্দনসূচক বক্তব্য দাঙি ধৰি বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে পূৰ্বৰ কাৰ্যকালৰ দৰে অনাগত দিনতো সদনৰ মজিয়াত নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰৰ কাৰ্যকালত অসম বিধানসভাৰ অধ্যক্ষ হিচাপে ইতিমধ্যে যিসকলে কাৰ্যনিৰ্বাহ কৰিছিল সেইসকলে সম্পূৰ্ণ নিৰপেক্ষভাৱে সদন পৰিচালনা কৰিছিল। অনাগত দিনতো বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসেও পূৰ্বৰ দৰে নিৰপেক্ষভাৱে সদন পৰিচালনা কৰিব তাত কোনো সন্দেহ নাই বুলি তেওঁ প্ৰকাশ কৰে। বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰতিনিধিত্ব কৰা ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ উন্নয়নৰ দায়িত্ব অসম মন্ত্ৰীসভাই গ্ৰহণ কৰিব বুলি অভিনন্দনসূচক বক্তব্যৰ মাজতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষক অগপ বিধায়িনী গোটৰ দলপতি অতুল বৰায়ো অভিনন্দন জ্ঞাপন কৰে। অভিনন্দনসূচক বক্তব্যৰ মাজতে সদন পৰিচালনাৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষক সৰ্বদিশতে সহযোগিতা আগবঢ়োৱাৰো অগপ বিধায়িনী গোটৰ দলপতিগৰাকীয়ে আশ্বাস দিয়ে। বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষৰ পৰা শাসক বিৰোধী উভয় শিবিৰে সদনৰ মজিয়াত ন্যায় পাব বুলি আশা ব্যক্ত কৰে বিপিএফৰ বিধায়ক তথা বিপিএফ বিধায়িনী গোটৰ দলপতি ৰবিৰাম নাৰ্জাৰীয়ে। শাসকীয় পক্ষৰ লগতে বিৰোধী শিবিৰৰ বিধায়কসকলেও নৱনিৰ্বাচিত অধ্যক্ষক অভিনন্দন জনায়। বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জ্ঞাপন কৰি সদনত নিৰপেক্ষতা বজাই ৰখাৰ আহ্বান জনায় কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদ, কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰ, ডঃ জয়প্ৰকাশ দাস, ৰিকিবুদ্দিন আহমেদকে ধৰি আন কেইবাজনো বিধায়কেও অনুৰূপ আহ্বান জনায়। ইয়াৰ পূৰ্বে ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যৰ বিভিন্ন বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়ক বিধায়িকাসকলক জ্যেষ্ঠতাৰ ভিত্তিত ইংৰাজী বৰ্ণমালাৰ ক্ৰম অনুসৰি গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাই অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে। সেই অনুসাৰে ষোড়শ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা 126গৰাকী বিধায়ক বিধায়িকাৰ ভিতৰত 124গৰাকী বিধায়ক বিধায়িকাই মুঠ 9টা ভাষাত গোপনীয়তাৰ শপতবাক্য পাঠ কৰে। দেশৰ সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভুক্ত অসমীয়া, সংস্কৃত, ইংৰাজী, হিন্দী আৰু বড়ো ভাষাৰ উপৰি সংবিধানৰ অনুসূচীকৰণ নোহোৱা ৰাজবংশী, কাৰ্বি আৰু ৰাভা ভাষাতো বিধায়ক বিধায়িকাসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয়। ইয়াৰ লগে লগে ৰাজ্যৰ সংসদীয় পৰিক্ৰমাত নতুন ইতিহাসৰ সৃষ্টি হ'ল, কিয়নো ষোড়শ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়ক বিধায়িকাসকলৰ ভিতৰত 76গৰাকীয়ে অসমীয়া ভাষাত, 16গৰাকীয়ে সংস্কৃত ভাষাত, 9গৰাকীয়ে বাংলা ভাষাত, 8গৰাকীয়ে বড়ো ভাষাত, 4গৰাকীয়ে ইংৰাজী ভাষাত, 5গৰাকীয়ে কাৰ্বি ভাষাত, 3গৰাকীয়ে ৰাজবংশী ভাষাত আৰু 1গৰাকী বিধায়কে ৰাভা ভাষাত গোপনীয়তাৰ শপত বাক্য পাঠ কৰে। সদনৰ পৰম্পৰা অনুসৰি ষোড়শ অসম বিধানসভাৰ বিধায়ক হিচাপে সদনত প্ৰথমে গোপনীয়তাৰ শপত বাক্য পাঠ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছত অসম মন্ত্ৰীসভাৰ সদস্যসকল, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষসকল, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ পাছত জ্যেষ্ঠতাৰ ভিত্তিত ইংৰাজী বৰ্ণমালাৰ ক্ৰম অনুসৰিয়ে অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অৱশ্যে ব্যক্তিগত অসুবিধাৰ বাবে শপত গ্ৰহণৰ পৰা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমল বিৰত থাকে। ইপিনে অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা জাতীয় সাজপাৰ পৰিধান কৰি বিধায়ক বিধায়িকাসকল সদনলৈ আহে। সকলোৱে ইয়াৰ জৰিয়তে দায়বদ্ধতাৰ পৰিচয় দিয়ে। পাছত অসম বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে শুকুৰবাৰে পুৱা 9:30 বজালৈকে সদন স্থগিত ঘোষণা কৰে। এয়াই আছিল আজি অসম বিধানসভাৰ প্ৰথম দিনাৰ অধিৱেশনৰ কাৰ্যবিৱৰণী।
1: শ্ৰোতাসকলে বিধানসভাৰ আজিৰ দিনটোৰ

0: এফালা এফালে আহি থাকা অঁ এই বেচিনটোৰ ওচৰলৈ আহাচোন আইনাখন চোৱা
1: ইমান ক'লা ক'ত লাগিল
0: দিয়া দিয়া শাকখিনি দিয়া অ' তোমাৰ শাক ডাঙৰেই হ'লচোন
1: বেঞ্চখনত শুই আছিলোঁ কাষতে লেম্পটো আছিল কেৰাচিনৰ ধোঁৱা গোটেই ৰাতিটো মোৰ মুখতে এনেও মুখ ক'লা কৰা মানুহ মই আজি কিছুদিন ধৰি মোৰ মুখখন ক'লাই দেখি থাকোঁ ক'লাই দেখি থাকোঁ
0: একেবোৰ কথাকে কৈ নাথাকিবা ইমানখন দূৰ আহিছা চাহ তাহ একো খোৱাই নাই চাগৈ ময়ো খোৱা নাই পুৱা উঠি অলপ খোজকাঢ়ি মুখখন ধুই লওঁতেই তোমাক গেট খুলি সোমাই অহা দেখিলোঁ
1: চাহ দিয়ক কালি ভাত খাবলৈকে থাকিল আকাশ পাতাল ভাবি বেঞ্চখনত শুই আছিলোঁ পৰে হ'ল সেইফালে গুচি আহিলোঁ
0: মুখখন ধোৱা টুথপেষ্ট দিছোঁ ৰ'বা

0: মোৰ এটা ডাঙৰ দোষ আৱিষ্কাৰ কৰিলোঁ জানে বাইদেউ।
1: মই দেখোন তোমাৰ দোষ নেদেখুৱে।
0: আপুনি মোৰ ডাক্তৰ, সেই ফুচুলাবৰ বাবে কৈছে, মই সেইটো কথা জানো।
1: সকলো সময়তে মানুহ ডাক্তৰ হৈ থাকে নেকি?
0: মই যে সকলো সময়তে ৰোগী এই কথাটোতো আপুনি জানে, সেয়ে বুদ্ধি কৰি চিকিৎসা কৰি থাকে।
1: কথাটো অলপ অলপ সঁচা, সম্পূৰ্ণ নহয়। প্ৰকৃত সঁচাটো কি শুনিবা?
0: কি?
1: মই তোমাৰ ভাল বিচাৰোঁ।
0: ঠিক এইখিনিতে মই মোৰ দোষটো বিচাৰি পাওঁ।
1: কি দোষ?
0: মই বিশ্বাস কৰি পেলাওঁ আপোনাক। বিশ্বাস কৰি
1: মোক বিশ্বাস কৰি বেয়া লাগে?
0: ভাল লাগে, ভাল লাগে, ভাল লাগে, ভাল লাগে, ভাল লাগে। মোৰ ভৰসা এতিয়া আপুনি, কিন্তু বিশ্বাস, মই যে বিশ্বাস কৰি পেলাওঁ। বন্দুক লৈ দেশলৈ এটা পৰিৱৰ্তন আনিম। মোক ফুচুলাই দললৈ নিয়াকেইটাক বিশ্বাস কৰিছিলোঁ, বিনা দ্বিধাই দলৰ নেতাসকলক বিশ্বাস কৰিছিলোঁ, সৎ বন্ধু সহযোদ্ধাকেইটাক বিশ্বাস কৰিছিলোঁ, মোক দলত কৰা বিচাৰখন বিশ্বাস কৰিছিলোঁ, গুলিয়াই দিব বুলি বিশ্বাস কৰিছিলোঁ। কিন্তু একো নহ'ল, একো নহ'ল, মোক গুলিয়াই নিদিলে। মাৰধৰ কৰি বহু ওপৰৰ পৰা পেলাই দিলে। মৰিম মৰিম মৰিম মৰিম মৰিম নমৰিলোঁ, বাচি থাকিলোঁ, কিন্তু বলিয়া হৈ মই বলিয়া হৈ গ'লোঁ। পাগল, এটা পাগল আপোনাক গতাই দিলে মোক।
1: নাপায় সেইদৰে ক'ব।
0: আপুনি নোহোৱা হ'লে মই ঢিলা পেণ্ট এটা পিন্ধি ৰাস্তাত যে দৌৰি ফুৰে তাৰ নিচিনা হ'লোহেঁতেন। মানুহক সুধি নুফুৰিলোহেঁতেন নে? বিয়া ক'ত বিয়া বিয়া বিয়া
1: ৰ'বা, কিন্তু তেনে একো নহ'লতো।
0: কিন্তু হ'ব পাৰিলেহেঁতেন হ'ব,
1: বহুত হেঁতেন, তুমি ভাবি থাকিব পাৰা। কিন্তু মূল কথা, তুমি বৰ্তমান কি সেইটোহে।
0: আপুনি এইকেইটা কথাৰে মোক চিকিৎসা কৰিছে।
1: বিমান, তুমি খুব ভাল, এই কথাটো মোৰ ভাল লাগে। প্ৰতি মুহূৰ্ততে মই মানসিক চিকিৎসক, এই কথাটো সোঁৱৰাই থাকিলে কিন্তু মোৰ বেয়া লাগে।
0: মই চৰি বুলি ক'ব পৰা নাই যে।
1: অন্ত কথা কোৱা, তুমিতো বহুত কথা জানা
0: বাইদেউ। এখন ডাঙৰ জংগল ভাঙি যদি চাহ বাগান খোলা হয়, তেনে প্ৰথম ডাঙৰ ঘটনাটো কি ঘটে বুলি জানেনে?
1: কি?
0: বহুবিধৰ গছ কাটি এবিধ গছৰ খেতি কৰা হয়, বৈচিত্ৰ শেষ কৰি দিয়া হয়। ভিন্নতা যে আছে এই সত্যটো মানি চলা উচিত নহয়নে?
1: মই এনেকৈ ভবাই নাই কথাটো।
0: ৰাতি উজাগৰে থাকি হাতী খেদিব লাগিব, তেতিয়া সত্যৰ উপলব্ধি হয়। হাতীয়ে খাবলৈ নাপায় আমাৰ খেতিত সোমাইছে, হাতীৰ কি দোষ? এবিধ গছ, এবিধ, মাত্ৰ এবিধ।
1: ৰাইট, সেইটোতো ডাঙৰ কথা,
0: বহুত ডাঙৰ কথা, বহুত ডাঙৰ কথা। পৃথিৱীৰ এইটোৱে মই ভাবোঁ একমাত্ৰ ডাঙৰ কথা, ভিন্নতাটো স্বীকাৰ কৰিব নোৱাৰাটোৱেই ডাঙৰ কথা, এটা খেতি কৰাটোৱেই ডাঙৰ কথা। বাইদেউ, কঁকালটোৰ বিষ, আধুনিক মানুহৰ বিষ এইটোৱে।
1: ফিজিঅ'থেৰাপিষ্ট এজনক দেখুৱাই লোৱা, মই ফোন কৰি দিম।
0: বেছি হয় যদি সেই বোপনে টানি

0: এ ভৰিকেইটা চলি আছো আৰু।
1: চোৱা তোমাৰ বোপন ডাক্তৰ, ভাত খাওঁতে মাটিত তলত নবহিবা, বাইকত নুঠিবা।
0: কবি পুলি মই ডাইনিং টেবুলত ৰুম। সকলোবোৰ বিধান সকলোবোৰ ৰোগীৰ গাত নেখাতে বাইদেউ।
1: জানো জানো জানো, ডাক্তৰ যে চৰিত্ৰটো নেযায়, ফটকৈ কৰি পেলাওঁ।
0: মই আজিকালি ধ্যান কৰিবলৈ শিকিছোঁ এঠাইত। মাছ মাংস নহৰু পিঁয়াজ একো নেখাওঁ, তেওঁলোকে মানা কৰি দিছে।
1: যদি সেইবোৰে তোমাক সহায় কৰে নিশ্চয় কৰা, মাত্ৰ সেইবিলাকক তোমাক নিয়ন্ত্ৰণ কৰিবলৈ নিদিবা। তোমাৰ নিজৰ ওপৰত বিশ্বাস ৰাখা, তোমাক কাকো কণ্ট্ৰল কৰিবলৈ নিদিবা।

0: Oi, ε, ραπτικόν είναι κόσμο πολύ χάρημα. Oi, κι μάλλον ρολόις από παντού.
1: Κιο κουαλί τόι. Νόρο τι άντζαγον κιο κουαλί. Μουρ μουρο τι τίο νόρο του λάκι κολλάει.
0: Μόι να ζάνω νοχόε. Να ζάνω νοχόε. Τα νοτούν κοί έχουν κοιόν ধৰিছ। আগে পিছে দিও আজিও দি দিলো
1: এটা মূৰত সোমাই গ'ল নহয় নহৰুৰ কথাটো মই ভয় মই কি কৰো নহৰু
0: নহৰু এই কেয়া আঙুলিটোৰ নখটোৰ সমান নহৰু এফুটাই কন্দুৱাইছে কেনেকৈ চোৱা এই প্ৰকাণ্ড মানুহটো
1: আঙুলি কেয়া আঙুলি নখৰ সমান কেয়া আঙুলিৰ নখৰ সমান গুলিয়ে গোটেই মানুহক মাৰি পেলাই জান সি মোক চাইজৰ কথা কয় সি মোক চাইজৰ কথা কয় নহৰু এফুটা আৰু হাতী এটা সমান নহৰু এফুটা আৰু হাতী এটা সমান তই কিয় খুৱাই দিলি কিয় খুৱাই দিলি মই সকলো এৰি পেলাইছিলো ক ক ক ক আজিৰ পৰা তই মোৰ লগত নহৰু নাখাওঁ বুলি ক নেখাবি নেখাবি নেখাবি
0: চিন্তা নকৰিবা একো হোৱা নাই ভাওনা বুইছা অ সেই ভাওনা ৰাখৰা দ্ৰৌপদী বস্ত্ৰহৰণ দেখিছ নাই মানুহে কেনেকে সুধিবলগীয়া হৈছে মন নাথাক ভীমসেন বুইছা ভীমসেন কৰ্তকৰ শকতি ভয় দুখাখন বস্ত্ৰহৰণ কৰা বস্ত্ৰহৰণ কৰা মনে মনে থাক মনে মনে থাক
1: মোৰ ভাল হ'ব ভাল হ'ব ভাল হ'ব মোৰ ভাল হ'ব ভাল ভাল ভাল ভাল ভাল সকলো ভাল মোৰ ভাল হ'ব ফুল ধুনীয়া ধুনীয়া চৰাই সুখী ভাল হ'ব মোৰ আমাৰ পামৰ মাজেদি বৈ অহা নদীখন মইনুলৰ দেউতাকে গোৱা গীতবোৰ ইমান ধুনীয়া ইমান ধুনীয়া ইমান ধুনীয়া দুনিয়ালৈ আহিলোঁ
0: ৰক্ষা কৰিমান
1: ভাল হ'ব ভাল হ'ব মোৰ ভাল হ'ব মোৰ নিজৰ ভাল হ'বলৈ বহুত যুঁজ কৰিব লাগে বহুত যুঁজ কৰিব লাগে সৌ আকাশত আকাশত জোন ওলাইছে জোনাকে আকাশত ফুল ফুলাইছে ইমান ফুল জোনাকৰ ফুল ভাল হৈছে মোৰ কঁকালটো ভাল হৈছে কাইলৈ কবি পুলিবোৰ খুচৰি দিব লাগিব কবি পুলি কবি পুলি কবি পুলি
0: পুলি বহুত ডাঙৰ হ'ল তোৰ এই আমাৰবোৰহে মোজোৰা লাগি আছে কিবা বুইছ
1: কবি পুলি কবি পুলিবিলাকে সিটোৱে সিটোক ঈৰ্ষা বা হিংসা নকৰে নহয়
0: কি কথা তেওঁ এইবোৰ মানে
1: কিন্তু কিন্তু কিন্তু সৰু সৰু ল'ৰাবোৰকো হিংসা কৰে ঈৰ্ষা কৰে মোৰ ল'ৰাটোৱে ক্লাছ ছিক্সত পঢ়ে তাক হিংসা কৰে নহয় তাৰ ছবি এখন ফাৰ্ষ্ট হৈছিল নহয় তাৰ ছবিখন স্কুলৰ পৰা বাহিৰৰ প্ৰতিযোগিতালৈ যাব লাগিছিল নহয় কিন্তু মাকজনীয়ে স্কুলত চিঞৰ বাখৰ কৰিলে তাৰ ছবিখন নপঠালে নহয় বুধি

0: বিমান বিমান কি হল তোমাৰ?
1: মই কালি মৰিলো নহয়।
0: এইটো কি পোছাক পিন্ধিছা?
1: মানুহ মৰিলে এনেকুৱা পিন্ধে।
0: হে, গাড়ীত উঠা, আহা আহা গাড়ীত উঠা।
1: পাৰ্ডন,
0: গাড়ীত উঠা, উঠা বুলিছো নহয়।
1: বিশ্বাস বিশ্বাস বিশ্বাস বিশ্বাস।
0: কি বুলি ভাবিছা হা, কি বুলি ভাবিছা? বৰ গুৰুত্বপূৰ্ণ মানুহ বুলি ভাবিছা নহয় নিজক?
1: কি কৈছে?
0: কিহৰ ভাও, কিহৰ ভাও দিছা? দুখ যাতনা সংগ্ৰাম কেৱল তোমাৰ জীৱনতহে আছেনে, আন কাৰো নাই? কেৱল কেৱল তুমি আছা পৃথিৱীত অকলে?
1: কেতিয়া ক'লো? কালি ৰাতি প্ৰকাণ্ড দঁতালটোৱে মোক তাত ঠেং চাৰিটাৰ মাজত সোমোৱাই সুৰডালে মোৰ মুখৰ ওপৰত ফুচফুচাই আছিল। খুন্দা মাৰি দিলোঁ হাতীটোক। এনাৰত মানুহে নেদেখে, জোনাকত কিন্তু ভ্ৰম হয়। হাতীক চাহ বুলি ভাবে, কলপাত দেখিলাক হাতী বুলি ভাবে মানুহে। মই দৌৰ মাৰি খুন্দা মাৰি দিলোঁ, নেদেখিলোৱে। ভূপনে ভগৱানৰ নাম লৈছে, মই নিলে আল্লাহ আল্লাহ চিঞৰিছে। হাঁহি বন্ধ কৰক, ভাল নালাগে কিবা।
0: তাৰ পাছত তুমি জীয়াই আছা? বিমান, আই ৰিয়েলি এনভি ইউ। কাৰ বাৰু ইমান ভাগ্য হৈছে কোৱা, জীয়াই থকাৰ? দঁতাল বনৰীয়া হাতীৰ তলত তুমি?
1: বৰ বাজে কথা কয়।
0: তোমাৰ বাহিৰে অন্য হোৱালে হাৰ্ট ফেইল কৰি মৰি থাকিলহেঁতেন, হাতীটোৰ মিছাই বদনাম হ'লহেঁতেন।
1: কিমান কিমান সহ্য কৰিম
0: কি
1: এই হাতী?
0: সলনি হৈ যাব, সকলো সলনি হৈ যাব।
1: মোৰ ছিক্সত পঢ়া ল'ৰাটোৱে এপাল হাতীৰ ছবি আঁকি ফাৰ্ষ্ট হৈছিল, ফাৰ্ষ্ট হৈছিল। এগৰাকী মাকে তাক হিংসা কৰে, হিংসা কৰে তাক তাক। মানুহগৰাকী কিবা বুদ্ধি কৰি নিজৰ জীয়েকৰ ছবিখন বাহিৰলৈ পঠালে। সি মগজ থকা ল'ৰা, সকলো গম পায়। মোক একো হোৱা নাই যেন দেখুৱাইছে, মাকে শিকাইছে চাগে। ভাবি চাওক, ছিক্সত পঢ়া ল'ৰা এটা কিমানবিলাক হাতী খেদি আছে। সি আঁকিছিল এপাল হাতী, সেইপাল হাতীৰ পৰা মই কেনেকৈ ৰেহাই পাওঁ? মই নিজক জীয়া মানুহ বুলি কেনেকৈ ভাবোঁ?
0: ইমান মোক দেখিছা, তোমাতকৈ 6-7 বছৰে ডাঙৰ হ'ম মই। দেখিছা মই অলপ দেখাত ধুনীয়াও?
1: অলপ নহয়।
0: সেইজনী মানুহক হাজবেণ্ডে চৰিয়াই ঘুচিয়াই এৰি যায়। তেওঁৰ মোতকৈ প্ৰতিষ্ঠা বেছি, কিন্তু কিয় মাৰে জানা? তেওঁৰ আৰু দুগৰাকী মানুহৰ লগত সম্পৰ্ক। এগৰাকী তেওঁৰ সহকৰ্মী ডাক্তৰ, আনগৰাকী নাৰ্ছিং হোমৰ চাকৰিয়াল। মোক তেওঁ টপটপাই কথা কয়। তুমিতো জানা মই মানুহৰ মন অধ্যয়ন কৰোঁ, মই চব বুজি পাওঁ। তেওঁৰ ব্যৱহাৰ মই সকলো ধৰিব পাৰোঁ। মই যে বুজিব পাৰোঁ সেই কথা তেওঁ বুজে, আৰু মোক এই উচ্চ শিক্ষিত মানুহজনীক তেওঁ মাৰে। হাজবেণ্ডে মাৰে নিজৰ দোষ থাকিবলৈ, কেন ইউ বিলিভ ইট? তাৰপাছত মই সকলো এৰি অকলে আছোঁ। এজনী মোৰ পৰ্যায়ৰ মানুহে যদি মাৰ খায়, তেনে সাধাৰণ মহিলাবোৰৰ কি অৱস্থা হ'ব পাৰে ভাবা? তাৰ পাছতো মই জীয়াই থাকিব পাৰোঁ, চাকৰি কৰি দম্ভ কৰি জীয়াই থাকিব পাৰোঁ। আৰু তুমি মৰাৰ কথা কোৱা?
1: আপুনি এইবোৰ ভিতৰুৱা কথা, মই মগজুৰ ঠিক নাইকিয়া মানুহটোক ক'ব নালাগিছিল। যেনে সাধাৰণ মানুহ মই, বেয়া মানুহো হ'ব পাৰোঁ।
0: আৰে হোৱা না, হোৱা না, তুমি বেয়া মানুহ। মই থোৰাই কেয়াৰ কৰোঁ। মই যুঁজি জীয়াই আছোঁ আৰু থাকিম। অকলে থকা সময়খিনিত মই কিমান হাতীৰ লগত যুঁজ দিব লাগে তুমি জানা?
1: আপুনি বহুত ডাঙৰ মানুহ। সেয়ে
0: ডাঙৰ মানুহ মাই ফুড।
1: আপোনাক মাৰিবলৈ আহোঁতে তেখেত সুস্থ হৈ থাকেনে? কিবা নিচা খাই লয় নেকি?
0: লয় কেতিয়াবা।
1: ঠিকেই ধৰিছোঁ, মই ঠিকেই ধৰিছোঁ। মোৰ আপোনাৰ চকুলৈ চাবলৈকে ভয় লাগে।
0: তুমি বিশ্বাসেৰে সকলো কৰা। বন্দুক বিশ্বাস কৰি লোৱা, ফাৰ্মত বিশ্বাস কৰি খেতি কৰা, মোলৈ হাক আনা এটা বিশ্বাসত। এনেকুৱা মানুহ সকলো নহয়, বহুতে আনকি নিজৰ কথাখিনিও নিজে বিশ্বাস নকৰে।
1: ধুনীয়া ছোৱালী জানে
0: কোন
1: আমাৰ লৰাটোৰ লগৰ ছোৱালীজনীৰ মাক যে তেওঁ মোক কয় কি জানে
0: আপুনি সৌৰভৰ দেউতাক নহয়
1: হয়
0: ভাগ্যৱান দেই ইমান ইণ্টেলিজেণ্ট ল'ৰা কোনোবা ভাল ড্ৰয়িং স্কুলত দিব দেই ইমান ভাল ছবি আঁকে ৱাণ্ডাৰফুল চাব সি এদিন খুব গ্লেমাৰাছ আৰ্টিষ্ট হ'ব মই তাৰ ড্ৰয়িং বুক চাইছোঁ জানে আপোনালোকৰ ঘৰত কোনোবাই ছবি আঁকে নেকি আপুনি পেইণ্টিং কৰে
1: মই না না পেইণ্টিং সম্ভৱ নহয় মোৰ দ্বাৰা
0: নিশ্চয় মাকে আঁকে সি পঢ়া শুনাও ভালেই কৰিছে ফাৰ্ষ্ট সিয়েই হয় ক্লাছত আপুনি কি কৰে
1: কৰো কিবা কিবি
0: চাব কিন্তু দেই ল'ৰাটোক চাব পূৰা কেয়াৰ ল'ব এতিয়াৰ পৰাই আমাৰ জনীৰ মন তন নাই একোতে টিভিয়ে চাই থাকে খোৱা বোৱা ঠিকমতে কৰেনে
1: মাকেহে জানে খাই চাগে
0: আমাৰ জনীয়ে একেবাৰেই নাখায় মই সদায় কান্দিব লাগে খুৱাওঁতে তাকেই চাব পায় নেখালে কেনেকৈ হ'ব বাৰু স্বাস্থ্য থাকিলেহে পঢ়া শুনা তাক চুইমিঙত দিছে নেকি
1: নাই নাই ক'ত সুবিধা সেইবোৰ মই নাথাকোঁ ঘৰত ওচৰৰ দোকানৰ পৰা মাকে সিয়ে বজাৰ কৰে
0: ইচ ৰাম বজাৰলৈ নপঠাব পায় অকলে ভয়েই লাগি থাকে যিহে দিন তাক তেনেকৈ নেৰিব পায় ইমান ব্ৰিলিয়েণ্ট ল'ৰা মনোযোগ দিব দেই প্লিজ
1: ইমান ধুনীয়া ধুনীয়া কথাবোৰ মানুহে বিশ্বাস নকৰে জানো তেওঁক বিশ্বাস নকৰাকৈ পাৰি জানো মই তেওঁক বিশ্বাস কৰিলোঁ আৰু
0: শুনা শুনা বিনাই নাথাকিবা বিনালে একো নহয় কাম এটা কৰা বাছ তুমি যে কিবা এটা কৰিব পাৰা এই বিশ্বাসটো

0: মোৰ আছিল বাবে মই তোমাক আন পেচেণ্টতকৈ অলপ বেছি গুৰুত্ব দিওঁ, অকণমান বেছি গুৰুত্ব, বহুত বেছি নহয়।
1: মিছা
0: কি,
1: যদি বহুত বেছি গুৰুত্ব নিদিলেহেঁতেন ৰাস্তাত মই চিঞৰি থাকিলোহেঁতেন, বিয়া ক'ত, বিয়া ক'ত আছে, বিয়া বিয়া বিয়া।
0: তুমিও যে আৰু

0: কি ধুনীয়া, দেখিছা দেখিছা হা দেখিছা, তোমাৰ ক্ষমতা আৰু তাৰ পাছত যে তুমি কি কথাবোৰ ভাবি থাকা, নিজৰ ওপৰত এটা বিশ্বাস নাহেনে? এই পুলিবোৰ এনেকৈ ডাঙৰ হৈ অহা দেখিলে
1: মনটো ভাল লাগে।
0: সেই ভাল লগাটোৱেই সকলো। এজন মানুহক মাৰি দিলে মনটো কিন্তু ভাল নালাগে, যিমানেই ডাঙৰ উদ্দেশ্যত নহওক কিয়। হিংসা ঈৰ্ষা এইবোৰ কৰি মনটো ভাল নালাগে, মই জানো। আৰু মই কিয় জানো তুমি জানাচাগৈ?
1: জানো।
0: এই যে তোমাৰ ল'ৰাটোৰ ছবিখন নপঠিয়ায় বা মোৰ স্বামীয়ে মোক মৰিয়ায়, তেওঁলোকৰ মনটো আচলতে ভাল নালাগে। সেই মানুহগৰাকীয়ে কিন্তু একো নাপায়, মোৰ স্বামীয়েও একো নাপায়, তুমি পোৱা, ময়ো, মোৰো মনটো ভাল লাগে।
1: লাগে।
0: তুমি যে এই পুলিবোৰ ৰুব পৰাকৈ, ডাঙৰ কৰিব পৰাকৈ মই মনত জোৰ আনি দিব পাৰোঁ তোমাৰ, সেইবাবে মন ভাল লগাবলৈ সেই মই তোমাৰ খেতি চাবলৈ আহিছোঁ। মোৰ স্বামীয়ে নেজানিলে মন কেনেকৈ ভাল লগাব লাগে, ভাবিছে কেইবাজনী মহিলাই তেওঁৰ মন ভাল লগাই দিব, কিন্তু নলগায়। সেই তেওঁ মদ খায়, মাৰ ধৰ কৰে, মাটিত গতিয়াই পেলাই দিয়ে। মন ভাল লাগি থাকিলে এইবোৰ কাম কৰিব পাৰে?
1: নোৱাৰে। মই দেখিছোঁ, বহুত দেখিছোঁ, দেখি কৈছোঁ, বেয়াই বাঁহ লয় মূৰত।
0: সেইখিনিতেই তোমাৰ আৰু মোৰ মিল। তোমাক গুৰুত্ব দি মই আহি তোমাৰ খেতিৰ পথাৰ পোৱাৰ গুৰিৰ কথা এয়াই। আমি দেখিছোঁ, আমি বহুত দেখিছোঁ, বহুত কিবা কিবি
1: সকলোৱে দেখে। তেনেহ'লে
0: দেখাতেই শেষ নহয়, দেখাৰ পিছত পুনৰ চাব পাৰিব লাগিব। পুনৰ চাব পাৰিলেই মন ভাল লগাব পাৰিবা। মন ভাল লগাবৰ বাবে বৰ কষ্ট, বহুত বহুত শিকিব লাগে।
1: কেনেকৈ মন ভাল লগাওঁ কওক? খেতি কৰোঁ, তাৰপিছত পুনৰ হাতীয়ে ভাঙে, কিমান হাতী খেদি খেদি খেতি কৰিব।
0: আৰু কি পথ খোলা আছে কোৱা? হাতী নাহিলেও তোমাৰ খেতি চৰাই খাব, হাতীয়ে খাব, চৰাই খাব, তাৰ পাছত মাত্ৰ এটা অংশ তুমি পাবা, তোমাৰ ভাগ। এয়াই জীৱন। চৰাই খেদিবা, হাতী খেদিবা, দুটামান নিজৰ বাবে চপাবা, এনেকৈয়ে জীৱন চলে।

0: এদিনটো বন্দুক লৈছিলোঁ।
1: সেই সকলোবোৰেৰেহে তুমি তাতে শেষ হৈ যোৱা নাই নহয়। বন্দুক লোৱা ভাল নে বেয়া সেইটো বিষয় বেলেগ এটা বিষয়, কিন্তু তোমাৰ কথা চোৱা, তাৰ পাছত তুমি কি কি হ'লা? বিয়া হ'ল, বাপেক হ'লা, আৰু এয়া চোৱা, তোমাৰ খেতি হ'ল।
0: তেনে কোনটো মই সঁচা, বন্দুক লোৱাটো, খেতি কৰাটো, বলিয়া হোৱাটো, কোনটো?
1: প্ৰতিটোহে তুমি। মানুহে অহৰহ নিজক বিচাৰি থাকে, মই কোনটো? নিজৰ ওচৰত নিজকে বিচাৰি থাকে। এই বিচাৰোঁতেই মানুহে জীৱন পাৰ কৰি দিয়ে, এয়াই জীৱন। বাকী হিংসা, ঈৰ্ষা, এইবোৰ সকলো ফাঁকি, নিজক দিয়া একো একোটা ফাঁকি।
0: বন্দুক লৈ হিংসা কৰাটোতো সঁচা আৰু ভাল ভাবিয়েই কৰিছিলোঁ।
1: তুমি যিমান বেয়া মানুহৰ প্ৰতি ঘৃণাত বন্দুক লৈছিলা, ভাল মানুহৰ প্ৰতি সিমান প্ৰেম আছিল নে বাৰু তোমাৰ বুকুত বন্দুক লওঁতে?
0: সিমান সোধাই নাছিলোঁ নিজক।
1: এতিয়া সুধিছা বাবে, উত্তৰ বিচাৰি আছা বাবে তুমি অস্থিৰ হৈ থাকা। তুমি যে সৎ, তুমি বিশ্বাসী যে, সেয়ে তুমি পাগল হৈ যোৱা বুলি তুমি ভাবা। বৰ্তমান সময়টো তেনেকুৱাই, অলপ অলপ সৎ আৰু বিশ্বাসী হ'লেই নিজকে পাগল পাগল যেন লাগে। তুমি মাত্ৰ তোমাৰ খেতি আৰু হাতীৰ কথা ভাবা, বাস বাকী নিজে নিজে সকলো ঠিকমতে চলি থাকিব।
2: বাইদেউ,

0: হাতীৰ কথা সপনজ্যোতি ঠাকুৰ ৰচিত নাটখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বিমান, তপন দাস, বোপন, অসীম কৃষ্ণ বৰুৱা, মহিলা মেলডী পাটগিৰি আৰু মীনাক্ষীৰ চৰিত্ৰত আছিল শান্তনা বৰদলৈ। ভাস্কৰজ্যোতি ডেকাৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে।
1: ইমান পৰে শ্ৰোতাই সপোনজ্যোতি ঠাকুৰৰ ৰচনাৰ নাটক হাতীৰ কথা শুনিলে। FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠান সামৰাৰ সময় হ'ল। আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰ কৰাত কাৰ্যকক্ষত সহযোগ কৰিলে ৰূপম নাথে, নিয়ন্ত্ৰণ কক্ষত সহযোগ কৰিলে আশীষ মজুমদাৰে। মই পম্পী হাজৰিকাই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।